নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ দুদিন, 1948 শকাব্দৰ জেঠ মাহৰ 27 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 17 তাৰিখ। এতিয়া সময় পুৱা 5:33:40। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অস্মিতা ভাগৱতী, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, বিজয় দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে অনন্ত উজাৰকণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সৰলা দেৱী আৰু সংগীবৃন্দই গোৱা নাম, ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত, বকুল চুতীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত সংগীতা কাকতিৰ কণ্ঠৰ এটি ভজনেৰে।

0: লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্যই আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব। ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ ইয়াৰ ওপৰতেই সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলাবিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল, আৰু অজস্ৰ সুৰক পঠিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সম্মূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈ সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততেই এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ জ্যোতিপ্ৰকাশ, পুনৰ কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত কুশল দাসৰ চিতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত কুশল দাসৰ চিতাৰত ৰাগ অহিৰ ভৈৰৱ শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকুঁৱৰ। আগবঢ়াব সীমান্ত বৰ্মাই। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত ফুল গোস্বামীৰ গল্প আৰু পলাক্ষী দল বৰুৱাৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত মঠঘৰীয়া গীতানগৰৰ আবিৰ সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, লগতে এখনি আলেখ্য জ্যোতিৰ জেউতি। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ ইংৰাজী পাঠ লেটাৰ টু গড প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব মনীষা ৰাজখোৱাই। নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ 9ম খণ্ড মামণি ৰয়চম গোস্বামীৰ

নতুন উপন্যাসৰ অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান, গীতিমালিকাৰ শিল্পী দিলীপ দাস, বীৰেন্দ্ৰনাথ দত্ত, ভূপেন হাজৰিকা আৰু অন্যান্য। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাত জিলাৰ ৰেহৰূপ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা, আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত মূৰ্চনা ভূঞাৰ কণ্ঠৰ আধুনিক গীত। 1:20 বজাত গুণীৰাম ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

1:35 পিটাৰ জোসেফে বজোৱা ভায়লিনত লঘু সংগীতৰ সুৰ। 1:50 মিতালী ডেকাৰ কণ্ঠৰ লোকগীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰ বৰদৌলগুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, এই বিষয়ে এটি আলোচনা, ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বিপিন ৰামদেৰ কণ্ঠৰ তিৱা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: বিশ্ব খৰাং আৰু মৰুকৰণ ৰোধ দিৱস প্ৰতি বছৰে 17 জুনৰ দিনটো সমগ্ৰ বিশ্বই খৰাং আৰু মৰুকৰণ ৰোধ কৰা দিৱস হিচাপে উদযাপন কৰে। জনসাধাৰণক মৰুকৰণ প্ৰক্ৰিয়া সম্পৰ্কে সজাগ কৰা, কেনেদৰে মৰুকৰণ আৰু খৰাং সমস্যা ৰোধ কৰিব পৰা যায় তাৰ উপায় উলিয়াবৰ বাবে উৎসাহিত কৰা, সময়ভাৱে কেনেদৰে এই দিশত কাম কৰিব পাৰি তাৰ বাবে উৎসাহিত কৰা, এনেবোৰ কথাই এই দিৱসৰ সময়ত আলোচনা কৰা হয়। সাধাৰণতে প্ৰায় বৃষ্টিহীন আৰু গছ গছনি নথকা শুষ্ক আৰু অৰ্ধশুষ্ক সমভূমি বা মালভূমি অঞ্চলকে মৰুভূমি বুলি কোৱা হয়। অৱশ্যে সকলো মৰুভূমিয়ে সঁচা অৰ্থত মৰুভূমি নহয়। কিছুমান মৰুভূমিক অৰ্ধ মৰুভূমি বোলা হয়, যেনে আফ্ৰিকাৰ কালাহাৰী মৰুভূমি। এই অৰ্ধ মৰু অঞ্চলত বছৰেকত কমকৈ হ'লেও বৰষুণ হয় আৰু উদ্ভিদো কম বেছি পৰিমাণে গজে। কিন্তু আফ্ৰিকাৰ চাহাৰা আৰু এছিয়াৰ আৰৱ মৰুভূমি হৈছে প্ৰকৃত মৰুভূমি। তাত বৰষুণ প্ৰায় নহয় আৰু উদ্ভিদো নাই বুলিয়ে ক'ব পাৰি। মৰুভূমিৰ মাজত কিছুমান উদ্ভিদপূৰ্ণ সেমেকা ঠাই দেখা যায় যিবিলাকক মৰুদ্যান বোলা হয়। আফ্ৰিকাৰ চাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম মৰুভূমি। ই আটলাণ্টিকৰ পৰা লোহিত সাগৰলৈকে দীঘলে প্ৰায় 5,000 কিলোমিটাৰ আৰু বহলে গড়ে প্ৰায় 1,700 কিলোমিটাৰ। এই মৰুভূমি আকাৰত ইউৰোপ মহাদেশৰ সমান। গোবি এছিয়াৰ বৃহত্তম মৰুভূমি। ইয়াক চীনা ভাষাত শুকান সাগৰ বোলা হয়। গোবি প্ৰকৃততে শিলাময় আৰু বালিময় মালভূমিৰে গঠিত আৰু দীঘলে প্ৰায় 1,600 কিলোমিটাৰ আৰু বহলে প্ৰায় 450 কিলোমিটাৰ। গোবি মৰুভূমিৰ বালিৰাশি বতাহে কঢ়িয়াই নি চীন দেশৰ হুৱাংহো নদীৰ অৱবাহিকাত জমা কৰি লয়েছ সমভূমি গঠন কৰিছে। লোহিত সাগৰৰ পূবত আৰৱৰ মৰুভূমি অঞ্চল অৱস্থিত। ইয়াৰ উত্তৰ ভাগত নাফুদ নামৰ এটা বৃহৎ বালিয়ৰী অঞ্চল আছে। ভাৰতৰ পশ্চিম সীমান্তত অৱস্থিত ৰাজস্থানৰ থৰ মৰুভূমি পাকিস্তানৰ প্ৰায় সিন্ধু নদীৰ উপত্যকা পৰ্যন্ত

পর্যন্ত বিস্তৃত হৈ আছে। উত্তৰ আমেৰিকাৰ প্ৰধান মৰু অঞ্চলটোক গ্ৰেট ছল্ট লেক মৰুভূমি বুলি কোৱা হয়। দক্ষিণ আমেৰিকাৰ আটাগামা মৰুভূমি ইয়াত থকা নাইট্ৰেটৰ বাবে পৃথিৱী বিখ্যাত। অষ্ট্ৰেলিয়া মহাদেশৰ ভিতৰৰ বেছিভাগ অঞ্চলেই বিশেষকৈ পশ্চিমাঞ্চল শুষ্ক ভূমিভাগেৰে গঠিত। ইয়াৰ উত্তৰত আছে গ্ৰেট মৰুভূমি আৰু দক্ষিণত আছে ভিক্টৰিয়া মৰুভূমি। সাম্প্ৰতিক কালত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কাম কাজৰ বিৰূপ প্ৰভাৱৰ অন্যতম ফল হৈছে ক্ৰম প্ৰসাৰমান হৈ থকা মৰুকৰণ প্ৰক্ৰিয়া। মৰু আৰু অৰ্ধমৰু অঞ্চলবোৰলৈ সম্প্ৰতি দ্ৰুত গতিৰে প্ৰসাৰিত হোৱা মানুহৰ কাৰ্যকলাপে মৰুভূমিৰ সম্প্ৰসাৰণত অৰিহণা যোগাইছে। বৰ্তমান পৃথিৱীৰ মুঠতে 100ৰো অধিক দেশ মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। ইয়াৰ ভিতৰত আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশবোৰত মৰুকৰণৰ ভয়াৱহতা অতিকে বেছি। শুকান জলবায়ু আৰু বৰ্তমানৰ জলবায়ৱীয় পৰিৱেশ ভিন্ন হোৱা হেতুকে সেইবিলাকত অৱশ্যে একেধৰণৰ ভূ অৱয়ব দেখা নাযায়। কিছুমান মৰুভূমিত বালিয়ৰীৰ উপৰিও আগ্নেয়জাত অৱয়ব আৰু আন কিছুমান ক্ষয়জাত শিলৰ ভগ্নাৱশেষ সিঁচৰিত হৈ থকা দেখা যায়। মৰুভূমিত পোৱা জীৱৰ ভিতৰত মৰুভূমিৰ জাহাজ বুলি খ্যাত উটৰ উপৰিও বিভিন্ন প্ৰকাৰৰ মৰুবাসী শিয়াল, এন্দুৰ, শহাপহু, নেউল, ভিন্ন প্ৰজাতিৰ পতংগ, চৰাই, সাপ, জেঠী আৰু গুই আদিয়ে প্ৰধান। মৰুজ উদ্ভিদৰ ভিতৰত বিশেষকৈ খেজুৰ গছ, তাল গছ আৰু সাগৰ ফেনাজাতীয় কাইটীয়া জোপোহা গছ উল্লেখযোগ্য। মৰুকৰণ প্ৰক্ৰিয়া ৰোধ কৰি তেনে ভূমি কৃষিকাৰ্যৰ বাবে উপযোগী কৰিব পাৰিলে ই মানুহৰ সংস্থাপন দিব, অৰ্থনৈতিকভাৱে লাভান্বিত কৰিব আৰু খাদ্যৰ সুৰক্ষা দিব। ই জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব আৰু ই বায়ুমণ্ডলত থকা কাৰ্বনৰ পৰিমাণো কমাই আনি পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ হাৰ কমাই অনাত সহায়ক হ'ব। পৃথিৱীৰ বৰফমুক্ত ভূমিৰ 1/3 ভূমি, বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ বাবে প্ৰয়োজনীয় কৃষিকৰ্মত কেঁচামাল সংগ্ৰহ, বাসস্থান আৰু পথ নিৰ্মাণত ব্যৱহাৰ হৈ আছে। অতিমাত্ৰা ব্যৱহাৰ হোৱাৰ ফলত এই মাটিয়ে যি উৎপাদন ক্ষমতা হেৰাইছে তাক পুনৰ উদ্ধাৰৰ লগতে পৰিৱেশতন্ত্ৰৰ পুনৰ উদ্ধাৰো এই সময়ত অতি জৰুৰী হৈ পৰিছে।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স।

0: demography, population studies, operations research, information technology, computer science, computer engineering, computer technology, computer applications, data science, বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত,

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। ফ্ৰান্সত চলি থকা G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ বাবে ইভিয়ান চহৰখন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে। সন্মিলনত সহযোগী দেশৰূপে অংশগ্ৰহণ কৰা ভাৰতৰ হৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত নেতা দুগৰাকী অন্তিমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হৈছিল। আজিৰ বৈঠকত উভয় পক্ষই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়োখন দেশৰে স্বাৰ্থ জড়িত হৈ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে নতুন দিল্লীত দৃষ্টি নিবদ্ধ কৰা হেতু ভাৰতৰ ক্ৰমাগতভাৱে অন্যতম আন্তঃৰাষ্ট্ৰীয় শক্তিৰূপে উত্থান ঘটিছে আৰু এনে সময়তে হ'বলগীয়া শ্ৰীমোদী আৰু শ্ৰীট্ৰাম্পৰ এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সুবিধাৰ বাবে সুষম, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা বিষয়ত আয়োজিত সন্মিলনৰ এখন কৰ্মশালাতো অংশ ল'ব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ নিয়োগ নিশ্চিত কৰা বিষয়ক আন এটা আলোচনাতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লিয়েনৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত ভাগ লোৱাৰ কথা আছে। শ্ৰীমোদীয়ে আজি দিনটোতে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতেও আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ কালি কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিউঙকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে উভয় দেশৰ সম্পৰ্কৰ ইতিবাচক দিশসমূহক আদৰণি জনাই আৰু কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দুয়োগৰাকী নেতাই লগতে তৰলীকৃত প্ৰাকৃতিক গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু কয়লাৰ সৈতে

0: জড়িত বাণিজ্যিক ব্যৱস্থাকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভিজন 2035ৰ অধীনত ভাৰত ব্ৰিটেইনৰ সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয় আৰু মুম্বাইত ইয়ক আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়কে ধৰি ভাৰতত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজত ৰূপায়িত শক্তিশালী শিক্ষা সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে একাধিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত নেতাসকলে কংগো আৰু উগাণ্ডাত পুনৰ দেখা দিয়া ইবোলা প্ৰাদুৰ্ভাৱৰ প্ৰতি সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ আহ্বান জনায়। ভাৰত, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ কোৰিয়াই সীমান্ত পৰ্যবেক্ষণ আৰু সম্প্ৰদায়ভিত্তিক সচেতনতাকে ধৰি অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। নেতাসকলে ইবোলা ভাইৰাছৰ প্ৰতিষেধক আৰু চিকিৎসা পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাষ্ট্ৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলকে ধৰি অংশীদাৰ দেশসমূহৰ সহযোগিতাত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা আৰু বিকাশমূলক প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো জোৰ দিয়া হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে।
1: CNTA is committed 100% to ensure that no malpractice will happen. Every question paper which has been made, every question which is made, has been made in a complete secure manner. We have added layers of security to what is normally done. We have taken every single precaution to ensure that nobody who is involved in setting up the question papers or translating them or printing them or moving them or storing them till the date of the examination is compromised in any manner. That responsibility NTA has taken. We have taken help from multiple agencies, all the Ministry of Home, the Paramilitary, Department of Post, Ministry of Defense, Ministry of External Affairs, and the state governments, state police, state administration, chief secretaries, everybody is helping NTA. And this is the commitment that India has to our young minds, and we will ensure that the examination is conducted in a flawless manner at all the 5,440 centers within India and 14 centers outside India.
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি মিত্ৰৰ বাবে ব্যক্তিগত ডেশবোৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটিছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশতে সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি যমুনা নদী পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া কিছাও বহুমুখী বান্ধ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত 6খন ৰাজ্যৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানে এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে চুক্তিবদ্ধ পুঁজি আৰ্হিৰ অধীনত প্ৰকল্পটোৰ পানীৰ উৎপাদনৰ ব্যয়ৰ 90% বহন কৰিব আৰু বাকী 10% ব্যয় 6খন ৰাজ্যই বহন কৰিব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ

0: ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা দেওবাৰে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 64 ৰাণত জয়লাভ কৰিছিল। ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে আৰু আজিৰ খেলখনত জয়লাভেৰে দলটোৱে শৃংখলা হস্তগত কৰাৰ আপ্ৰাণ প্ৰয়াস কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত খেলখন 2-2 ফলাফলত অমীমাংসিত হৈ ৰয়। একেদৰে মিয়ামিত উৰুগুৱে আৰু ছৌদি আৰবৰ মাজত আৰু চিটল ষ্টেডিয়ামত বেলজিয়াম আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত 2খন খেলেই 1-1 ফলাফলত অমীমাংসিত হৈ ৰয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: মানুহ হৈছে সপোন দি থকলৈ পৰিণত কৰা শিল্পী। পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী। ইয়াকে শিল্পীয়ে মানুহক উপলব্ধি কৰাব লাগিব, কথাষাৰ কৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপৰ কোঁৱৰ, সুন্দৰৰ চিৰসাধক। তেখেতে বুজি পাইছিল যে সুন্দৰৰ আৰাধনা অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে কৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ আন্ধাৰ কোঠালিবোৰ পোহৰাই তুলিবলৈ আমাৰ মাজলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত আছিল জনতাৰ কবি, জনতাৰ প্ৰতি দায়বদ্ধ, অন্তৰ্দৃষ্টিসম্পন্ন এগৰাকী প্ৰকৃত শিল্পী। উদাত্ত সুৰেৰে তেখেতে ঘোষণা কৰিছিল, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰূপান্তৰৰ চেতনাৰে সমাজক উদ্বুদ্ধ কৰিব বিচৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতীত, বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু।
1: ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিচিৰি দিগম্বৰ।

ভূপেন হাজৰিকাৰ কণ্ঠত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা চিৰবিদ্ৰোহীৰ আবৃত্তি আৰু বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত জ্যোতি সংগীতৰ কিয়দংশ শুনিলে। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পাতত ভুমুকি মাৰিলে আমি পাওঁ 1991 চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছিল। 1964 চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক ধ্ৰুৱজ্যোতি ফুকন। ৰবীনাথ টেণ্ডন প্ৰডাকশ্যনৰ ছবি ষ্টাম্প এই ছবিখনৰ সংগীত পৰিচালনাৰ যোগেদি প্ৰথমবাৰৰ বাবে 2003 চনত সংগীত পৰিচালক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছিল। পঞ্চক্কীৰ সংগীত পৰিচালনাৰ বাবে 2011 চনত অ কাহিনী চিত্ৰ শিতানত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাৰ বান্ধোন আৰু অজেয় এই ছবি দুখনৰ সংগীত পৰিচালনা আছিল ধ্ৰুৱজ্যোতি ফুকনৰ। ভাৰতীয় টেনিছ খেলুৱৈ লিয়েণ্ডাৰ এড্ৰিয়ান পেজ 1973 চনৰ আজিৰ তাৰিখতে কলিকতাত তেখেতৰ জন্ম হৈছিল। তেখেতৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল। 1972 চনৰ মিউনিখ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ এগৰাকী সদস্য আছিল তেখেতৰ পিতৃ ভাস পেজ। টেনিছৰ জগতত লিয়েণ্ডাৰ পেজক সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ ডাবলছ টেনিছ প্লেয়াৰ ৰূপে গণ্য কৰা হয়। ডেভিছ কাপত সৰ্বাধিক

0: লিয়েণ্ডাৰ পেজক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। 2001 চনত পদ্মশ্ৰীৰে সন্মানিত কৰা লিয়েণ্ডাৰ পেজক টেনিছৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে 2014 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। ভেনাস ইবনি ষ্টাৰ উইলিয়ামছ, সকলোৰে মাজত পৰিচিত ভেনাস উইলিয়ামছ ৰূপে আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ। ভেনাস উইলিয়ামছৰ জন্ম হৈছিল 1980 চনৰ আজিৰ তাৰিখতে। মহিলাৰ ছিংগলছ আৰু ডাবলছ দুয়োটা শাখাতে WTA ৰেংকিঙত বিশ্বৰ শীৰ্ষস্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভেনাস উইলিয়ামছে WTA টুৰ লেভেল ছিংগলছত 49 বাৰকৈ খিতাপ অৰ্জন কৰিছিল। ইয়াৰে ভিতৰত 5 বাৰকৈ উইম্বলডনত তেওঁ ছিংগলছৰ খিতাপ অৰ্জন কৰিছিল আৰু 2 বাৰ US অপেন টেনিছৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 2000 চনৰ ছিডনী অলিম্পিকছত তেখেতে ছিংগলছত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ধাৰাভাষ্যকাৰ শ্বেন ৰবাৰ্ট ৱাটছনৰ জন্ম হৈছিল 1981 চনৰ আজিৰ তাৰিখতে। অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ এগৰাকী অলৰাউণ্ডাৰ শ্বেন ৱাটছন আছিল 2007 আৰু 2015 চনত বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ এগৰাকী সদস্য আৰু 2006 আৰু 2009 চনত ICC চেম্পিয়নছ ট্ৰফিত চেম্পিয়ন হোৱা অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ এগৰাকী সদস্য আছিল শ্বেন ৱাটছন। 2006 আৰু 2009 চনত ICC চেম্পিয়নছ ট্ৰফিৰ 2 বাৰে ফাইনেলত প্লেয়াৰ অফ দ্য মেচ ৰূপে বিবেচিত হৈছিল শ্বেন ৱাটছন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। প্ৰিয় শ্ৰোতা, যোগাভ্যাস আৰু মানসিক স্বাস্থ্য এই সম্পৰ্কে কিছু কথা কৈছে যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে।
3: যোগ হৈছে এক প্ৰাচীন ভাৰতীয় অনুশীলন পদ্ধতি যিয়ে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰে। বৰ্তমান যুগত মানুহে বিভিন্ন ধৰণৰ মানসিক চাপ, উদ্বেগ, হতাশা আৰু অস্থিৰতাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যোগাভ্যাস মানসিক স্বাস্থ্য সুৰক্ষিত ৰখাৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপে পৰিগণিত হৈছে। যোগ সামগ্ৰিক বিকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। নিয়মিত যোগ, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাসে মনক শান্ত আৰু স্থিৰ কৰি তোলে। ই মানসিক চাপ হ্ৰাস কৰাৰ লগতে একাগ্ৰতা, স্মৃতিশক্তি, আত্মবিশ্বাস বৃদ্ধি কৰে। যোগৰ ফলত শৰীৰত ইতিবাচক শক্তিৰ সঞ্চাৰ হয়, যাৰ ফলত মানুহে জীৱনৰ সমস্যাসমূহ অধিক ধৈৰ্য আৰু সাহসেৰে সমাধান কৰিব পাৰে। ইয়াৰ উপৰিও যোগে ভাল টোপনি অহাত সহায় কৰে আৰু মনত সুখ শান্তিৰ অনুভূতি জগাই তোলে। যোগে মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। সেয়েহে সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ আৰু জীৱন অধিক সুখী তথা সুষম কৰি তুলিবলৈ দৈনন্দিন জীৱনত যোগৰ অভ্যাস গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়।
0: সেয়া আছিল যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰ।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। ইতিহাসৰ পাত লুটিয়ালে আমি আৰু পাওঁ মোগল সম্ৰাট শ্বাহজাহানৰ বেগম মমতাজ মহলৰ মৃত্যু হৈছিল 1631 চনত। মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ জিজাবাইৰ মৃত্যু হৈছিল 1674 চনত। লৰ্ড কেনিং 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আৰু 1858 চনত ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয়। ইংৰাজৰ ঔপনিৱেশিক শাসনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লৰ্ড কেনিঙৰ মৃত্যু হৈছিল 1862 চনৰ আজিৰ তাৰিখতে। আজি আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস,

আজি আন্তঃৰাষ্ট্ৰীয় নিৰ্বননীকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস। এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ উষ্ণ আদৰণি। জি ৭ শীৰ্ষ সন্মিলনত সপ্তমবাৰৰ বাবে অংশগ্ৰহণৰ কৃতিত্বৰ অধিকাৰী হ'ল প্ৰধানমন্ত্ৰী মোদী। জি ৭ শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কৰিলে কৰমৰ্দন। আজি বহিব আলোচনাত ষোল মাহৰ মূৰত ডনাল্ড ট্ৰাম্পৰ মুখামুখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যুদ্ধ অৱসানৰ পাছতে প্ৰাণৱন্ত হৈ উঠিছে অৰ্থনীতি। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $78 হ্ৰাস। জেনেভাত আমেৰিকা ইৰাণৰ শান্তি চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি। ব্ৰিটিছ পৰম্পৰাক বিদায়। সম্পূৰ্ণ ভাৰতীয় মূল্যবোধ আৰু আধুনিক প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাবলৈ ভাৰতীয় সেনাবাহিনীৰ নতুন ড্ৰেছ কোড। জাপানৰ ৰাষ্ট্ৰপতি ছানাই টাকাইছিক আদৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰস্তুতি। 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন। 10 জুলাইত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। ৰাজ্যত গেছ সংযোগৰ ব্যৱস্থাত নৱতম সংযোজন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰিলে মঙলদৈ তেজপুৰৰ প্ৰাকৃতিক গেছ যোগান প্ৰকল্প। ৰাজ্যৰ বিত্ত বিভাগৰ অধিসূচনা জাৰি। চলিত মাহৰ পৰা কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচ। জাপানীজ এনকেফেলাইটিছ। ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 9 জনলৈ বৃদ্ধি। এবাৰ আহিছো সম্পাদকীয় পৃষ্ঠালৈ। ভাৰতৰ ৰাজনৈতিক দৃশ্যপট অনাগত সময়তো আজিৰ দৰে থাকিবনে, এই প্ৰসংগৰ বিশ্লেষণেৰে আমাৰ অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। সামাজিক মাধ্যম আৰু যুৱ প্ৰজন্মৰ মানসিক স্বাস্থ্য, এই শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে। আমেৰিকা ইৰাণৰ শান্তি চুক্তি, এই প্ৰসংগত বিভিন্ন শিৰোনামেৰে অসমীয়া খবৰ দৈনিক জনমভূমি, দৈনিক অসম আৰু অসমীয়া প্ৰতিদিন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। মধ্যপ্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচনত মনোনয়ন বিতৰ্ক, এই শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। ইৰাণ আমেৰিকা ইজৰাইল সংঘাতৰ ফলত বিশ্বৰ দেশসমূহে সন্মুখীন হোৱা শক্তি সংকটৰ দিশত কিমান সোনকালে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব, এই প্ৰসংগৰ বিশ্লেষণেৰে দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদকীয় শিৰোনাম মাইলছ টু গ'। খেলৰ পৃষ্ঠলৈ আহিছো। বিশ্বকাপত প্ৰথমটো অঘটন, কেপ ভাৰ্ডেৰে ড্ৰ খেলিলে স্পেইনে। প্ৰাচীৰ হৈ থিয় হৈ থাকিল গ'লৰক্ষক ভোজিনহা। আমেৰিকাৰ ভূমিত ইৰাণ নিউজিলেণ্ডৰ মেচ ড্ৰ। ছৌদি আৰবৰ চমক, আৰাহুৰ গলেৰে পইণ্ট ৰক্ষা কৰিলে উৰুগুৱে। আজি লক্ষ্ণৌত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়া শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ। শ্ৰোতাসকল, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতেই সামৰিছো। নমস্কাৰ, আপোনালোক ভালে কুশলে থাকিব।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত গুৱাহাটীৰ এফ এম মহাবাহু স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি তৃতীয় খণ্ডত আপোনাৰ স্মৃতিৰ দিনলিপিৰ
3: হয়
2: আমি আকৌ লগ পাইছোঁ আপোনাক ষ্টুডিঅ'ৰ মজিয়াত।
3: হয়।
2: আপুনি 1992 চনলৈ
3: হয় নাটক বিভাগ
2: নাটক বিভাগটো চাইছিলে।
3: হয় হয়।
2: নাটক বিভাগ চাওঁতে আপোনাৰ মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ এইসকলৰ মনৰ সেই কথাখিনি এগৰাকী প্ৰগ্ৰেম এক্সিকিউটিভৰ লগত একেলগত মিলাই লোৱাত আপোনাৰ কিমান সুবিধা অসুবিধা হৈছিল?
3: যেতিয়া মই এই আকাশবাণীত যোগদান কৰোঁ, মানে 1989 চনৰ কথা কৈছোঁ, তেতিয়া মহেন্দ্ৰ বৰঠাকুৰ নাটক বিভাগৰ প্ৰযোজক আছিল।
2: হয়।
3: আৰু তেতিয়া মই কথিকা বিভাগৰ প্ৰযোজক আছিলোঁ। আৰু তেতিয়াই মই তেখেতে নাটক বিভাগৰ প্ৰযোজক থাকোঁ

0: নাটক বিভাগটোৰ লগত মোৰ এটা চিনাকি হৈছিল কেনেকে। এদিন মহেন্দ্ৰ বৰঠাকুৰে মোক কোঠালে আহি ক'লে, তেখেতে আকৌ হেৰি কাৰোবাক সম্বোধন কৰোঁতে হৌৰা বুলি কয়, হৌৰা এনেকৈ মোক কৈছে, হৌৰা কৈছো কথা এটা হ'ল নহয়। মই বোলো দাদা কওকচোন, কৈছে তুমিতো ইয়াত যোগদান কৰিলা কিন্তু তোমাৰ কণ্ঠ পৰীক্ষা ল'ব লাগিব নহয়, আমি মাজে মাজে তোমাৰ মাতটো আমি
1: ব্যৱহাৰ কৰিব লাগে,
0: ব্যৱহাৰ কৰিব লাগে, কিন্তু কণ্ঠ পৰীক্ষা অবিহনে তুমি মাত দিব নোৱাৰিবা। গতিকে আমি নাটকৰ কণ্ঠ পৰীক্ষা পাতিছোঁ অহা মাহত, তুমি এখন ফৰ্ম ফিল আপ কৰি থোৱা আৰু তুমি কণ্ঠ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ঠিক আছে, সেইদৰে যথাসময়ত এমাহৰ পিছত কণ্ঠ পৰীক্ষা হ'ল, বিভিন্নজনে কণ্ঠ পৰীক্ষা দিছে আৰু মই ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হিচাপে সেই কণ্ঠ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। নেদেখে, কোনেও নেদেখে, পৰীক্ষক থাকে সিফালে, আঁৰ কাপোৰ থাকে। মই গম পালোঁ মোৰ কণ্ঠ পৰীক্ষা সুধি থকা মানুহজন ভিতৰত দুৰ্গেশ্বৰ বৰঠাকুৰ। তেখেতে মোক বিভিন্ন ধৰণৰ প্ৰশ্নৰে, বিভিন্ন ধৰণৰ কথাৰে থকা সৰগাকৈ মোক প্ৰশ্ন কৰিছে, মোৰ মাতটো বিভিন্ন ধৰণে উলিয়াবলৈ, বিভিন্ন ধৰণৰ অভিনয় কৰিবলৈ কৈছে, গহীন, ধেমেলীয়া, খঙাল, এনেকুৱা আৰু। তাৰপিছত এটা সময়ত মই কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু তাৰপিছত মোক মাজে মাজে নাটকৰ কেতিয়াবা যিটো
1: প্ৰয়োজন
0: স্পেয়াৰ পাৰ্টছ বুলি কয় আমাৰ, এই দৰকাৰ হ'ল আহা, দুটা বাক্য আছে, দুটা সংলাপ আছে, মাতি দি আহি এনেকৈ আহি কওঁহি। তেনেকৈ তেনেকৈ মই নাটকৰ বা আৰু কথিকা কেতিয়াবা কোনোবাই কথিকা পঠিয়াই দিয়ে, পাঠ কৰি দিব লাগে, সেইখিনিও কৰিবলৈ সুযোগ পালোঁ। তাৰমানে অনাতাঁৰত মই কণ্ঠ দিয়াৰ যিটো
1: অধিকাৰটো পালোঁ,
0: অধিকাৰ, সেই অধিকাৰটো মই পালোঁ। তাৰপিছত মই লাহে
1: লাহে অধিকাৰ নহয় এইটো অনুমোদন বুলি ক'ব পাৰোঁ,
0: অনুমোদন পালোঁ, অনুমোদন পালোঁ।
1: এইটো হ'ল আপুনি শিল্পী লৈ উত্তীৰ্ণ হ'ল।
0: হয়,
1: আপুনি আগে ইয়াৰ কৰ্মচাৰী আছিল, আপুনি এগৰাকী বিষয়া আছিল আৰু তাৰ পৰা শিল্পী হোৱাটো, এই যিটো দেওনা, সেই দেওনাটো আপুনি পাৰ হৈ গ'ল। নাটক আগতে কৰিছিল নে আপুনি আকাশবাণীত এই কণ্ঠ পৰীক্ষা দিয়াৰ আগে?
0: নাটক মই এনেই মঞ্চ নাটক কৰিছিলোঁ, নকৰা নহয়, মই আগতে হাইস্কুলীয়া জীৱনতো দুই এখন নাটক কৰিছিলোঁ। তাৰপিছত কটন কলেজত থাকোঁতে মই এখন নাটকত, মানে কলেজ সপ্তাহত নাটক এখনত হেৰি অভিনয় কৰিছিলোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী হৈছিলোঁ, উপপাদ্য শূন্য নামৰ এখন নাটক আছিল। তাৰপিছত তাৰপিছত মই যেতিয়া সাংস্কৃতিক বিভাগত কাম কৰোঁ তেতিয়া তাত চিৰাজ নাটকখন সাংস্কৃতিক বিভাগৰ নাট শাখাই কৰিছিল, তাতে ডাক্তৰৰ এটা চৰিত্ৰ আছিল, সেই ডাক্তৰৰ চৰিত্ৰটো মই, সৰু চৰিত্ৰ, সেইটোতো মই অৱতীৰ্ণ হৈছিলোঁ। আৰু যুৱবাণীত থাকোঁতে, তেতিয়া মই যুৱবাণীৰ কেজুৱেল এনাউন্সাৰ নহয়, তাৰ আগৰ সময়খিনিত ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মোক মানে ছেমছন এগনিষ্ট, মিল্টনৰ এখন ইংৰাজী নাটক, সেইখনৰ অসমীয়া অনুবাদ কৰিছিলোঁ মদন শৰ্মাই, সেই নাটকখনে মোক এটা সৰু ভূমিকা চৰিত্ৰ দিছিলে। এই যুৱবাণীত থাকোঁতেই মই যুৱবাণীৰ কাৰণে সেইটো নাটক কৰিছিলোঁ। তাৰপিছত আহি যেতিয়া চাকৰিত সোমালোঁ তেতিয়া মাজে মাজে মোক কেতিয়াবা সৰু সৰু চৰিত্ৰ ৰূপায়ণ কৰিবলৈ মোক মহেন্দ্ৰ বৰঠাকুৰে
1: সাধাৰণতে কেনেকুৱা চৰিত্ৰত আপুনি ভাল পাইছিলে?
0: মই এনেই সাধাৰণতে এই চৰিত্ৰই, যিকোনো চৰিত্ৰই আহে, কেতিয়াবা বুঢ়া চৰিত্ৰ মানুহৰ চৰিত্ৰ দিলেও মই তেনেকৈ মাতটো তেনেকুৱা কৰি পেলাই কৰোঁ, ডেকাটো কৰোঁৱেই। তাৰপিছত এটা হ'ল কি, মহেন্দ্ৰ বৰঠাকুৰ চাকৰিৰ পৰা অৱসৰ ল'লে আৰু এটা খুব জনপ্ৰিয় অনুষ্ঠান আছিল নোকোৱাই ভাল আকাশবাণীৰ, সেই নোকোৱাই ভাল অনুষ্ঠানতো তেতিয়া চলি থাকোঁতেই, নোকোৱাই ভাল অনুষ্ঠানটো চলি থাকোঁতে দুই এবাৰ মোৰ তেখেতে সেই নোকোৱাই ভালতো মোক দুই এটা সৰু চৰিত্ৰত ৰূপদান কৰিবলৈ দিছিল। কিন্তু মহেন্দ্ৰ বৰঠাকুৰ অৱসৰ লোৱাৰ পিছত সেই নোকোৱাই ভাল অনুষ্ঠানটো, যিহেতু তেখেতৰ অবিহনে সেই অনুষ্ঠানটো চলোৱা দিগদাৰ হ'ল, তেখেতে এটা নিৰ্দিষ্ট সেই বিশেষ এটা বিশেষ ধৰণৰ অনুষ্ঠান আছিল, গতিকে সেই অনুষ্ঠানটো স্থগিত কৰি এটা নতুন অনুষ্ঠান, তেনেকুৱা ধেমেলীয়া অনুষ্ঠান, ৰংচোৰা, সেই তেনেকুৱা নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিলে। সেই অনুষ্ঠানটো আৰম্ভ কৰাৰ পিছত মোক এদিন নীলু চক্ৰৱৰ্তীয়ে তেতিয়া নাটক বিভাগ চায় আৰু ৰংচোৰাও তেখেতেই প্ৰযোজনা কৰে, নীলু চক্ৰৱৰ্তীয়ে, যিহেতু ধেমেলীয়া অনুষ্ঠান, নীলু চক্ৰৱৰ্তীয়ে মোক

0: এদিন ক'লে যে তুমি লিখা মেলা কৰা মানুহ, তুমি ৰং চোৱাৰ কাৰণে স্ক্ৰিপ্ট লিখাচোন। মই বোলো মই নোৱাৰিম। কৈছে কিয় নোৱাৰিব, পাৰিবা, তুমি চেষ্টা কৰাচোন। তাৰপৰা মই এদিন এখন স্ক্ৰিপ্ট লিখি আনিলোঁ। আনি পেলাই তেখেতক দেখুৱালোঁ, কৈছে নাই বুঢ়ী হৈছে, এইখন কৰোঁ আহা। মই বোলো মই নকৰোঁ, কাৰোবাৰ হতুৱাই কৰক। নহয় নহয় নহয়, তুমি কৰিব লাগিব, এটা ৰোল কৰিব লাগিব। সেইবুলি আনিলে, সেইটোতো ধেমেলীয়া সেইখন। তাৰপিছত তেনেকেই সেই ৰংচোৰাত যে প্ৰৱেশ কৰিলোঁ, সেই প্ৰৱেশ মোৰ একেবাৰে অৱসৰকালীন।
1: কিন্তু কথাটো হৈছে, আপুনি নোৱাৰো বুলি কৈ আৰম্ভ কৰিলে, কিন্তু এতিয়াও মই যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছিলোঁ, সকলোৱে মোক কিন্তু ব্যংগ, হাস্য এই ধৰণৰ যেতিয়া কিবা এটা আমাক লিখনিৰ দৰকাৰ হয়, আপোনাৰ লগত যোগাযোগ কৰিবলৈ কয়। বহুত ক্ষেত্ৰত সেইটো সদায় যে প্ৰয়োজন হৈছে তেনেকুৱা নহয়। তেতিয়া কিন্তু এই যে হাস্য ব্যংগ লিখাটো খুব সাধাৰণ কথা নহয়, যথেষ্ট কষ্টকৰ কথা। মই ভাবোঁ যে যিগৰাকী ব্যক্তিৰ সাধাৰণ চৰিত্ৰ হাস্য ব্যংগকৰ তেনেকুৱা ধৰণৰ নহয়, কিছুমানৰ স্বাভাৱিক এটা হেৰি থাকে, তেনেকুৱা ধৰণৰ চৰিত্ৰই থাকে। আপোনাৰ সেইটো চৰিত্ৰ নহয়, আপুনি তাতকৈ বহুত বেছি গম্ভীৰ। আপুনি যিটো প্ৰথমতে কৈছিলে ইন্ট্ৰোভাৰ্ট নহ'লেও, আপুনি এনেকুৱা নহয় যে আপুনি শতকাই কোনোবা এটা কথাৰ মাজত এই যে হাস্য ৰসটো আপুনি বিচাৰি চাই, এই কথাটো আমি নাভাবোঁ। কিন্তু তাৰ লগত আপুনি সেই ধৰণে নিজকে গঢ়ি তুলিবলগীয়া হৈছিল। লেখক হিচাপে আপোনাৰ পৰিচয় আছিলেই, গীতিকাৰ হিচাপেও আপোনাৰ পৰিচয় আছিল, কিন্তু এই নাটকৰ কথাটো নাটক বিভাগে দিলে নে আপুনি আগতেই নাটক লিখাৰ কথা চেষ্টা কৰিছিল?
0: নাটক এনেই আগতেই মই ধৰক প্ৰয়োজনৰ খাতিৰত কলেজতো দুই এখন নাটক লিখিছোঁ, কিন্তু অনাতাঁৰ নাটক মই নাটক বিভাগত অহাৰ পিছত মোৰ মন গ'ল দুই এখন অনাতাঁৰ নাটক। মোৰ বিশেষকৈ নিজৰ গল্পই মই অনাতাঁৰ নাট্যৰূপ দিছোঁ। তেনেকুৱা দুখনমান, তিনিখন চাৰিখনমান নাটক আছে, অনাতাঁৰ নাটক মই কৰিছোঁ। কিন্তু এই ৰংচোৰাটো মই কিন্তু প্ৰয়োজনৰ খাতিৰত তাৰমানে কৰিবই লাগিব। অনুষ্ঠানটো পিছৰ ফালে ময়ে চাব লগা হ'ল। দীৰ্ঘদিন ধৰি ৰংচোৰা অনুষ্ঠানটো ময়ে চলাব লগা হ'ল, গতিকে লাগিবই, স্ক্ৰিপ্ট লাগিবই। বাহিৰৰ পৰা স্ক্ৰিপ্ট বিচাৰোঁ যদিও নেপাওঁ, দুই এজনে দিয়ে, কিন্তু সেইটোতো প্ৰতি দেওবাৰে বাজিব লাগে, গতিকে স্ক্ৰিপ্টৰ টনাটনি হয়। সেই শেষত গৈ পেলাই মই নিজেই লিখিবলৈ বহোঁ, তাৰপিছত এটা চৰিত্ৰ নিজেই অৱতীৰ্ণ হওঁ। বাকী আমাৰ বন্তি বাইদেউক মাতোঁ, নীলু দাক মাতোঁ, নীলু চক্ৰৱৰ্তী, দিনেশ দাস, এনেকৈ বিভিন্নজনক মাতোঁ। তেনেকেই মই ৰংচোৰা সুদীৰ্ঘদিন, মোৰ কিজান এতিয়া এনেই মই কালি এনেই মনতে ভাবিছিলোঁ কিমান হ'ব পাৰে, প্ৰায় 300টা খণ্ডমান, 300টাতকৈ বেছি হ'লেও কম নহয় 300টাটো হ'বই, ইমান খণ্ড মই ৰংচোৰা
1: গতিকে মই ৰংচোৰাৰ কথালৈ পিছত আহিম। কিন্তু 92 চনত আপুনি যোৰহাটলৈ গৈছিলে?
0: নহয়, যোৰহাটলৈ মই 92 জনাই, যোৰহাটলৈ মই 94 গৈছিলোঁ।
1: আপুনি 94, এতিয়া এই 92 চনলৈ নাটক,
0: 92-94 মই নাটক বিভাগতে আছোঁ।
1: হয় হয়, তাৰমানে আপুনি 1989-94 বিভিন্ন সময়ত বিভিন্ন চাইছে, যদিও কথিক আৰু নাটক এই দুটাই প্ৰধানকৈ চোৱা চিতা কৰিছে। তাৰপিছত মই এটা বাহিৰৰ কেন্দ্ৰলৈ যাওঁ বাৰু, 94 চনত আপুনি আকাশবাণী যোৰহাট কেন্দ্ৰলৈ গ'ল। আকাশবাণী যোৰহাট কেন্দ্ৰ এটা সম্পূৰ্ণ বেলেগ
0: এফ এম
1: মানে সেইটো লোকেল ৰেডিঅ', স্থানীয় এটা কেন্দ্ৰ, এফ এম মোডত হয়। তাত গৈ নতুন কি পালে?
0: তাত গৈ এটা সম্পূৰ্ণ এটা স্বাধীন। ইয়াতে কি হ'ল, এটা কথা আছিল কি, আমি ইয়াতে চিডিউল বুলি কয়, চিডিউল এখন প্ৰস্তুত কৰি কি এটি অহা 3 মাহত কি কি প্ৰগ্ৰেম কৰিম, কেনেকৈ ধৰণে কৰিম, সেইখন আকৌ অনুমোদন কৰিব ওপৰৰ বিষয়াই, তাৰপৰা দিল্লীৰ পৰা অনুমোদন হ'ব, তেনেকুৱা ধৰণৰ। কিন্তু তাতে যিটো লোকেল ৰেডিঅ'ৰ সেই কনচেপ্টটো সম্পূৰ্ণ বেলেগ। তাত কি হ'ল, টেলেণ্ট হাণ্ট, তাৰমানে য'ত প্ৰতিভা আছে সেই প্ৰতিভাক বিচাৰি অনা, বুটলি আনি অনাতাঁৰ মাধ্যমৰ যোগেদি তেওঁলোকক গতিকে তেনেকুৱা ধৰণৰ এটা সুবিধা আহিল যে মই যিটো য'তেই টেলেণ্ট দেখিছোঁ আমি সেই টেলেণ্টক আমি বিচাৰি আনিছোঁ, আৰু কোনোবা নিজেও আহিছে সুযোগ বিচাৰি, সুবিধা বিচাৰি, যে মই গান গাব খোজোঁ, মই কথিকা পঢ়িব খোজোঁ, মই অমুক কৰিব খোজোঁ, তেনেকৈ আহিলেও আমি তেখেতক অলপ পৰীক্ষা কৰি পেলাই দিওঁ, আৰু নহ'লে আমি গাঁৱে ভূঞে, তেতিয়া লোকেল ৰেডিঅ' মানে আমি সৰহভাগ প্ৰগ্ৰেমেই আমি, এটা মাও জেদুঙৰ এটা বাণী আছে যে ফ্ৰম দি মাছেজ বেক টু দি মাছেজ, মানুহৰ মাজলৈ যোৱা আৰু মানুহক মাজত আকৌ ঘূৰাই দিয়া,

0: তাৰ মই সেই তেতিয়া সেই হেৰিটো উদ্দেশ্যটো তেনেকুৱা হ'ল। তেতিয়া আমি আমাৰ ৰেডিঅ'ৰ যিখন গাড়ী আছিল, গাড়ীলৈ আমি যিহেতু বেছিকৈ ফাণ্ডো নাছিল, গতিকে আমি মানুহৰ মাজলৈ গৈছিলোঁ। কেতিয়াবা এখন গাঁৱলৈ গুচি যাওঁ, গাঁৱত ভেৰাইটি প্ৰগ্ৰেম, যি যি কৰে, কোনোবাই গান গায়, কোনোবাই কবিতা মাতে, কোনোবাই যি কৰে, তেখেতক সেই আমি বাণীবদ্ধ কৰি লৈ আনো, আনি হেৰি ষ্টুডিঅ'ত আনি সেইবিলাক আকৌ সম্পাদনা কৰোঁ, সম্পাদনা প্ৰচাৰ কৰোঁ। সেই কামটো কিন্তু যোৰহাট ৰেডিঅ' চেণ্টাৰত মই ধুনীয়াকৈ কৰিব পাৰিছিলোঁ বুলি মই মোৰ বিশ্বাস।
1: এতিয়া কথা হ'ল কি, আকাশবাণী গুৱাহাটীত যেতিয়া আপুনি কাম কৰিছিলে, সেইটো এটা পুৰণি কেন্দ্ৰ, পুৰণি হোৱাৰ লগতে তাত এটা গতত আহিছিলে, অৰ্থাৎ যেনেকৈ আপুনি কথিকা নাটক ৱেল ডিমাৰ্কেটেড, তাৰমানে কম্পাৰ্টমেণ্টেলাইজ, আমাৰ প্ৰতিটো বেলেগ বেলেগ কথা, মিউজিক, নাটক, শিক্ষা বিভাগ, পৰিয়াল কল্যাণ, কৃষি জগত, একোটা একোটা বেলেগ বেলেগ কথাৰ পৰা ওলাই অহা একোটা একোটা অনুষ্ঠান। কিন্তু যোৰহাট ৰেডিঅ' নতুন অনাতাৰ কেন্দ্ৰ, তাৰোপৰি স্থানীয় অনাতাৰ কেন্দ্ৰ, স্থানীয় অনাতাৰ কেন্দ্ৰ এটা সম্পূৰ্ণ বেলেগ পৰিকল্পনাৰ ভিত্তিত প্ৰতিষ্ঠা হৈছিল। গতিকে তাত গৈ আপুনি বহুত একেলগে সানমিহলি হৈ যায়। তাতেতো তিনিজন বা চাৰিজন প্ৰগ্ৰাম এক্সিকিউটিভ থাকে, আৰু তেওঁলোকৰ মাজত কোনে সংগীত চাইছে, কোনে নাটক চাইছে, তাৰ কোনো সীমাবদ্ধতা নাথাকে যে এইটো কাম এওঁ চাব নোৱাৰে, এইটো কাম তেওঁ চাব পাৰে, সানমিহলি হৈ যায়। কিন্তু তাৰ ভিতৰতো এটা আমি আঁচনি কৰি লওঁ, আপুনি কি চাইছিলে?
0: মোক তাতে সেই কথিকা, মই সেই কথিকা বিভাগে যাম, মই তাতো সাহিত্যৰ বিভাগ আছে,
1: স্পকেন ৱৰ্ড বুলি কয়,
0: স্পকেন ৱৰ্ড, সেইটোৱে চাইছিলোঁ, আৰু সাহিত্য চাইছিলোঁ, কথিকা চাইছিলোঁ, আলোচনা চাইছিলোঁ, আৰু সেই যিটো থলতে বাণীবদ্ধ কৰা যিটো প্ৰগ্ৰেম, সেইটোতো প্ৰত্যেকেই চাব লাগে। আমি মানে সপ্তাহত এটা দিন ৰাখোঁ আৰু আমি বাহিৰত গৈ পেলাই অনুষ্ঠান বাণীবদ্ধ কৰিম, আৰু কেতিয়াবা কোনোবা অনুষ্ঠানে মাতে, মইনা পাৰিজাত থাকে বা কিবা মহিলাৰ অনুষ্ঠান থাকে, মহিলা সমিতি থাকে, তেওঁলোকে মাতে, তেওঁলোকৰ তেনেকুৱা অনুষ্ঠান তেওঁলোকে আয়োজন কৰি পেলাই আমাক বাণীবদ্ধ কৰিবলৈ মাতে, তেনেকৈ যাওঁ।
1: হয়, কিন্তু এই যিটো স্থানীয়তাৰ কেন্দ্ৰৰ যিটো ধাৰণা, যিটো ধাৰণালৈ তাক স্থাপন কৰা হৈছিল, তাৰ ভিতৰত যোৰহাট 1991 চনত হৈছিল, আপুনি 1994 চনত গৈছে, আৰু তেনেকৈ অসমত এতিয়া তিনিটা আছে, হাফলং আছে, নগাঁও আছে, স্থানীয় অনাতাঁৰ কেন্দ্ৰত যিটো পৰিকল্পনাৰ ভিত্তিত হৈছিল, সেই পৰিকল্পনাখিনি সফল হৈছে বুলি আপুনি ভাবেনে?
0: হৈছে,
1: মই আপোনাৰ মনোভাৱ কৈছোঁ যে, কাৰণ আপুনি হৈছে মানে দুটা কথা, আজি কিন্তু সেইটো ফাৰ্মিং চেণ্টাৰ হৈ গৈছে, গোটেইখিনি কিন্তু ফাৰ্মাৰ্ছ, অৰ্থাৎ কৃষকৰ বাবে যেন বেছিকৈ তাক প্ৰয়োগ কৰা উচিত, আৰু বাকীখিনি মনোৰঞ্জন, কাৰণ আজিকালি স্থানীয় অনাতাঁৰ কেন্দ্ৰবিলাকৰ প্ৰায় 24 ঘণ্টীয়া প্ৰচাৰণ, 24 ঘণ্টীয়া নহয়, অন্তত 17-18 ঘণ্টাৰ প্ৰচাৰণ হয়। কিন্তু আপোনাৰ সেইখিনি সময়ত অনাতাঁৰ কেন্দ্ৰৰ পৰা আপুনি যি, আমি কি, আমি কি আছিলে, আমি একেখন গেটৱে, অৰ্থাৎ গাঁৱৰ যিসকল শিল্পীয়ে গুৱাহাটী, ডিব্ৰুগড়, ডাঙৰ কেন্দ্ৰলৈ যোৱাৰ সুবিধা নাপায়, তেওঁলোকক এখন জপনা দেখুৱাই দিয়া যে এইটো অনাতাঁৰ কেন্দ্ৰত অহা, নিজকে পৰীক্ষা কৰা, তাৰপিছত নিজকে প্ৰতিষ্ঠা কৰা, ডাঙৰ কেন্দ্ৰলৈ গুচি যোৱা, তেনেকুৱা কোনোবা শিল্পীৰ পৰিচয় পাইছিল আপুনি যোৰহাটত?
0: মই নিজেই তেনেকুৱাটো পাইছিলোঁ, কিন্তু মোৰ আগতে নীলু চক্ৰৱৰ্তী তাত আছিলে, যোৰহাট কেন্দ্ৰত আছিল। মই এটা কথা কৈ ভাল পাম, জুবিন গাৰ্গ, আজিৰ যি জুবিন গাৰ্গৰ প্ৰথম খোপনিটো কিন্তু যোৰহাট অনাতাঁৰ কেন্দ্ৰতেই হৈছিলে। তেখেতে কিন্তু তেতিয়া গান গোৱা নাছিলে, তেখেতে গীটাৰ বজাইছিলে। এবাৰ কোনোবা এজন বেলেগ গায়কৰ লগত গীটাৰিষ্ট হিচাপে জুবিন গাৰ্গ হেৰিত আহিছিল, যোৰহাট অনাতাঁৰ কেন্দ্ৰত আহিছিল, তেতিয়া নীলু চক্ৰৱৰ্তীয়ে ৰেকৰ্ডিং কৰি আছিলে। সেই যিজন গায়কে গান গাবলৈ আহিছিল, সেই গান গাবলৈ অহা গায়কজনৰ লগত এটা হামিং দিব লাগে, সেই হামিংটো জুবিন গাৰ্গে দিছিলে। তেতিয়া নীলুদাই লিখিলে যে এই হামিং দিয়া ল'ৰাটোৰ দেখোন মাতটো বৰ ভাল। তেতিয়া ৰেকৰ্ডিং হৈ গ'ল, হৈ যোৱাৰ পিছত বাহিৰত ওলাই আহি নীলুদাই জুবিনক সুধিলে যে তুমি গান গোৱা নেকি? জুবিনে অকণমান লাজ লাজ কৰি ক'লে যে নাই, দুই এটা গাওঁ আৰু। নহয় নহয়, তুমি গান গাব পাৰিবা, তুমি পিছত এটা সময় দিলে, তুমি 15 দিনৰ পিছত তুমি কেইটামান গান লৈ পেলাই আহিবা, ৰেকৰ্ডিং কৰিম তোমাৰ গান। সঁচাকৈ 15 দিনমানৰ পিছত জুবিন গাৰ্গে কেইটামান গান লৈ আকাশবাণী যোৰহাট কেন্দ্ৰত গান বাণীবদ্ধ কৰিলে, আৰু সেই গান প্ৰচাৰ হ'ল। জুবিন গাৰ্গে ইতিমধ্যে গায়ক হিচাপে তেতিয়া জনাজাত হ'ল লাহে লাহে, সেইটো এটা প্ৰথম পদক্ষেপ, আৰু যোৰহাট কেন্দ্ৰৰ, যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ সেইটো এটা অৰিহণা আছে।
1: আজি আমি তৃতীয় খণ্ড সামৰিবৰ হৈছে, এতিয়া আকৌ গানৰ কথালৈ আহিছোঁ নহয়, গতিকে কওক আজি আৰু এতিয়া গীতৰ কথা কওক, যিটো গীতৰ
0: এই বহুত দিনৰ আগৰ পুৰণা এখন চিনেমাৰ গান, অসমীয়া চিনেমা, অসমীয়া কথাছবি, মাটিৰ স্বৰ্গ, সেই কথাছবিখনৰ এটা গানৰ

0: গানৰ কথা মনলৈ আহিছে। এই গানটো হ'ল আমাৰ ঘৰলৈ যাওঁ অকণি মৰমেৰে অকণি পোহৰেৰে। সেই গীতটো মই শুনিবলৈ পালে
1: পুৰণি গীত তুলি আনিছে আপোনাৰ তিনিটা খণ্ডত যি তিনিটা গীত শুনিলোঁ, হয়তো নতুন প্ৰজন্মৰ বহুতে এতিয়ালৈ শুনাই নাই সেইবিলাক গীত, কিন্তু আপোনাৰ তাৰ পৰা গম পায় যে আপুনি কোনটো পশ্চাদভূমিৰ পৰা আহিছে সেইটো তাৰ মাজত প্ৰতিফলিত হৈ আছে। শইকীয়া ডাঙৰীয়া, আজি তৃতীয় খণ্ডত আপোনাক বিদায় দিছোঁ। আমি এই গীতটিৰে শ্ৰোতাৰ পৰাও বিদায় ল'ম আৰু চতুৰ্থ খণ্ডত আপোনাক পুনৰ লগ পাম। আজিলৈ নমস্কাৰ,
0: ধন্যবাদ।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি যিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ'?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
7: অচিনাকি লিংকত ক্লিক নকৰিব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি সজোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কেইটিমান গীতেৰে। প্ৰথমেই শুনাবলৈ লোৱা হৈছে দিলীপ দাসৰ কণ্ঠৰ এটি গীত।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমবেত কণ্ঠৰ এই গীতটি।

0: সমবেত কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত।

0: জ্যোতিপ্ৰসাদ আগৰৱালৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত আজি জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটিমান গীত শুনোৱা হৈছে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমবেত কণ্ঠৰ আন এটি গীত।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত আন এটি গীত, ভূপেন হাজৰিকাৰ কণ্ঠত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানত শ্ৰোতাসকলক জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটামান গীত শুনোৱা হ'ল। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকুঁৱৰ। আজি আমাৰ অতিথি মিতালী দে আৰু নৰেন পাটগিৰি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিগত তিনি বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰীৰ মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাতিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পেৰ দুটা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত দুটা, 2023ত এটা আৰু 2024 চনত দুটা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত এটাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত তিনি বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সামাজিক ন্যায় আৰু সবলীকৰণ তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে কালি এই বিষয়ে প্ৰকাশ কৰে। অন্যান্য পিছপৰা আৰু অতি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে এই জৰীপৰ প্ৰয়োজন হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 15টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনাধীন হৈ আছে বুলি তেওঁ কয়। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তিখণ্ডৰ যোগান্তকাৰী পৰিৱৰ্তনেৰে আন্তঃগাঁথনিমূলক প্ৰকল্প উৎসৰ্গা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ শক্তিখণ্ড সংকটৰ সন্মুখীন হৈছিল আৰু ভাৰতত ব্যৱহৃত ৰন্ধন গেছৰ আমদানিতো সমস্যাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ শোধনাগাৰসমূহৰ ৰন্ধন গেছৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। অসমত প্ৰাকৃতিক গেছ যোগানৰ সৈতে জড়িত কোম্পানীসমূহে 10-15 লাখ গ্ৰাহকক PNG সংযোগ দিব পাৰিলে ৰন্ধন গেছ ৰাহি হ'ব আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো বৰঙণি যোগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: PNG লগতে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী বা NEDCL-ৰ আৰু এটা দায়িত্ব হৈছে CNG বিতৰণ। তেওঁলোকে তেজপুৰ চহৰত CNG মাদাৰ ষ্টেচন স্থাপন কৰিছে। ইয়াৰ ফলত বিশেষকৈ লোকেল যিবিলাক 2-wheeler, 3-wheeler তেওঁলোকে CNG লৈকে পৰিৱৰ্তন

0: পৰিৱৰ্তন হ'ব, সুবিধা পাব। মই ভাবো যে এই CNG মাদাৰ ষ্টেচন আৰু যিটো বুষ্টাৰ ষ্টেচন আমি কৰিছো তাৰো ভাল ব্যৱহাৰ হ'ব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG দুয়োটাকে আদৰণি জনাব।
1: উল্লেখযোগ্য যে মঙলদৈত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আঁচনিৰ অধীনত কমেও 100টা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু কমেও 30টা পৰিয়ালে নিয়মীয়াকৈ গেছৰ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা মাৰ্চত তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি 1400তকৈ অধিক পৰিয়ালক এই ব্যৱস্থাৰে সামৰি লোৱা হৈছে। কালি তেজপুৰৰ পতঞ্জলী আয়ুৰ্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্ৰাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰা হয় যদিও পতঞ্জলীয়ে ইতিমধ্যে উত্তৰ পূব গেছ বিতৰণ লিমিটেডৰ প্ৰায় দৈনিক 5000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰি আছে। এই চাহিদা 6000লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় 9000 পৰিয়ালৰ ৰন্ধন গেছৰ ব্যৱহাৰৰ সমান বুলি কোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6ৰ পৰা 31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। এই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিগদাৰ, শ্বেৰমান আলী আহমেদ, মুজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাবিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ লভ্যতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজিত। তাৰ প্ৰস্তুতি কেনেকুৱা চলাই থৈছে আমি গম ললোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
1: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণু ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনুজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে।

0: মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পে দ্বিতীয়টো গল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। আনহাতে এই গ্ৰুপৰে যোৱা নিশা অনুষ্ঠিত আন এখন খেলত নৰৱে ইৰাকৰ বিৰুদ্ধে 4-1 গলৰ ব্যৱধানত বিজয় অৰ্জন কৰে। ইপিনে প্ৰতিযোগিতাত আজি বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলখনত 3 বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল হেট্ৰিকৰ গৌৰৱেৰে আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গলত জয় অৰ্জন কৰিছে। বিশ্বকাপৰ আজি ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত অষ্ট্ৰিয়াই জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিশা 10:30 বজাত পৰ্টুগালে ডিআৰ কংগোৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপে নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেট সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ 2% মৰগীয়া বানচ বৃদ্ধি, জাপানৰ প্ৰধানমন্ত্ৰীৰ সমাগত অসম ভ্ৰমণ, ৰাজ্যত উদ্ভৱ হোৱা জাপানীজ এনকেফেলাইটিছজনিত পৰিস্থিতিত অসম বিধানসভাৰ পূৰ্ণাংগ বাজেট আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমে প্ৰতিদিন কাকতে। ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনীৰ বস্ত্ৰ আৰু আসাম বিলাসিনী প্ৰত্যক্ষ কৰি ডঃ প্ৰীতাম্বৰ দেৱগোস্বামীয়ে আৱেগিক হৈ উঠাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ বাবে ফ্ৰান্সলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে একেটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীয়ে 140 কোটি ভাৰতীয়ৰ নামত উচৰ্গা কৰা বুলি বিশেষভাৱে উল্লেখ কৰিছে। কাকতখনে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপ, 5 বছৰত চোৰাং চিকাৰীৰ হাতত মৃত্যু মাত্ৰ 7টা গড় শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অখেলুৱৈ সুলভ মনোভাৱৰ বাবে ইৰাণে খেলত স্বাভাৱিক ছন্দ লাভ নকৰা বুলি এটা খেলৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে এটা বাতৰিও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ শ্ৰেষ্ঠ 5% বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকী অধ্যাপকে স্থান লাভ কৰাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত ক্ৰমাগতভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আকৌ দ্য চেণ্টিনেল কাকতে এতিয়াৰে পৰা কাহৰ চিৰাপ ফাৰ্মাচীৰ পৰা কিনিবলৈ চিকিৎসকৰ নিদান পত্ৰ বাধ্যতামূলক হ'ব বুলি চৰকাৰে জাননী জাৰি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক অৰুণিমা গোস্বামীৰ পৰা পৰৱৰ্তী বাতৰি শুনো।
0: সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ছুবেদাৰ মেজৰ তথা বিশিষ্ট আইনজীৱী প্ৰতাপ কুমাৰ শৰ্মাৰ 81 বছৰ বয়সত আজি পুৱতি নিশা কামৰূপৰ লেজাৰ নিজা বাসভৱনত দেহাৱসান ঘটে। উল্লেখযোগ্য যে জীৱিত কালত নেত্ৰদান কৰি যোৱা হেতুকে দেহাৱসানৰ পাছত তেওঁৰ চকুজুৰি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসাকৰ্মীৰ দলে সংগ্ৰহ কৰে। হাউলীৰ মৌটুপুৰী গাঁৱৰ বাসিন্দা BH কলেজৰ প্ৰাক্তন অধ্যাপক আৰু দীনদয়াল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গুণীন্দ্ৰ নাথ দাসৰ কালি পাটনা হাস্পতালত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত তিনি বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰী মঙলদৈ আৰু তেজপুৰত পি এন জি আৰু চি এন জি প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পে দুটা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আমালৈ লিখি পঠিয়াইছে কোকৰাঝাৰ জিলাৰ আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে। কোকৰাঝাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে 15 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: সভাত MLA লেট MP লেট ইউনাইটেড ফাণ্ডৰ প্ৰকল্পসমূহে ধৰি জিলাখনৰ বিভিন্ন চলিত উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। বিভিন্ন বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কে উপস্থাপন আগবঢ়ায়। উন্নয়নমূলক কামসমূহ সময়মতে সম্পূৰ্ণ কৰা, জনসেৱা অধিক শক্তিশালী কৰা আৰু বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ উপৰিও সভাত গুৰুত্ব আৰোপ কৰা হয়। সভাখন কোকৰাঝাৰৰ জিলা আয়ুক্ত ডক্টৰ পি উদয় প্ৰবীণে সভাপতিত্ব কৰে। সভাত গোসাইগাঁৱৰ বিধায়ক সবাৰাম বসুমতাৰী, পাখুংগুৰি বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বজৰা বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শেখ, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে।
1: অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা কোকৰাঝাৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ আতিথ্যত অনুষ্ঠিত হয়। সন্থাই মাধ্যমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি প্ৰদান কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যিসমূহ জিলাত এতিয়াও নিযুক্তি সম্পূৰ্ণ হোৱা নাই তাতো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। একে সময়তে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে। সন্থাই সকলো জিলাত খালী হৈ থকা উপাধ্যক্ষ, সহকাৰী প্ৰধান শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ পূৰণ, বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষক নিযুক্তি আৰু কৰ্মৰত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়। বিদ্যালয় একত্ৰীকৰণৰ ফলত যোগ্য নিম্ন স্নাতক শিক্ষকসকলৰ পদ স্নাতক পদলৈ উন্নীত কৰাৰো আহ্বান জনোৱা হয়। BTC বিধান পৰিষদে নয়দাস্থিত ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ সহযোগত BTC সচিবালয়ত বাণিজ্যিক বাহনৰ চালক আৰু পৰিবহণ কৰ্মীসকলৰ বাবে এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত চালক আৰু পৰিবহণ কৰ্মীসকলৰ চকু পৰীক্ষা বিনামূলীয়াকৈ সম্পন্ন কৰা হয়। লগতে যিসকলৰ দৃষ্টিশক্তি সংশোধনৰ প্ৰয়োজন হৈছিল তেওঁলোকক বিনামূলীয়াকৈ চশমাও বিতৰণ কৰা হয়। এই শিবিৰৰ মুখ্য উদ্দেশ্য আছিল পৰিবহণ কৰ্মীসকলৰ মাজত চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ দৃষ্টিশক্তি উন্নত কৰি সুৰক্ষিত যান বাহন চলাচল নিশ্চিত কৰাত সহায় কৰা। BTCৰ উপমুখ্য ৰিহন দৈমাৰীয়ে শেহতীয়াকৈ কোকৰাঝাৰস্থিত BTC সচিবালয়ত কৃষি বিভাগৰ এক পৰ্যালোচনা সভাত সভাপতিত্ব কৰে। সভাত উপমুখ্যগৰাকীয়ে কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন সম্পূৰ্ণ আৰু চলিত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বিভাগটোৰ বিভিন্ন কাৰ্যকলাপ, সাফল্য আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও অৱগত হয়। সভাত ভাষণ প্ৰদান কৰি ৰিহন দৈমাৰীয়ে কৃষি বিভাগক অধিক শক্তিশালী কৰাৰ লগতে সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ কৃষকসকলৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত BTC চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ কৃষি আঁচনি আৰু প্ৰকল্পসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰি উৎপাদন বৃদ্ধি, কৃষকৰ জীৱন জীৱিকা উন্নত কৰা আৰু অঞ্চলটোত বহনক্ষম কৃষি উন্নয়ন নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। NTPC CSR আঁচনিৰ 4খন বোৰ্ড এম্বুলেন্সৰ শুভ উদ্বোধন কৰে BTC পৰিষদীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ EM দেৰহাছাদ বসুমতাৰীয়ে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ডেবিটলা মদাতী অঞ্চলত বাৰিষাৰ সময়ত বানপানীৰ কবলত প্ৰায় 3-4 মাহ পানীত থাকিবলগীয়া হোৱাৰ বাবে প্ৰায় 8,000 জনসাধাৰণে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হবলগা হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত BTC চৰকাৰৰ স্বাস্থ্য বিভাগে MPTC CSR আঁচনিৰ দ্বাৰা 4খন বোৰ্ড এম্বুলেন্স

আগবঢ়াই পৰ্বতজোৰা স্বাস্থ্যসেৱাত এক নতুন সংযোজন কৰা পৰিলক্ষিত হয়। 16 জুনত এই বোৰ্ড এম্বুলেন্স সেৱা উদ্বোধন কৰে BTC পৰিষদীয় চৰকাৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ'?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশত মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাট পথ নদী যেন হয়
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
2: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
7: মিডিয়া মাইভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰভাতী তৰংগ আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মাই

0: জনাইছোঁ আদৰৰ শ্ৰোতা বিশেষ খণ্ড, এইবাবেই যে আজি এটা বিশেষ দিন। আজি অসমৰ যি সাংস্কৃতিক জগত, যি আমাৰ গীতৰ জগত, নাটকৰ জগতৰ কথা কয়, চিনেমা জগতৰ কথা কয়, বা আপুনি উপন্যাস, গল্প, কবিতাৰ কথা কয়, দেশভক্তিমূলক গীতৰ কথা কয়, যিফালে চাই অসমৰ এই গোটেই সুন্দৰৰ যিটো সাধনা, সংস্কৃতিৰ যিটো সাধনা, তাৰ লগতে বৈপ্লৱিক যিটো চিন্তা, তাক এটা সুন্দৰ দিশেৰে আগবঢ়াই লৈ যোৱা পুৰুধা ব্যক্তিগৰাকী হ'ল আমাৰ সকলো শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু আজি তেখেতৰ 124তম উপজা দিন, আদৰৰ শ্ৰোতা। গতিকে ক'ত আৰম্ভ কৰিম, ক'ত শেষ কৰিম, এনে এখন বিশাল সাগৰ আমাৰ এতিয়া এই মুহূৰ্তত তেনে এটা অৱস্থা হৈছে। আৰু আজি এই শুভ দিনটিত আমি তেখেতক সশ্ৰদ্ধ স্মৰণ কৰিছোঁ, আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে, বিশেষকৈ তেখেতৰ যি নাট্য সাহিত্য, লগতে গীতি সাহিত্য, এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত আজি দুগৰাকী বিশেষ ব্যক্তি আমি আমন্ত্ৰণ জনাই আনিছোঁ। আৰু তেখেতসকল হ'ল বিশিষ্ট নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰি ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। স্বাগতম জনাইছোঁ, আমি স্বাগতম জনাইছোঁ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী মিতালী দে বাইদেউ। সংগীতৰ ক্ষেত্ৰখনত চিৰপৰিচিত, সকলোৱে তেখেতক জানে আৰু ৰূপকোঁৱৰৰ সাধনা কৰি থাকে, চৰ্চা কৰি থাকে। এতিয়া আমাৰ আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, গতিকে আজি দুয়োগৰাকী শিল্পীক আমাৰ মাজত পাবিন উঠাই আনন্দিত হৈছোঁ, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰূপকোঁৱৰৰ কথা ক'বলৈ গ'লে সাধাৰণতে মানুহে ভাবে যে সদায় কয় ৰূপৰ কোঁৱৰ বা সুন্দৰৰ সাধক, কিন্তু তেখেতৰ এই সুন্দৰৰ মাজতো এটা বৈপ্লৱিক চিন্তা প্ৰতিটো ক্ষেত্ৰতে ওলাই আহিছিল, সেই বিষয়ে আমি কথাটো পাতিম। কিন্তু আৰম্ভণিতে নৰেন্দা কি বুলি শ্ৰদ্ধাঞ্জলি জনাব, কেনেদৰে স্মৰণ কৰিব?
1: ৰূপান্তৰে সেই জগত ধুনীয়া কৰে,
0: হয় হয়,
1: জ্যোতিপ্ৰসাদৰ এই যে আপ্ত বাক্যশাৰী, যে ৰূপান্তৰে জগত ধুনীয়া কৰাটো বাহিৰৰ জগতখন সলনি কৰাৰ উপৰিও মানুহে নিজৰ ভিতৰত যি ৰূপান্তৰ হয়, সাংস্কৃতিক ৰূপান্তৰ, বৌদ্ধিক ৰূপান্তৰ, এই ৰূপান্তৰৰ কথাটো জ্যোতিপ্ৰসাদে বাহিৰে ভিতৰে দুয়োটা কথাই কৈছিল। এতিয়া আমি অসমীয়া জাতিৰ যদি প্ৰাণপুৰুষ বুলি বটবৃক্ষ বা মহীৰুহ বুলি ক'ব লাগে, আমাৰ হাতত গণিব পৰা মানুহকেইজন,
0: হয় হয়,
1: আৰু তাৰে ভিতৰত অন্যতম ব্যক্তিগৰাকী হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। ৰাজস্থানৰ, সুদূৰ ৰাজস্থানৰ পৰা তেওঁৰ পূৰ্বজ নৱৰং ৰাম আগৰৱালা প্ৰথম যেতিয়া অসমলৈ আহিছিল বিশ্বনাথত, গোমস্তাৰ কাম কৰিছিল, গোমস্তাৰ কাম কৰি তাৰপিছত গমিৰিলৈ গ'ল, আৰু গমিৰিলৈ গৈ তাত দোকান এখন আৰম্ভ কৰিলে গেলামালৰ, আৰু তাতেই ভাগ্যলক্ষ্মীৰ উদয় হ'ল। আৰু তাৰ পৰৱৰ্তী কালত দেখা গ'ল যে ৰাজস্থানৰ পৰা সেই অহা সেই মানুহজনে লখিমপুৰৰ ভিতৰুৱা গাঁৱৰ এগৰাকী অসমীয়া মহিলাক বিয়া কৰালে। কেৱল তেওঁৱেই নহয়, তেওঁৰ পুত্ৰ হৰিবিলাস আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁলোকেও প্ৰত্যেকেই একোগৰাকী অসমীয়া ছোৱালী বিয়া কৰালে, জ্যোতিপ্ৰসাদে নিজেও অসমীয়া ছোৱালী বিয়া কৰালে। গতিকে জ্যোতিপ্ৰসাদ ৰাজস্থানৰ পৰা আহিছিল, গতিকে তেওঁৰ তাত এটা ৰাজস্থানী ট্ৰেডমাৰ্ক আছে, সেই কথাটো সত্য নহয়। অসমীয়া জাতিৰ যি তেজ, DNA, এই DNAটোও জ্যোতিপ্ৰসাদ আগৰৱালাৰ গাত আছিলে। গতিকে এই যে বহু মানুহ আমাৰ ইয়ালে প্ৰব্ৰজন হৈ আহিছে, বহু মানুহ ইয়াত জিনলিন গৈছে, ৰবীন্দ্ৰনাথৰ যি কয় যি কথা আছে, এই গোটেই কথাবিলাকৰ ভিতৰত আমি যিটো দেখিছোঁ যে জাতিৰ যে সংমিশ্ৰণৰ প্ৰক্ৰিয়া, সংমিশ্ৰণৰ মাজেদি জাতি এটা জিন লিন লৈ হৈ পেলাই গঢ় লৈ উঠে। আৰু জ্যোতিপ্ৰসাদৰ পৰিয়ালটো এই যে উদাহৰণ, এই দৃষ্টান্তৰ অন্যতম উদাহৰণ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা নিজে আৰু তেওঁৰ পূৰ্বজসকল। আপুনি যদি চাই এটা বস্তু চাব যে অসমীয়া গুণমালাৰ পৰা, ভটিমাৰ পৰা, নামঘোষাৰ পৰা, কীৰ্তন ঘোষাৰ পৰা যি পুৰণি সাহিত্য, বৈষ্ণৱ সাহিত্য, এই বৈষ্ণৱ সাহিত্যক জ্যোতিপ্রসাদ আগরওয়াল।

0: আগৰৱালাৰ পৰিয়ালৰ মানুহেই তেওঁলোকেই প্ৰথম ছপা কৰি উলিয়াই অসমীয়া মানুহক পঢ়িবলৈ দিছে। অৰ্থাৎ এই যে জাতিৰ গৌৰৱ, জাতিৰ উত্তৰাধিকাৰ, এই কথাটো জ্যোতিপ্ৰসাদৰ পৰিয়ালে তাহানিতে ভাবিছিল তাৰমানে। গতিকে জোনাকী চন্দ্ৰ কুমাৰ আগৰৱালাক আমাক যে জাতিক পোহৰলৈ লৈ যোৱাৰ যিটো জোনাকী কাকতখনৰ যি অৱদান, এই গোটেই কথাবিলাক চালে অসমীয়া জাতিসত্তালে, অসমীয়া জাতীয় ভাৱলে এই ব্যক্তিকেইগৰাকী বা বিশেষকৈ এই পৰিয়ালটিৰ যি যি অৱদান, সেই অৱদানে অসমীয়া জাতিটোক উত্তৰণৰ বাটত বহু দূৰ আগলৈ লৈ গৈছে।
1: হয়, নিশ্চয়কৈ। আপুনি সুন্দৰকৈ কৈছে, তেখেতে নিজেই কৈছিলে যে ৰূপান্তৰে জগত ধুনীয়া কৰে, আৰু সেইটো তেখেতে বেদ বাক্য বুলি কৈছিল, তেখেতৰ গান এইটো মোৰ বেদ বাক্য। আৰু সেই ৰূপান্তৰৰ মাজেৰে আনি অসমীয়া জাতিৰ যে লুইতৰ যি আজি সোঁত বৈ আছে, সংস্কৃতিৰ সোঁত, সেই সোঁতৰ ধাৰাটো তেখেতে এটা দি থৈ গৈছে আৰু চিৰপ্ৰৱমান হৈ থাকিব সেই কথাটো। মিতালী বাইদেউ, কেনেদৰে স্মৰণ কৰিব, মই যেতিয়া আপোনাক যোগাযোগ কৰিছিলোঁ, আপুনি কালি ৰাতি আহি পাইছে জাৰ্মানীৰ পৰা, মই ভিডিঅ' এটা দেখিছিলোঁ, আপুনি জাৰ্মানীৰ সেই যিটো স্কুৱেৰ আছিলে বাৰ্লিনৰ, জাৰ্মানীৰ কেপিটেল বাৰ্লিনত, য'ত জ্যোতিপ্ৰসাদে চিনেমাৰ প্ৰশিক্ষণ লৈছিলে, ইলেভেন জৰ্জিয়া নে তেনেকুৱা, মোৰো অকণমান খেলিমে, কিন্তু সেই বাৰ্লিনৰ সেই ঠাইত আপুনি থিয় হৈ বিচাৰি গৈছিলে আৰু তাৰ পৰা আপুনি ভিডিঅ' কৰিছিলে, আপুনি টুৰে মূৰে আলোকৰে যাত্ৰা,
2: জ্যোতিপ্ৰসাদক এখন বোৱতী নদীৰ নিচিনা লাগে আৰু নদী সদায় পৰিৱৰ্তনশীল আৰু জ্যোতিপ্ৰসাদক আমি আচলতে প্ৰত্যেক দিনাখনি বেলেগ বেলেগ দৃষ্টিৰে আমি আকৌ বিচাৰি থাকোঁ প্ৰত্যেকটো গীতৰ মাজত, তেওঁৰ কামবিলাকৰ মাজত, নহয়। আৰু আজিৰ জন্মদিনত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যেতিয়া বাৰ্লিনৰ সেই স্কোৱাৰত থিয় হৈ আছিলোঁ, গাটো একদম এটা শিহৰণ হৈছিলে যে প্ৰায় 100 বছৰ আগত অসমৰ নিচিনা আঙুঠিয়া টুকুৰা জেগাৰ পৰা জ্যোতিপ্ৰসাদে বাৰ্লিনলৈ গৈছিলে চিনেমা নিৰ্মাণৰ, বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ ল'বৰ কাৰণে। আৰু সেইটো তেওঁৰ কাৰণে, এইটো কাৰণে সম্ভৱ আছিল বুলি মই ভাবোঁ যে তেওঁ নিজে কৈছিল যে জ্যোতি স্নান কৰা, জ্যোতি স্নান মানে আলোকেৰে স্নান কৰা, আকৌ লগতে তেওঁ নিজৰ নামটোও জ্যোতি, তাৰমানে তেওঁৰ আদৰ্শ, তেওঁৰ দৰ্শনৰ স্নানটো বুজাইছিলে, নহয় জানো? সেই কথাটো তাৰমানে মই সেই গানবোৰ গালে সেই কথাটো খুব
0: ফিল কৰে, বহুত অনুভৱ কৰে।
1: তারপর আপনি গাইছিলেন টুরে মুরে আলোকের যাত্রা, যে জ্যোতিপ্রসাদের এক অনন্য সৃষ্টি হয় এই যাত্রাটো, যে
2: তেওঁৰ আৰু সকলোৰে যাত্রাটো
1: গীতৰ কথা পাতিম, নাটকৰ কথা পাতিম, তেখেতৰ হনিত কুঁৱৰীৰ পৰা আৰম্ভ কৰি
0: ৰূপালীম,
1: ৰূপালীম, কাৰেঙৰ লিগিৰি, লভিতা, এইবিলাক কথা নৰেন্দ্ৰৰ সৈতে পাতিম। তেখেতৰ গীত মানে, নাটক ক'লে গীতৰ কথা আহি যায়, গীত ক'লে নাটকৰ কথা আহি যায়, গীতসমূহ নাটকত অন্তৰ্ভুক্ত হৈ আছে বা গীতৰ কাহিনীক জড়িয়তে নাটকৰ কাহিনী আগবঢ়াই লৈ গৈছে গীতৰ কথাৰে, এটা বেলেগ ধৰণৰ যিটো সাধাৰণতে দেখা পোৱা নাযায়।
0: কথাটো হ'ল যে এই কথাটো মানুহে কম আলোচনা হয় যে আমি সাধাৰণতে ভাৰতীয় সংগীত বুলি ক'লে বাইদেউ মোতকৈ বহুত বেছি বিজ্ঞ লোক সংগীতৰ ক্ষেত্ৰত। মই যিখিনি পঢ়া শুনা কৰি পাইছোঁ যে হিন্দুস্তানী ৰাগ সংগীত আৰু কৰ্ণাটকী ৰাগ সংগীত, আমি সাধাৰণতে এই দুটা বুজোঁ। কিন্তু শংকৰদেৱে তেওঁৰ 34টা ৰাগ তেওঁ নিজে তৈয়াৰ কৰিছিল, 34 ৰাগছ, আৰু তাৰ 16টা ৰাগ আছিল অসমীয়া থলুৱা নিজস্ব ৰাগ, ৰাগভিত্তিক। তাত কৰ্ণাটকীয় নাই, তাত হিন্দুস্তানীও নাই,
2: মৌলিক ৰাগ।
0: আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱক এটা কথা কৈছিল যে আমাৰ এই এই যে ক'লোঁ, এই যে সুকীয়া ৰাগ, এইটো আমাৰ কামৰূপী ৰাগ সংগীত যিটো আছিলে, কামৰূপী ৰাগ সংগীতৰ যিটো ধাৰা, এই ধাৰাক শংকৰদেৱে আৰম্ভ কৰিলে। আৰু পৰৱৰ্তী কালত জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই ক'লে যে আচলতে আমাৰ যি সুকীয়া ৰাগভিত্তিক ধাৰা বা আমাৰ সুৰৰ যি ধাৰা, এই ধাৰাটো হিন্দুস্তানী আৰু কৰ্ণাটকীৰ প্ৰভাৱ আছে, যেনেকৈ উটি যায় ৰূপালী নাও, যদি বিষ্ণু ৰাভাৰ যদি কৰ্ণাটকী আছে বা হিন্দুস্তানী ৰাগ আছে, কিন্তু আমাৰ যে নিজস্ব

0: থলুৱা থলুৱা সুৰৰ যে ভংগীমা আমাৰ সুৰত আছে, আমাৰ গীতৰ আশে পাশে বৈ ফুৰে, তাৰমানে এই কথাটো জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ আগৰৱালাই খুব সুন্দৰকে এই কথাটো বুজে। আৰু তাৰ আগত লক্ষ্মীনাথ বেজবৰুৱায়ো সেই বাটটো কাটি থৈ গৈছে, অৰ্থাৎ শংকৰে যি বাট কাটিলে গুৰুজনাই, সেই বাটেৰে এই বাট বুলি বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ডক্টৰ ভূপেন হাজৰিকা আৰু শেহতীয়াকৈ জুবিন গাৰ্গ। জুবিন গাৰ্গত পাশ্চাত্য হেৰি আহিছে, কিন্তু তথাপিও তাতো মৌলিকতা আছে আমাৰ থলুৱা হেৰি। গতিকে এই যিটো উদাৰ গীতি ধাৰা আধুনিক গীতৰ, এই ধাৰাটো ধাৰাটোক আটাইতকৈ বেছি চহকী আৰু প্ৰাণৱন্ত কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই।
1: খুব সুন্দৰ সঁচা এই কথাটো। আৰু এই কথাৰ বিষয়ে আমি আৰু বিতংকৈ পাতিছোঁ, আমাৰ দীঘলীয়া অনুষ্ঠান আছে, আমি আজি 10:30 বজালৈকে আপোনাক দুইগৰাকী অতিথিৰ সৈতে ইয়াতে থাকিম। যিহেতু আপুনি ভূপেন হাজৰিকাৰ কথা কৈছে, জ্যোতিপ্ৰসাদৰ গীতৰ কথা, আমাৰ এইটো সুৰীয়া যাত্ৰা এটা বুলি কওঁ ৰাতিপুৱাৰ এই সময়খিনিত, গতিকে সুধাকণ্ঠই গোৱা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটি গীত আমাৰ অনামিকা বৰদলৈ বৰুৱাই এতিয়া বজাই শুনাব শ্ৰোতালে আগবঢ়াইছোঁ। তাৰ পাছত আমি এই পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম, তেখেতৰ নাটকৰ কথা, গীতৰ কথা আমি আলোচনা কৰি যাওঁ। আদৰ শ্ৰোতা, আজি আমাৰ এই বিশেষ অনুষ্ঠান আমি ৰাখিছোঁ, ইয়াৰ নাম দিছিলোঁ যে ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ। শুনি থাকিব।

আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ ৰেডিঅ' অতি বিশেষ খণ্ড ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ আৰু নৰেন্দ্ৰা এই বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক নিজৰ কি বুলি ভাবিছিলে আপুনি ভালকে জানে, বা তেওঁৰ গীতসমূহ লৈ গৈছিলে ঘৰলৈ, যিখন পুথি আছিলে তেনেকুৱা ধৰণৰ। তেওঁ কৈ গৈছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাক তেখেতে আজীৱন ৰূপতীৰ্থৰ যাত্ৰী এনেদৰে তেওঁক সম্বোধন কৰি থৈ গৈছে। আৰু সত্যনাৰায়ণ শৰ্মাই সত্যনাৰায়ণ শৰ্মাৰ মতে অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি

0: গৈছে তার তুলনা দিবলৈ দ্বিতীয়জন ব্যক্তি নাই বা বিচাৰি পোৱা টান হ'ব এই কথাটো উল্লেখ কৰিছে। হেমাংগ বিশ্বাসে কৈছে ব্যক্তি জীৱনৰ সততা, সাহস, সত্যনিষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ বুলি আখ্যা দিছে হেমাংগ বিশ্বাসে। কৈ থৈ গৈছে তাৰমানে এই দুটা কথা কৈছে যে ধৰক এটাটো সুন্দৰ সাধনা থাকিলে আমি কৈছোঁ, এটা বিপ্লৱী কথাটো থাকিলে আৰু সমাজখনৰ বিভিন্ন বস্তু তেখেতে নাটকৰ জৰিয়তে গীতৰ জৰিয়তে
1: ইমান ভার্সেটাইল, ইমান বহুমুখী প্রতিভা সাধারণতে কম কম থাকে। আর আমি বাইদেউৰ গান শুনিবলৈ মন আছে, বাইদেউৰ গান গাব আর কব, কিন্তু মই এটা কথা কওঁ তাৰমানে যে অসমীয়া আধুনিক গীতৰ আৰম্ভণিটো নাথালাত হৈছে, বান থিয়েটাৰত শোণিতকুঁৱৰী নাটকেৰে আৰম্ভ হৈছে অসমীয়া আধুনিক গীতৰ যাত্ৰা। আৰু এই যাত্ৰাৰ জনক প্ৰকৃতাৰ্থত ক'বলৈ গ'লে বেজবৰুৱা ডাঙৰীয়া আছে, লক্ষীৰাম বৰুৱা আছে, তেখেতসকলে এটা বেলেগ ধৰণৰ মাৰ্গ সংগীতৰ চৰ্চা কৰিছিল। কিন্তু জ্যোতিপ্ৰসাদৰ যিটো অসমীয়া মানে এই যে বনগীত, বিয়াগীত, বিহুগীত, বিভিন্ন ধৰণৰ গীত আৰু লগত পশ্চিমীয়া সুৰৰ ব্যঞ্জনা, এই এই দুটাৰ যিটো যিটো সমন্বয়, এই সমন্বয়টোৱে জ্যোতিপ্ৰসাদে আধুনিক গীতলৈ আনিলে আৰু নাটকেৰে আৰম্ভ হ'ল বান থিয়েটাৰৰ মঞ্চত অসমীয়া আধুনিক গীতৰ যাত্ৰা। আৰু এই যাত্ৰাৰ পৰৱৰ্তী কালত যদি আমি দেখা পাওঁ যে ডক্টৰ ভূপেন হাজৰিকা আছিল জ্যোতিপ্ৰসাদৰ সাংঘাতিক ধৰণৰ শিষ্য, বিষ্ণু ৰাভাৰ সাংঘাতিক ধৰণৰ অনুগামী, গতিকে এই মই বাৰে বাৰে এটা কথা কৈ আছোঁ, এই যে আমাৰ উদাৰ আধুনিক গীতৰ যিটো উদাৰ পৰম্পৰা, জাতিক ভাল পোৱা, মাটিক ভাল পোৱা, সাধাৰণ দৰিদ্ৰ নিপীড়িত মানুহৰ মুক্তিৰ কথা কোৱা, এই যে বিপ্লৱী চেতনাৰ কথা কোৱা, এই গোটেই কথাবিলাকৰ আৰম্ভণিটো কিন্তু জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই কৰিলে। আৰু পৰৱৰ্তী কালত আমাৰ গোটেই গীতৰ ধাৰাত আমাৰ ৰোমান্টিক ধাৰা এটা আছে, বেজবৰুৱা ডাঙৰীয়া আৰম্ভ কৰা সেই ৰোমান্টিক ধাৰাটো আছে, কিন্তু তাৰ পৰৱৰ্তী কালত আধুনিক যিটো ধাৰা সেই ধাৰাটো কিন্তু আচলতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা, লগত আনন্দীৰাম দাস আছে, এনেকুৱা এওঁলোক বিশিষ্ট, বা আমাৰ পাৰ্বতীপ্ৰসাদ বৰুৱাও আছে, কিন্তু এওঁলোক হ'ল মানে কি বুলি ক'ব আমি সেনাপতি আছিল গোটেই ধাৰাটো।
0: এতিয়া নৰেন্দ্ৰ কৈছে যে বাইদেউৰ পৰা কিবা এটা শুনিব, এইখিনি আমাৰ শ্ৰোতায়ো ৰৈ আছে আপোনাৰ প্ৰশ্নে, অকল
2: শুনিবলৈ গান এটাই এই যে আপুনি ক'লে জাতিৰ কাৰণে, মাটিৰ কাৰণে সেই যে দায়িত্ববোধটো নহয়, এই যাওঁতে যুগীয়া ধনে মোৰো, মোৰ সেই গানটোত সেই কথাটো মোৰ মনলৈ আহে, আৰু যদিও তেওঁ লিখিছিল বেলেগক কথাটো কৈ, মোৰ কিন্তু সেইটো গাওঁতে জ্যোতিপ্ৰসাদকে কোৱা যেন, মই মানে নিজে গালে তেওঁকেই কোৱা যেন মোৰ বোধ হয়।

0: বিৰাট ধুনীয়া,
1: খুব সুন্দৰ, খুব সুন্দৰ। আৰু যিখন নাটকৰ আপুনি কয় শনিত কুঁৱৰী, যি যাত্ৰাৰ প্ৰথম নাটক আৰম্ভ কৰি আৰু 14 বছৰ বয়সতে তেখেতে আপোনাক তাই জ্ঞাত যি নাটকখন
0: 13 বছৰ
1: নি হয় আমি যি পাইছিলোঁ 14 লিখা আছিলে, কৈছে 14 বছৰ ৰচনা কৰিছিলে আৰু তাত

0: এই গীতসমূহ সন্নিবিষ্ট কৰিছে নাটকৰ কাহিনী আগবঢ়াই লৈ যাবলৈ
1: ৰাতি হোৱা নাই জ্যোতিপ্ৰসাদে তেওঁ নাটকখন লিখি যেতিয়া ঘৰলৈ গৈছে অৰ্গেনত তুলসী তলে তলে মৃগ পহু চৰে এনেকুৱা তেওঁ টোপনি অহা নাই ৰাতি হোৱা নাই কৈছে আৰে এই মই যে বিচাৰি আছো গানৰ সুৰ ইয়াতেই দেখোন আছে সুৰবিলাক মোৰ মাৰ কণ্ঠত মোৰ দেউতাই বজোৱা অৰ্গেনৰ সুৰত এই গোটেই কথাটো লৈ তাৰপিছত যেতিয়া লিখিলে তেজপুৰ বান থিয়েটাৰত তেতিয়া এই বঙালী যাত্ৰা গীতৰ সাংঘাতিক প্ৰয়োগ হ'ল গতিকে চবে ক'লে এইটো বিয়া গীত বিয়া গীত বৰ্তমান কেজি এইটো নহ'ব নহয় জ্যোতিপ্ৰসাদে আকৌ গৈছে মানে কৈছে একদম এটা কথা মোৰ যদি গান নাটকত ব্যৱহাৰ নহয় এই নাটক মই কৰিবলৈ নিদিওঁ বান থিয়েটাৰত সেই সময়তে প্ৰফুল্ল চন্দ্ৰ বৰুৱা আহিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা শুনালে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই শুনি হাৰে এইটো অসমীয়া গীত এইটোহে অসমীয়া গীত আমি ইমান দিনে আমি বেলেগ ধৰণৰ হেৰি এটাত আছিলো এইটো এইটো গীতে আমাৰ
0: আমাৰ থলুৱা
1: এই যে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই যে স্বীকৃতিটো দিলে দিয়াৰ পিছতেই গোটেই কথাটো সলনি হৈ গ'ল বান থিয়েটাৰত শোণিতকৈ হ'ল আৰু তাৰ পৰৱৰ্তী কালত যদি আমি চাওঁ এটা বস্তু আপোনালোকে মন কৰিব যে নাটকৰ কথা ক'লে মই নাটকৰ প্ৰসংগলৈ আহিছোঁ গীতৰ কথা আমি পাতি গ'লো নাটকৰ প্ৰসংগত আপোনালোকে এটা বস্তু দেখিব জ্যোতিপ্ৰসাদৰ গোটেইকেইখন নাটকৰ নাম তাৰপিছত ৰূপালীম এটা জনগোষ্ঠীয় চৰিত্ৰ যি চৰিত্ৰক তেতিয়ালৈকে অসমীয়া নাটকলৈ কোনে অনা নিমাতি কইনা আৰু লভিতা এটা গাঁৱৰ সাধাৰণ বোকামাটি খচা খচি ফুৰা ছোৱালী এই যে নামকেইটা আনিলে এই নামকেইটা কিয় আনিলে এটাও পুৰুষৰ এখন আছিলে তেওঁৰ যিখন অসম্পূৰ্ণ হ'ল খনিকৰ সেয়া কিন্তু বাকী এই গোটেইকেইখন নাটকৰ যদি আমি তাৰ সাৰবত্তাটো চাওঁ আমি এটা বস্তু শোণিতকুঁৱৰী উষা শোণিতকুঁৱৰী মানে উষা কিন্তু নায়িকা কোন
0: চিত্ৰলেখা
1: চিত্ৰলেখা কোন চিত্ৰলেখা এগৰাকী নৃত্য প্ৰতিয়োগী এটা চিত্ৰকলাত পাকৈত সাংঘাতিক ৰন্ধন প্ৰকৰণ জানে আৰু এটা মহাভাৰতৰ অতি সাংঘাতিক বলিষ্ঠ চৰি ভাগৱতৰ এটা মদ ভাগৱতৰ এটা সাংঘাতিক বলিষ্ঠ চৰিত্ৰ যিয়ে তাৰমানে প্ৰচলিত পৰম্পৰাক চেলেঞ্জ কৰে প্ৰত্যাহ্বান জনায় মায়া জানে যাদু জানে বান নামটোৰ অৰ্থটোৱে হ'ল ব্লেক মেজিক বান মৰা বুলি যে কয় গতিকে এই যে এটা অসমীয়া নাৰীৰ যিটো চিত্ৰায়ন জ্যোতিপ্ৰসাদৰ শোণিতকুঁৱৰীৰ যোগেদি যে অসমীয়া নাৰী একেলগে নৃত্য প্ৰতিয়োগী অসমীয়া নাৰী একেলগে ৰন্ধন প্ৰকৰণত বিদ্যুৎ পাকৈত অসমীয়া নাৰীয়ে মায়া জানে মায়াৰে সুন্দৰ পুৰুষক মুহিব পাৰে লৈ আহিব পাৰে গতিকে এই এই যিটো এই যিটো এটা ট্ৰেডিশ্যন জ্যোতিপ্ৰসাদে প্ৰথম নাটকখনত আৰম্ভ কৰিছে তাৰপিছৰ নাটকখন কাৰেঙৰ লিগিৰি যদি চাওঁ কাৰেঙৰ লিগিৰিত আমি দেখিম যে কাঞ্চন আৰু শেৱালি সুন্দৰকৈ সাংঘাতিক বলিষ্ঠ চৰিত্ৰ কিন্তু একে সময়তে কাঞ্চন আৰু শেৱালি ইমান বলিষ্ঠ তেওঁলোকে সমাজৰ প্ৰচলিত পৰম্পৰাক এনেকৈ ভাঙিছে সংলাপেৰে গতিকে জ্যোতিপ্ৰসাদে এখন আধুনিক সমাজৰ কথা চিন্তা কৰিছিল য'ত নাৰী সবলীকৰণৰ প্ৰশ্ন থাকিব য'ত নাৰীৰ প্ৰসংগটো প্ৰাধান্য পাব আৰু সেই কথাত জ্যোতিপ্ৰসাদত আটাইতকৈ সহায় কৰিছিল আমাৰ জনগোষ্ঠীয় সমাজ ব্যৱস্থাই আমাৰ ইয়াত মেট্ৰিলিনিয়েল ছ'চাইটি আছে মেট্ৰিলিনিয়েল ছ'চাইটি আছে আৰু ইয়াত নাৰীত আমাৰ ইয়াত যৌতুক নাই বাহিৰৰ নিচিনা আমাৰ ইয়াত নাৰীৰ প্ৰাধান্যটো গুৰুত্বটো বেছি জয়মতীৰ পৰা মূলা গাভৰুৰ পৰা ষোল্ল বছৰীয়া কনকলতাৰ পৰা বাৰ বছৰীয়া তিলেশ্বৰী বৰুৱাৰ পৰা স্বাধীনতা সংগ্ৰামত খহুলীনাথ এই একদম অশিক্ষিতা নিৰক্ষৰা নাৰী তেওঁলোকে গুলি পাতি বন্দুক লৈ পেলাই স্বাধীনতাৰ হৈ যুঁজ কৰিছে জ্যোতিপ্ৰসাদে দেখিছে নহয় নিজে এই যে এই গোটেই তেওঁৰ ঘৰৰ প্ৰকৃত অসম প্ৰাদেশিক মহিলা সমিতিৰ ঘৰ তাত দেখিছে আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নিচিনা সাহসী নাৰী মাকক দেখিছে অমৰপ্ৰভাত আচক দেখিছে এই যে অসমীয়া নাৰীৰ যিটো ঐতিহ্য এই ঐতিহ্য চেতনাটোক জ্যোতিপ্ৰসাদে তেওঁৰ নাটকত এনেকৈ সাংঘাতিক ধৰণে মানে আৰু নাটকীয় ৰূপত

0: আধুনিক রূপত ইমান বলিষ্ঠভাবে আনিছে, যেটো কাম অসমীয়া নাট্য সাহিত্য বা অসমীয়া নাট্য ইতিহাসৰ শিকাৰু বিলাকৰ কাৰণে অতি জৰুৰী কথা।
1: সময়ত চাগে গোটেই ভাৰতবৰ্ষটো সেইটো কথা
0: নাই,
2: ভাৰতত হোৱা নাছিল সেই কথা
1: নাই,
2: কাৰণ জয়মতী আপুনি চিনেমাখন থাকি গ'ল,
0: চিনেমা
2: থাকি গ'ল, জয়মতীটো এটা নাৰী বলিষ্ঠ চৰিত্ৰ, যিটো
0: স্বেচ্ছাচাৰৰ বিৰুদ্ধে,
2: যাৰ যিটো প্ৰতিভা,
0: ৰাজতন্ত্ৰ, স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ বিৰুদ্ধে দেশপ্ৰেমৰ প্ৰতীক জয়মতী
2: হয়।
1: আৰু কোনে প্ৰতিবাদটো কৰিছে, এগৰাকী যাক অবলা বুলি কোৱা হয়, হয়নে?
2: গতিকে সেই ধৰণৰ কথা আমাৰ জ্যোতিপ্ৰসাদৰ পাছতো হয়তো এতিয়া নৰেন্দ্ৰা ইমান বলিষ্ঠভাৱে নাৰী চৰিত্ৰ উপস্থাপন কৰা সৰ্বভাৰতীয় স্তৰৰ কথা কৈছো
0: নাই,
1: একেলগে সাংস্কৃতিকভাৱে উপস্থাপন কৰা
2: হয়
0: আছে নাই। এটা কথা হয়তো চাওক, জ্যোতিপ্ৰসাদে মানে তেওঁ পুৰুষ, কিন্তু তেওঁৰ গোটেই পইণ্ট অফ ভিউটো পুৰুষতান্ত্ৰিক নাছিল, সেইটো অতি গুৰুত্বপূৰ্ণ কথা। তাৰপিছত যদি আমি চাওঁ আমাৰ মামণি ৰয়চম গোস্বামী বা অমৃতা প্ৰীতম বা কমলা দাস, যি বিখ্যাত
1: নাৰী,
0: এই নাৰীবিলাকেও কিন্তু, এই লিখিকাবিলাকেও কিন্তু নাৰীৰ প্ৰসংগটো সাংঘাতিক ধৰণে ওপৰলৈ আনিছে। কিন্তু জ্যোতিপ্ৰসাদৰ কথাটো, জ্যোতিপ্ৰসাদটো নাৰী নাছিল,
1: সকলোৰে হয় ঠিকে, এজন পুৰুষ হৈ পেলাই আৰু প্ৰতিবাদৰ মানে মাধ্যমটো আজিকালি বহুতে ভাবে চিঞৰবাখৰ কৰিলে বা মই ফেমিনিষ্ট বুলি ক'লেই প্ৰতিবাদ হয় বা সাব্যস্ত কৰিব পাৰি, আচলতে সেইটো নহয়। মই ভাবোঁ প্ৰতিবাদ নীৰৱেও হ'ব পাৰে আৰু সেইটো এটা স্ৰোত, আচলতে চলি থাকিব লাগিব প্ৰতিবাদ, আৰু তেতিয়া এদিন সাব্যস্ত হ'ব আচলতে, আৰু হয়ো তেনেকে।
0: সেয়াই বাইদেউ, জ্যোতিপ্ৰসাদৰ নাটকত নাৰীৰ নাম আছে, গোটেই প্ৰসংগ নাৰী মুখ্য চৰিত্ৰ,
1: ইমান সুন্দৰ কলাত্মকভাৱে তেওঁ কৰি থৈ গৈছে,
0: সেইটো ফেমিনিজমৰ কথা নাই,
1: কথা নাই তাতে, নাই নাই, কিন্তু তেওঁ আচলতে চাবলৈ গ'লে নাৰীৰ কাৰণেই কিন্তু তেওঁ কৰিছে, কিন্তু তেওঁ তাত কোনো বাদৰ নাম দিয়া নাছিল আৰু তেওঁ সেই বস্তুটো কলাত্মকভাৱে উপস্থাপন কৰি থৈ গৈছে
2: আৰু খুব শক্তিশালী ৰূপত কৰি থৈ গৈছে। আপুনি এই যিখন নাটকৰ কথা আমি কৈ আছোঁ এতিয়া, ধৰক আমি কাৰেঙৰ লিগিৰি আপুনি কথাটো কৈছে, বা আমাৰ যিখন তাত যিটো শেষত সামৰণি বুলি সুন্দৰ কোঁৱৰৰ কথা কৈছে, খুব শক্তিশালী, কিন্তু তেওঁৰো মন এই শেষত পৰিৱৰ্তন হয় নাটকত, আৰু সুন্দৰ সেই গীতেৰে তাত শেষত উপস্থাপন কৰিছে যে জয় আলোকময়, সেই যে চিন্তা ভাৱনা, সেই
0: জয় আলোকময় নিমাতি কৈ নাই।
1: কিন্তু আমি এটা কথা ভুলকে ক'লো, যাওঁতে যুগীয়া আচলতে কাৰেঙৰ লিগিৰিহে আছিল, শুনিত কুঁৱৰীৰ বেলেগ বেলেগ গান আছিল, পটকে আমি কওঁতে কথা পাতি থাকোঁতে আচলতে
2: এই সেই আলোকময় শেষত সদায় জয়ৰ কথা এটা তেখেতে কয়, পৰিৱৰ্তন হয়, এটা পৰিৱৰ্তন, আপুনি যি কৈছে ৰূপান্তৰ কথাটো সদায় তেখেতৰ এই চিন্তাত আছিলে, যে মানুহৰ, আপুনি যি কৈছে, অকল সমাজ পৰিৱৰ্তন নহয়, মানুহৰ মনৰ পৰিৱৰ্তন, ভিতৰৰ পৰা সুন্দৰ হোৱাৰ কথা, এই আলোকময় হোৱাৰ কথাটো, এইটো খুব সুন্দৰ। আৰু জুবিন গাৰ্গে
0: নিমাতি কইনাত
2: গাই থৈ গৈছে,
0: নিমাতি কইনাত তেওঁ সেই প্লেটৰ যিটো থিয়ৰি, দাৰ্শনিক ৰজাৰ প্ৰসংগ আনিছে, নিমাতি কোন
2: হয়,
0: নিমাতি হ'ল সাধাৰণ জনসাধাৰণ, মুক বধিৰ মানুহ যাৰ কণ্ঠ ৰুদ্ধ, গতিকে এই যে কণ্ঠৰুদ্ধ মুকবধিৰ জনতা, এই জনতাৰ কণ্ঠ ওলাব লাগিব, আৰু জনতাই এক দাৰ্শনিক ৰজাৰ যি মানে যি শাসনৰ কথা, সেই কথাটোহে জ্যোতিপ্ৰসাদে কৈছে, যিটো প্লেটই কৈছে,
2: কৈছে
0: মানে ফিলছফাৰ কিঙৰ কথা কৈছে, সেই সেয়া কিন্তু একে, সেইটো প্লেটৰ নহয়, একেলগে প্লেটৰ আধিয়ে নহয়, কিন্তু এওঁ কৈছে যে ৰজাজন কি হ'ব লাগিব, ৰজাজন মূৰ্খ হ'লে
2: নহ'ব,
0: ৰজাজন দাৰ্শনিকৰ নিচিনা বোধ বুদ্ধি জ্ঞানৰ মহিমাৰে উজ্বলি থাকিব লাগিব, তেতিয়াহে দেশখন ঠিক হ'ব। এজন মূৰ্খ মানুহৰ হাতত শাসন তুলি দিলে দেশখন ভাল নহয়, বহুত
1: ডাঙৰ দায়িত্ব, আৰু তেওঁ সবপিনৰ পৰা তেওঁ হেৰি জ্ঞানখিনি থাকিলেহে তেওঁ প্ৰত্যেকটো কথা সমাজৰ বুজি
2: কৰিব পাৰিব। আৰু প্ৰতিটো সময়তে কিন্তু আমি যিটো দেখিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই তেনেধৰণৰ এটা প্ৰতিবাদী সত্তা লৈ ফুৰিছিলে, সেই সময়তো ধৰক এটা প্ৰতিবাদী সত্তা আছিলে,
0: হয় তেওঁৰ যিটো যাত্ৰা, আমি যদি চাওঁ যে গান্ধীবাদৰ পৰা আৰম্ভ হৈছে তেওঁৰ যাত্ৰা, তেওঁ সাংঘাতিক গান্ধীবাদী আছিল, এনেকুৱা তিলক হাজৰিকা, সাংবাদিক তিলক হাজৰিকা এঠাইত লিখিছে যে 42ৰ আন্দোলনৰ সময়ত এই গহপুৰৰ ফালে অসুস্থ জ্যোতিপ্ৰসাদ, একদম গাত হেৰি নাই, এই চাইকেলৰ আগৰ যিডাল লোহা তাত এটা গাৰু বান্ধি দিছে, সেই গাৰুত

0: জ্যোতিপ্ৰসাদ উঠিছে তিলক হাজৰিকাই তেওঁক চলাই আনিছে চাইকেলখন। সেই দেহাৰে এই গোটেই দিহিঙে দীপাঙে অৰঙে দৰঙে স্বাধীনতাৰ কাৰণে মুক্তিৰ কাৰণে মুক্তি মন্ত্ৰ মানুহৰ মাজত বিয়পিয়াই দিয়াৰ কাৰণে ইভেন লণ্ডনত থাকোঁতে তেওঁ লণ্ডনত থাকোঁতে চাৰিটা গান লিখি পঠাইছে 1930 চনৰ আইন অমান্য আন্দোলনৰ সময়ত যে এই গানকেইটা গাবলৈ দিবি আৰু সেই গান গাইছে ও আমাৰ গাঁও এই ধৰণৰ গানবিলাক এই গানবিলাক তেতিয়া সমদলত গাইছিল। সমদলত গাই মানুহে স্বাধীনতা সংগ্ৰামৰ অস্ত্ৰ আছিল জ্যোতিপ্ৰসাদৰ গীত
1: হ'ব হয় মানুহ উদ্বুদ্ধ কৰিছিল
0: উদ্বুদ্ধ হোৱাৰ অস্ত্ৰ আছিল। গতিকে এই তেনেকুৱা এজন মানুহ তাৰমানে তেওঁ ভূমিৰ লগতো এখন ভূমিত আছে এখন ভৰি আৰু তেওঁৰ বোধ বিখ্যাৰ এখন ভৰি আছে তেওঁৰ মানুহৰ ওপৰত। তাৰমানে এই যে ভূমাস্পৰ্শ কৰা আৰু তাৰ পৰা এক বোধ বিখ্যাৰ উচ্চতৰ হেৰিলৈ গুচি যোৱাৰ যিটো হেৰি সেইটো জ্যোতিপ্ৰসাদত বাহিৰে বা বিষ্ণুৰাভাত বাহিৰে ভূপেন হাজৰিকাৰো আছে কিন্তু জ্যোতিপ্ৰসাদ নমস্য
2: তেওঁ মানে জ্বলাই থৈ গৈছে ফিৰিঙটিটো তেওঁ
0: চাকিটো তেওঁ জ্বলাইছে মাটিৰ চাকিটো
1: আৰু সেই ধাৰাতে আপুনি আৰম্ভতে কৈছিলে যে আমাৰ স্বনামধন্য শিল্পীসকলে সেই ধাৰা
0: সেইটো ধাৰা আজিও চলি আছে
1: আমি গীত এটি শুনি লওঁ জ্যোতিপ্ৰসাদৰ ৰচনা জুবিন গাৰ্গ গাইছে জয় আলোকময় সকলোৱে মনবিলাক ভাল হওক পোহৰ কৰি তোলক আৰু আপুনি যি কৈছে জ্ঞানৰ পোহৰ হওক আলোকময় হৈ পৰক শুনিছোঁ তাৰপিছত আকৌ এই কথা পাতিম নৰেন্দ্ৰ
0: হয় হয় আৰু বাইদেউ

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰেই যিটো প্ৰভাতী তৰংগৰ এটা অতি বিশেষ খণ্ড ৰূপান্তৰৰ শিল্পী ৰূপ কোঁৱৰ। আৰু আমি পুনৰবাৰ জনাইছোঁ যি শ্ৰোতাই হয়তো পলমকৈ সংযোগ হৈছে, আপোনালোক আটাই জ্ঞাত আজি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124তম উপজাত দিন আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আমি কথা পাতি আছোঁ। ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট নাট্যকাৰ পৰিচালক নৰেন পাটগিৰি আৰু বিশিষ্ট শিল্পী মিতালী দে। আমি গীতৰ কথা পাতি আছোঁ, নাটকৰ কথা পাতি আছোঁ, আন এখন উল্লেখযোগ্য নাটক আদৰ তেখেত আপোনাৰ আটাই জ্ঞাত ৰূপালীম। এই ৰূপালীমৰ গীত আপুনি গাই থৈছে বৰ সুন্দৰ, যৌৱনৰ সেই গীত অ সখী আজি যৌৱন বন জুৰি প্ৰাণ এটা মানে ধৰক
1: গাঁৱনে
0: যদি গাই দিয়ে ভাল লাগিব। আৰু তাৰ পাছত আমি নৰেন্দ্ৰ প্ৰায় ৰূপালীমৰ বিষয়ে আমি অকণমান নাটকৰ বিষয়ে জানিম। হয়,

0: কিন্তু তার মানে এইটো নহয় যে ৰূপালীম মৌলিক নহয়, ৰূপালীম গীতেৰে, ৰূপালীম বিষয়বস্তুৰে, ৰূপালীম চৰিত্ৰৰে, ৰূপালীম সাজ সাজপাৰেৰে, ৰূপালীম সংগীতেৰে এই নাটকৰ এই যিবিলাক উপাদান আছে এই গোটেই উপাদানবিলাক যদি আমি ৰূপালীমক চাওঁ উপাদানবোৰেৰে, সকলো মৌলিক উপাদান, সকলো থলুৱা। ইয়াত প্ৰকৃতি, গোটেই জনগোষ্ঠীয় সমাজ আমাৰ ইয়াত, আৰু এই জনগোষ্ঠীয় সমাজে, মই আগতেই কৈছোঁ যে এই সাহস এগৰাকী জনগোষ্ঠীয় নাৰীক নাটকৰ মুখ্য চৰিত্ৰ কৰা, চৰি
1: সেই সময়ত পৰম্পৰাৰ
0: বিপৰীতে পৰম্পৰা ভাঙিছে। আৰু আটাইতকৈ ডাঙৰ কথা তাৰ ৰূপালীম এটা, ৰূপালীমক বহুতে প্ৰকৃতি বুলি কয়, ৰূপালীমক অসমৰ যি নাৰী সমাজৰ সৰলতা বা সৌন্দৰ্য ৰূপ মাধুৰিমা তাৰ প্ৰতীক বুলি কয়। কিন্তু তাৰ পৰিৱৰ্তে ইতিভেন, ইতিভেন এটা ইমান শক্তিশালী চৰিত্ৰ। ইতিভেনৰ এটা সংলাপ আছে, মই সংলাপটো গাই দিব খুজিছোঁ। সংলাপটো হ'ল যে ইতিভেন নাৰী, অথচ ৰূপালীমৰ লগত তেওঁৰ সংঘাটো আছে, অথচ ইতিভেনে কৈছে কাপুৰুষ বিলাসী ৰজাৰ চাপ থাকি তোমালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ল নেকি, নিজৰ বাহুবল বাহুবল পাহৰি গ'লা নেকি, তোমাৰ ঘৰতে তোমাৰ চোতালতে আহি তোমাৰ বুকুত গুৰ মাৰি শত্ৰু গুচি গ'ল, তুমি গৰ্জি উঠি সেই সেই শত্ৰুৰ চৰণৰ ধূলি নিৰ্মালী বুলি ল'লা, ৰুক্মী ডেকা ৰুক্মী পুৰুষ তুমি ইমান তললৈ নামিলা। এই যে ইমান বলিষ্ঠ গ্ৰন্থ, এই যে জনগোষ্ঠীয় নাৰীৰ যিটো স্বকীয় স্বাধীন ৰূপ ইতিভেনৰ মাজত প্ৰতিফলিত হৈছে, আৰু একেদৰে ৰূপালীম চৰিত্ৰটোৰ মাজত আমাৰ প্ৰেম, আমাৰ প্ৰকৃতি, আমাৰ এই গোটেই সহাগৰা পৃথিৱীৰ যি সৌন্দৰ্য, সেই কথাটো যেন ৰূপালীম ৰূপালীমৰ মাজত প্ৰতিভাত হৈ উঠিছে। গতিকে ৰূপালীম এখন এনেকুৱা নাটক, প্ৰতীকধৰ্মী নাটক, আৰু প্ৰতীকধৰ্মী নাটকৰ মাজেদি এই জ্যোতিপ্ৰসাদে আচলতে গোটেই আধুনিক নাটকৰ পৰম্পৰা, নিমাতুকন্যা এখন গীতিনাট্য, তাত নাচ আছে, গীত আছে, কাৰেঙৰ ডিগ্ৰী এখন সম্পূৰ্ণৰূপে আধুনিক মনস্তত্ব, হেমলেটীয় হেমলেটৰ মনস্তত্বৰ দৰে এখন মনস্তত্বৰ নাটক। গতিকে এই গোটেই আধুনিক নাটকৰ জুমুঠিটো, ষ্ট্ৰাকচাৰটো জ্যোতিপ্ৰসাদে অসমীয়া জাতিক দি গ'ল। কেৱল নাটকেৰে নহয়, সাজ সজ্জা, সংগীত, এই গোটেই কথাবিলাকত আধুনিক স্বৰূপটো জ্যোতিপ্ৰসাদে আমাক দি গ'ল। আৰু সেইকাৰণে আমাৰ বাবে জ্যোতিপ্ৰসাদ অসমীয়া জাতি থাকে মানে চিৰনমস্য হৈ থাকিব, শ্ৰদ্ধেয় হৈ থাকিব।
2: হয় নিশ্চয়। আৰু তেখেতে যিটো কথা কৈ থৈ গৈছে গীতৰ জৰিয়তে, লিখি থৈ গৈছে লুইতৰে পানী যাবি অ বৈ, আপুনি যিটো কথা কৈছে লুইত যেতিয়ালৈ বৈ থাকিব সেই জ্যোতিপ্ৰসাদৰ এই সৃষ্টিৰাজি অম্লান হৈ থাকিব, এই গোটেই আৰু বিশ্বলৈ প্ৰবাহিত হৈ থাকিব। যিটো কথা কৈছে নদী আপুনি আৰম্ভতে কৈছিলে,
1: কথাটো
0: ভাল লাগে,
2: সুন্দৰ। আমি এই ৰূপালীম নাটকৰ আন এটা গীত আমি সাজু কৰিছোঁ, জিলিকা পাখিৰে সোণ মৰা চৰাই, তৰালি শৰ্মাই গাই থৈছে গীতটি, খুব সুন্দৰকৈ আমি গীতটি শুনাব খুজিছোঁ। তাৰপাছত আৰু এই বিষয়ে নৰেন্দ্ৰ কথা পাতিম, তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে আদৰ্শত আমি কথা পাতিম। শুনি থাকিব ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ।

0: পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই অনুষ্ঠান ৰূপান্তৰৰ শিল্পী ৰূপ কোঁৱৰ। আৰু আজি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজাত দিন আৰু আমালৈ অজস্ৰ বাৰ্তা আহিছে। বাৰ্তাসমূহ ল'ব পৰা নাই কিয়নো আমি আলোচনাত এনেদৰে বিভোৰ হৈ আছোঁ, কিন্তু কিছু বাৰ্তা অন্তত ল'ব চেষ্টা কৰিম। আমাৰ শ্ৰোতাই শুনি আছে, ফেচবুক পেজত চাই আছে, আকাশবাণী গুৱাহাটীত লাইভ হৈ আছে। চিত্তৰঞ্জন মেধিয়ে লিখিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ পৰৱৰ্তী কালত যিসকল মহান অসমীয়া জাতিটোক সাংস্কৃতিক দিশত মহীয়ান কৰি থৈ গৈছে, তেখেতসবৰ মাজৰে শ্ৰদ্ধাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি উপজা দিনত অন্তৰৰ পৰা শ্ৰদ্ধাৰে সুৰিচুলি তেখেতে দিছে। শিৰোমণি দেৱ বৰুৱা ডেকাই লিখিছে, সুপ্ৰভাত, আজি দুয়োগৰাকী অতিথিলৈ স্বাগতম। শাস্ত্ৰীয় সংগীতৰ সাধক মিতালী দেৱ বাইদেউক দেখি ভাল লাগিল বুলি তেখেতে লিখি পঠিয়াইছে। অপৰিচিত গোস্বামী লিখিছে, পাটগিৰিদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিটো গীত আৰু নাটকৰ ওপৰত অতি সুন্দৰ আৰু তাৎপৰ্যপূৰ্ণ আলোচনা আগবঢ়াইছে, শুনি উপকৃত হ'লোঁ। তেখেতলৈ আন্তৰিক ধন্যবাদ, আমালৈ ধন্যবাদ জনাইছে। আৰু আমালৈ মন্দিৰা তামুলী লিখিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই গীতবিলাকে মন প্ৰাণ পুলকিত কৰি তোলে, কি সুন্দৰ গীত, সৃষ্টি কি সুন্দৰ তেনে লিখিছে। তৃষ্ণা ৰাণী বৰাই সুন্দৰ অনুষ্ঠান বুলি লিখি পঠিয়াইছে। শান্তা হাজৰিকা আমাৰ শুনি আছে, তেখেতে লিখিছে, বৰ ভাল লাগিছে অনুষ্ঠানটো শুনি, ধন্যবাদ আপোনালোকে অনুষ্ঠান শুনি থকা। আৰু বাৰ্তা আছে, বাৰ্তা পঢ়িম, কিন্তু আমি পোনে পোনে মিতালীদেৰ ওচৰলৈ আহিব খুজিছোঁ। তেখেতে এটা অনন্য সৃষ্টি জ্যোতিপ্ৰসাদৰ আন এটা
1: জানানে, সৰুতে প্ৰথম জ্যোতিপ্ৰসাদৰ লগত চিনাকি কিন্তু এইটো গীতেৰে, এই গীতটি আমাক নাচিবলৈ শিকাইছিল, গছে গছে পাতি দিলে, তাৰে এইখিনি কথা

0: আমি খুব সৰুতে এইবিলাক ৰং চঙীয়া ফুল মাৰি নাচিছিলো
1: গান। নৰেন দা এইটো জানিব খুজিছো, তেখেতসকলে সৰুতে নাচিছিল আৰু বহুত এটা প্ৰজন্মই নাচি নাচি আছে, কিন্তু এতিয়া যেতিয়া বাইদেউ গাই দিছে আকৌ যে নতুন এটা, আজি যেন তাৰ কম্পজিচনটো আজিহে হৈছে সৃষ্টি,
0: সেই সময়খিনিলে উলটি গুচি গৈছে।
1: এই গীতৰ যিটো তেখেতৰ মাধুৰ্য, আপুনি কৈছে পাশ্চাত্য তেখেতৰ এটা এটা সংমিশ্ৰণ বা আমাৰ থলুৱাৰ লগত এটা কৰিছে,
0: এইটোতো একদম আইনাম বিয়ানামৰ
2: আইনাম বিয়ানাম
0: কি ৰামৰ আছে
2: তুলসী তলে তলে মৃগ প্ৰভুচৰে এইবিলাক মানে এই এই এই ধৰণৰ। কিন্তু এই যে সংগীত হওক, নাটক হওক, চলচ্চিত্ৰ হওক, এইটো এটা বাস্তৱৰ ৰূপান্তৰ, এটা ট্ৰান্সফৰ্মেশ্যন। তেতিয়া আমি যেতিয়া এটা নাটক এখন যেতিয়া হয় বাস্তৱৰে চৰিত্ৰ হয়, সংগীতৰ উপাদানবিলাকো বাস্তৱৰ পৰা বা কল্পনাৰ পৰা আহে, কিন্তু যেতিয়া সি গীত এটালৈ ৰূপ লয় বা নাটক এখনলৈ ৰূপ লয়, সি এটা শিল্পৰ ৰূপলৈ সলনি হয়। গতিকে এই যে শিল্পৰ ৰূপলৈ সলনি কৰাৰ যিটো কাৰিকৰী কৌশল, খনিকৰ তাৰমানে এগৰাকী নাট্যকাৰ, এজন সংগীত শিল্পী, এটা ভাল বাঢ়ৈৰ নিচিনা, মানে জা লুক গুডাৰে ফ্ৰান্সৰ চলচ্চিত্ৰ পৰিচালকে কৈছে যে মাউচেটুং ৱাজ এ গ্ৰেট কুক, ভাল ৰান্ধনি, বুজিছেনে? তাৰমানে এজন পৰিচালক এজন ভাল ৰান্ধনি হ'ব লাগিব, জানিব লাগিব
1: ক'ত কি দিব লাগিব, কিমান পৰিমাণে দিব লাগিব।
2: গতিকে এই ধৰণৰ কথাবিলাক জ্যোতিপ্ৰসাদৰ নাটক, গীত সকলোতে এই এই যে মাৰ্জিত ৰূপ, নান্দনিক ৰূপ, সুন্দৰৰ প্ৰতি এটা এক ধৰণৰ সন্ধান, এই গোটেই কথাবিলাক তেওঁৰ গীত, নাটক, চলচ্চিত্ৰ চবতে আছে। গতিকে আমি যদি চাওঁ এটা কথা যে তেওঁৰ নাটকখন, লভিতা নাটকখন যদি আমি চাওঁ, লভিতা নাটকখন দ্বিতীয় মহাযুদ্ধৰ এটা পটভূমিত লিখা নাটক, আৰু লভিতা চৰিত্ৰটো বহুতে কয় লভিতাৰ মাজত এটা পুৰুষ সুলভ মনোবৃত্তি আছে, বহু সমালোচকে কয়। কিন্তু আমি ভাবোঁ যে লভিতা চৰিত্ৰটো আচলতে অসমীয়া নাৰীৰ এটা প্ৰতীকী ৰূপ, এইটো জয়মতী, মূলা গাভৰু, এই গোটেইবিলাক তাৰমানে অমল সেই চন্দ্ৰপ্ৰভা শইকীয়ানী, লভিতাৰ মাজত যেন এই সকলোবিলাক আছে, এই সকলো চৰিত্ৰৰে এটা মূৰ্ত ৰূপ হ'ল লভিতা। গতিকে সেইকাৰণে লভিতা চৰিত্ৰটোক আমি এটা সাধাৰণ গাঁৱৰ ছোৱালীৰ চৰিত্ৰ বুলি নকৈ অসমীয়া নাৰীৰ এটা প্ৰতীকী ৰূপ বুলি ক'লেহে মই ভাল হ'ব বুলি ভাবোঁ। এনেকুৱা বলিষ্ঠ, সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসমীয়া সমাজত পুৰুষ এজনক ইমান বলিষ্ঠভাৱে এগৰাকী ছোৱালীয়ে ক'ব পৰা কথাটো, যেনে কৈছে তাই, লভিতাই কৈছে তুমি নক'বা আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ভুৱা নিদিবা যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, যি আজিৰ সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে, ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশত চলি থকা ন্যায় নিয়ম কানুন, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাকিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনক দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ'বই নোৱাৰে, তুমি আজিৰ ডেকা বুলি তুমি নক'বা, নক'বা
1: এই লোভ হয়
2: ইমান বলিষ্ঠ
0: সংলাপ,
1: খুব বলিষ্ঠ। আৰু এই লভিতা নাটকতে যিটো কথা তেখেতে আটাইতকৈ বেছি গীত প্ৰয়োগ কৰিছিলে, তাত দুটা গীত আমি সদায় ৰেডিঅ'ত শুনাই থাকোঁ, আমাক উদ্বুদ্ধ কৰে সেই স্বাধীনতা আন্দোলনৰ সময়ত। আপুনি কৈছে যে বিশ্ববিজয়ী নজোৱান, এই গীতটি আছে, তাত আছে তই কৰিব লাগিব অগ্নিস্থান, সেই গীতটো নৱজোৱান, এই গীতসমূহে উদ্বুদ্ধ কৰিছিলে। আপুনি যিটো যে বিপ্লৱী এটা ডেকাক জগাই তোলাৰ এটা কথাটো এই গীতৰ জৰিয়তে সুন্দৰকৈ কাহিনীও লৈ গৈছে আৰু বাৰ্তাও দিছে। তাত তেখেতে লিখিছে যে একথা মাতি মই উপজিয়ে পাওঁ, এমুঠি পেটৰ ভাত, এখনি কাপোৰ গাত, আজি কিয় তাকো নাপাওঁ, এই মাটি মোৰ অধিকাৰ, মোৰে ভাত, মোৰে কাপোৰ, মোৰ দেশ আজি মই নিজে ৰাখোঁ,
2: মোৰ দেশ আজি মই নিজে ৰখাওঁ।
1: এই যে

0: ইমান সহজ, ইমান সৰল আৰু ইমান সাৱলীল, একদম সাধাৰণ, মানে একদম তৃণমূলৰ পৰ্যায়ৰ মানুহৰ কথা কৈছে তেওঁ, একদম সাধাৰণ। কাৰণ জ্যোতিপ্ৰসাদে সেই মানুহ দেখিছে স্বাধীনতা সংগ্ৰাম, জ্যোতিপ্ৰসাদে সেই সাধাৰণ হালোৱা হজোৱাক দেখিছে। তিলেশ্বৰী নামৰ সৰু ছোৱালীজনী ঢেকীয়াজুলি যেতিয়া দৌৰি গৈছে, বাৰ বছৰীয়া ছোৱালীজনী, তাই বাৰ বছৰীয়া ছোৱালী পিছফালৰ পৰা গুলী মাৰিছে, এইবিলাক কথাটো জ্যোতিপ্ৰসাদে দেখিছে, শুনিছে। তেওঁ নাছিল সেইদিনা, কিন্তু তেওঁতো শুনিছে গোটেই কথাবিলাক। গতিকে এই ধৰণৰ কথাই জ্যোতিপ্ৰসাদৰ ভিতৰত যিটো আলোড়ন, যিটো আলোড়নৰ সৃষ্টি কৰিছিল, সেই আলোড়নৰে ফল এই গীত, এই নাটক।
1: হয়, খুব সুন্দৰ। আৰু আমি তেখেতৰ চিনেমাৰ কথাটো পাতোঁ, কিহত আমাৰ ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিব আৰম্ভ কৰিছে আৰু বহুত বেছি সময় নাই, আমাৰ হাতত 9-10 মিনিট আছে ল'ব পাৰি নিৰ্ধাৰিত যি সময় আজি অনুষ্ঠানৰ দৰ্শকতা। নৰেন্দা, জয়মতীৰ কথা নকলে সেই সময়ত জয়মতী কৰাটো সহজসাধ্য আছিলে, ভাৰতবৰ্ষৰে 4 নম্বৰ ছবি জয়মতী, গতিকে
0: নাই বাইদেৱে জয়মতীৰ গীত এটা আমাক গাই শুনাব। তাৰ আগতে মই জয়মতীৰ অকণমান দুই এটা কথা কওঁ, যে জয়মতী হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক এখন। লক্ষ্মীনাথ বেজবৰুৱাই জয়মতীক নিৰ্বাচন কৰিছে আৰু আচৰিত ধৰণে সেই নাটক, সেই নাটখন বিষ্ণুৰাভাই ছবি কৰিবলৈ বিচাৰিছিল, কিন্তু ইতিমধ্যে জ্যোতিপ্ৰসাদ আহিলে। আহি জ্যোতিপ্ৰসাদে ক'লে যে মই জয়মতীৰ নাটখন কৰিবলৈ এই কথাছবি কৰিব খুজিছোঁ, তুমি মোৰ লগত থাকিব লাগিব, তুমি মোক সহায় কৰিব লাগিব। গতিকে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা আছিলে, গতিকে এই গোটেই বহু কাহিনী আছে, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাহিনীটো হ'ল যে ভোলাগুৰিত কাৰেণ্ট নাই তেতিয়া। আচ্ছা, কাৰেণ্ট নহ'লে নাটক আজিৰ দিনত ছবি
1: ভাবিব পাৰিছিল যে
0: ভীমকলৰ এই হেৰি খুলি তাত এনেকৈ পিঠিখন গুচাই বেৰ কৰিছিল যাতে সূৰ্যৰ পোহৰটো, লাইটটো ভিতৰলৈ আহে। কিমান ইনোভেটিভ, তেজপুৰৰ জাহাজৰ পৰা বৰফৰ টুকুৰাবিলাক গৰু গাড়ীত ভোলাগুৰিলৈ নিছিল, এই হেৰিবিলাক, ৰিলবিলাক যাতে গৰম হৈ নাযায়। তাতে প্ৰতাপ বৰুৱা নামৰ এজন মানুহ আছিল, তেওঁ আছিল আৰ্টিষ্ট, পেইণ্টাৰ, আৰু পাছলৈ তেওঁ কেমেৰামেন শিকিবলৈ লাহোৰলৈ গ'ল। লাহোৰৰ ফৌজি ছিষ্টেম বুলি যিটো নতুন কোম্পানী, যে থিতাতে ছাউণ্ড ৰেকৰ্ড কৰে, মানে সেইটো এটা ইঞ্জিনিয়াৰিং আৰু টেকনিকেল ইঞ্জিনিয়াৰিং, তাত প্ৰতাপ বৰুৱা আছিল। আৰু বহুতে কয় যে জ্যোতিপ্ৰসাদক সেই প্ৰতাপ বৰুৱায়ে সেই ফৌজি ছিষ্টেমটো, থিতাতে ৰেকৰ্ডিং কৰা ছিষ্টেমটো আনিছিল। প্ৰতাপ বৰুৱা আছিল ষ্টিল ফটোগ্ৰাফাৰ, সেই হেৰিত তেওঁ খুব কম বয়সত ঢুকাইল। নীলমণি ছাৰে তেওঁৰ বিষয়ে বৰ ধুনীয়াকৈ লিখিছে। গতিকে এই প্ৰতাপ বৰুৱা এটা সংযোগ জ্যোতিপ্ৰসাদৰ। আৰু এই গোটেই ছবিখনত জয়মতীক কেনেকৈ বিচাৰিলে, কেনেকৈ ছোৱালী চোৰ বুলি জ্যোতিপ্ৰসাদক মানুহে চিঞৰিলে ফিয়েটখনৰ পিছে পিছে, এই কথাবিলাক মানুহে জানে। কিন্তু এটা কথা মানুহে কম জানে, সেইটো হ'ল ছবিখন কৰিবলৈ লৈ লাহোৰৰ ষ্টুডিঅ'লৈ গ'ল। আৰু লাহোৰৰ ষ্টুডিঅ'লৈ গৈ ফাইজি ইহঁতো আছে ছাউণ্ড ইঞ্জিনিয়াৰ, গৈ যেতিয়া দেখিলে জয়মতী নিমাতী কন্যা হ'ল, এটা চৰিত্ৰৰো মাত নাই। তাৰমানে থিতাতে
1: ৰেকৰ্ড নহ'ল,
0: মানিবন্ধন হোৱাৰ যিটো আছিল সেইটো নহ'ল। এতিয়া কি কৰে যদি
2: তেওঁ নিজৰ মাতেৰে,
0: মই সেইটোৱে কৈ আছো। তাৰপিছত এই তেওঁলোকৰ ওপৰত কেছ তৰিলে। এতিয়া লাহোৰলৈ 1.5 কোটি শিল্পী লৈ ট্ৰেইনত ভাড়া কৰি জ্যোতিপ্ৰসাদে নিয়া মানে কেৰেলাতকৈ গুটি দীঘল হোৱাৰ কথা। ইমান টকাটো নাই, এনেই তেওঁ পইচা নাই তেতিয়া। গতিকে তেওঁ শেষত সিদ্ধান্ত ল'লে, হোটেল এখনত পাইচাৰি কৰি ঘূৰি ফুৰিলে আৰু লাষ্টত সিদ্ধান্ত ল'লে যে তেওঁ 1.5 কোটি শিল্পীৰ গদাপাণী, লালু কলা, জয়মতী, এই সকলোৰে কণ্ঠ তেওঁ অকলে ডাবিং কৰিব। আৰু শেষত পৃথিৱীতে নোহোৱা নোপোজা কাম এটা তেওঁ কৰিলে, প্ৰায় বহুত দীঘল হেৰি এটাত তেওঁ অকলে একক কণ্ঠ বহুকণ্ঠ হ'ল লাহোৰৰ ষ্টুডিঅ'ত, আৰু সকলোৰে কণ্ঠ জ্যোতিপ্ৰসাদে দিলে। এইটো অসমীয়া, ভাৰতীয় নহয়, বিশ্ব চলচ্চিত্ৰতে এক বিৰল ঘটনা, আৰু আটাইতকৈ ডাঙৰ ঘটনা যে নাৰী চৰিত্ৰ এটা পৃথিৱীতে হোৱা নাই। বহুতে কয় যে জোৱান অফ আৰ্ক বুলি চিনেমা

খনৰ পৰা সিনেমাখন চাই তাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈ জয়মতী কৰিবলৈ তেওঁ মন মেলিছিল, সেয়া হয়তো তেওঁ চাব পাৰে। কিন্তু জয়মতী, জয়মতী নিভাজ, জয়মতী মৌলিক, জয়মতী মাটিৰ জয়মতী, আমাৰ অসমৰ, অসমীয়া ইতিহাসৰ জয়মতী, অসমৰ ইতিহাসৰ জয়মতী, আৰু তেওঁক সাজপাৰ পিন্ধোৱাৰ পৰা, আ অলংকাৰ পিন্ধোৱাৰ পৰা, সংগীতৰ পৰা, চবতে অসমীয়া যিটো স্বৰূপ, জাতিৰ স্বৰূপ, মাটিৰ স্বৰূপ, আমাৰ সংস্কৃতিৰ স্বৰূপ জয়মতীত প্ৰতিভাত হৈছে, জয়মতীত ৰিফ্লেক্ট হৈছে। গতিকে জয়মতীয়ে আচলতে পৰৱৰ্তী চলচ্চিত্ৰ নিৰ্মাতাক এটা শিক্ষাদান কৰিছে, সেই শিক্ষাটো হ'ল অসমীয়া ছবি কি।

0: থলুৱা কাহিনী, থলুৱা সম্পদ, থলুৱা সাজপাৰ গোটেইখিনি লৈ অসমীয়া ছবিখন
1: মুম্বাইৰ পৰা চাউথৰ কাহিনী আনি
0: আমি এতিয়াও শিকিবলৈ বহুত বাকী আছে। এতিয়াও যিটো প্ৰথম অসমীয়া ছবিতে কৰি থৈ গৈছিলে আমি এতিয়াও কৰিব পৰা নাই যেন ক'ৰবাত ক'ৰবাত আমাৰ অনুভৱ হয় তেনেকুৱা হয়। এতিয়া গীতৰ কথা কৈছিলে আপুনি জয়মতীৰ
2: জয়মতীৰ এটা গীত, সেইটো কিন্তু ৰমেন দা ৰমেন চৌধুৰীৰ দৰে দি এটা ৰেকৰ্ডিং কৰিছিলোঁ। ল'ৰা বুঢ়া কাক কয় ডালিমি নুবুজে তাত, মোৰ এটা ৰেকৰ্ডিং ইউটিউবত আছে, তো মই অকণমান শুনাই দিছো।

0: খুব সুন্দর,
1: বড় ধুনীয়া গীত এটা,
0: বৰ সুন্দৰ। আমি সামৰিব হৈছে স্ত্ৰী ইংগীত, কিন্তু আপুনি আন এটি গীত আমাৰ ইয়াতে ৰেকৰ্ড কৰিছে, যদি প্ৰসাদৰ আপুনি যদি আছে এখন শুনাই দিলে শ্ৰোতাই ভাল পাব। আমাৰ ষ্টুডিঅ'তে ৰেকৰ্ডিং হোৱা আগাবাণী গুৱাহাটীৰ মাজতে,
1: মই অকণমান অকণ এটা কোণে গাইছো, এইটো মোৰ নিজৰ খুব প্ৰিয় গীত।

0: ইমান ধুনীয়া,
1: খুব সুন্দৰ
0: কথাবোৰ
1: হয় নৰেন্দ্ৰ। আমি সামৰিবলৈ ক'ত শেষ কৰোঁ একো ভাবি পোৱা নাই,
0: পুৰাৰ এটা সৰু সংগ্ৰাম। তাৰমানে নাটকত আমি নায়ক নায়িকাক বেছি গুৰুত্ব দিওঁ, কিন্তু জ্যোতিপ্ৰসাদে নাটকৰ একদম সাধাৰণ চৰিত্ৰ এটাক কিমান গুৰুত্ব দিছিল তাৰে সৰু সংলাপ এটাৰে শেষ কৰি মই মোৰ কথাখিনি শেষ কৰিব খোজোঁ। বপুৰাই কৈছে, চেংকলি নিকলি কাঁহি বাতি নুধুলি ঠেক পাতি নাখালি ভাত হাত পুৰুষীয়া সেন্দুৰৰ জোৰ ফুট মাৰিলি গোম তেল ঘঁহিলি গাত। অসমীয়া ভাষা ইমান সুমধুৰ, অসমীয়া ভাষা জ্যোতিপ্ৰসাদৰ এটা সাধাৰণ চৰিত্ৰৰ মুখত, আৰু বপুৰাৰ তেনেকুৱা বহু চৰিত্ৰ আছে জ্যোতিপ্ৰসাদৰ। আমি সুন্দৰ কোঁৱৰ, ৰূপালীম, আমি এই ডাঙৰ মানে বৃহৎ বৃহৎ চৰিত্ৰৰ কথা পাতোঁ, কিন্তু তেওঁ জ্যোতিপ্ৰসাদে সৰু সৰু সমাজৰ চৰিত্ৰক ইমান মূল্য দিছিল।
2: মোৰ এটা মনত পৰিলে, এইখিনিতে ৰুণুক জুনুক থুনুক কোনখনত আছিলে বাৰু?
0: ময়ো পাহৰিলোঁ।
2: আমি একেবাৰে যোৰহাটত আমাৰ থিয়েটাৰ যেতিয়া কৰোঁতে মানে সেই চৰিত্ৰবিলাক আমাক হ'বলৈ দিয়ে, সৰু সৰু চৰিত্ৰবিলাক আমি হৈ পাইছিলোঁ। তাৰমানে এতিয়া পটককৈ মনত পৰিলে কোনোবা এখন নাটকত আছিলে ৰুণুক জুনুক থুনুক,
0: আৰু শিশুৰ কাৰণে বহুত
1: বহুত লিখি থৈ গৈছে।
0: তেওঁৰ শিল্পীৰ পৃথিৱী যি ৰচনা, সেই অসমীয়া জাতিৰ ভৱিষ্যতৰ বাট সেই শিল্পীৰ পৃথিৱীৰ ৰচনাত তেওঁ সেন্দুৰীয়া বাট কাটি থৈ গৈছে। সেয়েহে আমি আমাৰ সাংস্কৃতিক কৰ্মী অসমীয়া জাতিৰ সকলোৱে তাক আমি অনুধাৱন কৰা উচিত। আৰু এই চেগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
2: আৰু তেওঁ আৰু এটা কথা কৈছিল, তেওঁ নিজে কোৱা কথাবোৰ নিজৰ লগতেই সত্য হয় যে শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ। আৰু সেইকাৰণে আমি সেই শিল্পীক আজিও স্মৰণ কৰি আছোঁ আৰু আমি
1: কৰি থাকিব লাগিব। আপুনি যিটো ভৱিষ্যত ভৱিষ্যতলৈ এই বহি থাকিব কৈছে নহয়, তেওঁ লিখি থৈ যোৱা যিটো আমি আগতেও উল্লেখ কৰিছোঁ যে লুইতৰ পাৰ্টি জাগিও বৈ তেনেদৰে বৈ থাকিব, অনাগত সময়লৈ যুগ যুগলৈ বৈ থাকিব এই যে তেখেতৰ সৃষ্টি, তেখেতৰ যি বাৰ্তা নতুন প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ গৈ থাকিব তেনেদৰে। আৰু আমি সামৰিম তাৰ আগতে আপুনি যিটো মোৰ সপোনৰ কথা, কিন্তু বিভিন্ন শিল্পী আচলতে গাইছে, আন এগৰাকী স্বনামধন্য শিল্পী অসমৰে পুলক বেনাৰ্জী, তেখেতেও গাইছে এই গীতটি।
2: গতিকে
1: সেই গীতটিৰে আমি সামৰিব খুজিছোঁ, সেই গীতটি শুনাব আমি সাজু কৰিছোঁ অস্মিতা ভাগৱতীয়ে। কিন্তু সামৰ আগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰেন পাটগিনাও, ৰাতিপুৱা দৌৰাদৌৰি আহিবলগীয়া হ'ল, আপুনি কালি আহি পাইছে বাহিৰৰ পৰা,
0: ভাল পাব
1: বিদেশৰ পৰা আজি পাইছে ৰাতিপুৱা আহিছে,
2: অশেষ ধন্যবাদ।
1: আৰু এনেকুৱা এটা দিনত প্ৰত্যাখ্যান মই গ্ৰহণ নকৰিলোঁ হয় আপুনি যিহেতু আহি পাইছে, অশেষ ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈ।

এই অনুষ্ঠান আমার সুন্দরকৈ আমাৰ যেটা সোশ্যাল মিডিয়া পেজ তাত তেখেত লাইভ কৰি আছে। অস্মিতা ভাগৱতী ধন্যবাদ, লগতে অনামিকা বৰদলৈ বৰুৱা এই অনুষ্ঠানত সহায় কৰিছে, আৰু আমাৰ গোটেইখিনি গান আমাক সাজু কৰিছে বিনয় আমাৰ লাইব্ৰেৰীৰ সহযোগী, তেখেতে আমাক গোটেইখিনি সাজু কৰি দিছে। আটাইকে ধন্যবাদ জ্ঞাপন কৰি আন এটি কালজয়ী সৃষ্টিৰে ৰূপকোঁৱৰৰ আমি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ, শ্ৰদ্ধাঞ্জলি পুনৰবাৰ যাচিছোঁ আমাৰ তৰফৰ পৰা। আৰু নয়নদা যেনেদৰে কৈছে তেনে সকলে এই চৰ্চা আমি নতুন প্ৰজন্ম অব্যাহত থাকোঁ, এই চৰ্চা সকলোৱে যেন অব্যাহত থাকক। নমস্কাৰ।

0: প্রভাতী তরঙ্গ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: কলিতাৰ আগত এইদৰে কয়।
1: নথৈ আনন্দিত হৈছোঁ, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছোঁ তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছোঁ। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক ডেমেজৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছো।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে চাৰিগৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি তিনিগৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে তিনিওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাক্ষণত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3খন বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে, যিয়ে কামাখ্যাক অসম আৰু উত্তৰবংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে সংযোগ কৰিব। ইয়াৰ উপৰি মেলাৰ সময়ছোৱাত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন নিয়মীয়া যাত্ৰীবাহী ৰেলত 11টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। তদুপৰি কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেল সুৰক্ষা বাহিনী, চৰকাৰী ৰেল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদানৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা স্কাউট আৰু গাইডৰ প্ৰায় 200গৰাকী স্বেচ্ছাসেৱকো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্ন কাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলি আছে। এতিয়াৰ আঞ্চলিক বাতৰি মানে পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ, নিবেদন কৰিছে ত্ৰিনায়ণী মালাকাৰে।
3: পৰাগমালা।

0: इसी के साथ होता है अंत कार्यक्रम परागमाला लाइव।
1: परागमाला परागमाला
2: ইমান পৰে পৰাগমালা লাইভ শুনিলে আগবঢ়ালে ত্ৰিনয়নী মালাকাৰে।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালক্ষ্য। ৰূপালী পৰ্দাৰ
1: সোণালী যাত্ৰা। শিল্পই জাতিৰ আত্মাক প্ৰতিফলিত কৰে, এই কথাষাৰৰ দৰে চিনেমাও এখন সমাজৰ জীৱন, সংস্কৃতি আৰু ইতিহাসৰ এক জীৱন্ত দলিল। ৰূপালী পৰ্দাত যেতিয়া জীৱনৰ নানা ৰং, সুখ দুখ, আশা আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী ভাহি উঠে, তেতিয়া চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকে, ই হৈ পৰে সমাজৰ এখন দাপোন। ৰূপালী পৰ্দাৰ বুকুত জিলিকি থকা এটি দীপ্ত নাম জয়মতী। 1935 চনৰ 10 মাৰ্চত মুক্তিলাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অমৰ সৃষ্টি অসমীয়া ছবিৰ প্ৰথম স্পন্দন, প্ৰথম সপোন, প্ৰথম গৌৰৱ।
2: এই ছবিখনৰ জৰিয়তে আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ গৈছে। ৰক্ষণশীল সমাজৰ নানান বাধা বিঘিনিৰ মাজতো তেওঁৰ সাহসী পদক্ষেপক আজিও সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়।
1: জয়মতী কেৱল এখন ছবি নহয়, ই অসমৰ সাংস্কৃতিক জাগৰণৰ এক উজ্জ্বল দীপশিখা, ইতিহাস, ঐতিহ্য আৰু শিল্পচেতনাৰ এক চিৰ

সময়ৰ সোঁতত অসমীয়া ছবি জগত আগবাঢ়ি গৈছিল নতুন স্বপ্নৰ সন্ধানত। সেই যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এই ছবিখনে নামটোৰ দৰেই ৰূপালী পৰ্দাত আনিছিল এক নতুন সুৰ। পৰিচালক ভূপেন হাজৰিকাৰ সৃষ্টিশীল স্পৰ্শই ছবিখনক কৰি তুলিছিল সংগীত, সাহিত্য আৰু জীৱনৰ এক অপূৰ্ব মিলনস্থলী।

0: অসমীয়া ছবিৰ ইতিহাসত ৰহস্য আৰু ৰোমাঞ্চৰ নতুন দুৱাৰ মুকলি কৰা এখন কালজয়ী ছবি ডক্টৰ বেজবৰুৱা। 1969 চনত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ মনত কৌতূহল, উত্তেজনা আৰু আনন্দৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। অসমীয়া ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই ৰূপালী পৰ্দাৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছিল।
1: কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলাদ জুলিলে গোলাপ কোমল পাহিতি, এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা।

অসমীয়া ৰূপালী পৰ্দাত অভিনয় কৰা সেই সময়ৰ অভিনেতা অভিনেত্ৰীৰ অভিনয় আজিও দৰ্শকৰ স্মৃতিৰ আকাশত অম্লান হৈ ৰৈছে। গীতসমূহ শুনিলেই যেন মানস পটত জীৱন্ত হৈ উঠে ৰূপালী পৰ্দাৰ সেই দৃশ্যবোৰ। এই যেনে বোৱাৰী ছবিৰ এই গীতটি শুনিলেই নিশ্চয় আপোনাৰো চকুত ভাহি উঠে। ডিঙিত গাখীৰৰ টেকেলি লৈ চাইকেলৰ টিলিঙা বজাই ৰহঠলা পথাৰৰ মাজেৰে আগবাঢ়ি অহা সেই নায়ক

নতুন ছবি এখন মুক্তি পালেই পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ সকলোৱে একেলগে চিনেমা হলত চাবলৈ যোৱাটো নিশ্চয়কৈ এক সুকীয়া মাদকতা। সেই হেঁপাহ, সেই উৎসাহতেই হিন্দুৰ ভাঙি ৰাইজ ওলাই গৈছিল এখন ছবি উপভোগ কৰিবলৈ। নাম ককা দেউতা নাট।

80 দশকতে ছবি জগতত আত্মপ্ৰকাশ কৰা ছবি পৰিচালক মনীন বৰুৱাই 2000 চনত এককভাৱে ছবি জগতত সংযোজন কৰিছিল সেই দশকটোৰ এখন উল্লেখযোগ্য ছবি, যি ছবিয়ে আধুনিক ছবি জগতত খলকনিৰ সৃষ্টি কৰিছিল, হিয়া দিয়া মিয়া।

হিয়া দিয়া নিয়াৰ গানসমূহ সেই সময়ত বহু জনপ্ৰিয় হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত ছবিখনৰ এক ডাঙৰ ভূমিকা আছিল। এই ছবিখনক 2000 চনৰ পিছৰ অসমীয়া ছবিৰ নতুন ধাৰাৰ আৰম্ভণিৰ এক উল্লেখযোগ্য ছবি হিচাপে গণ্য কৰা হয়।

অনুভৱ আৰু একচনৰ সুৰেৰে গাঁথা আন এখন জনপ্ৰিয় ছবি তুমি মোৰ মাথো মোৰ। এন কে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনত অন্তৰ্ভুক্ত গীতসমূহ জুবিন গাৰ্গৰ সংগীত জীৱনৰ এক অনন্য সৃষ্টি হিচাপে ধৰিব পাৰি। আজিও গীতসমূহ শ্ৰোতা দৰ্শকৰ মুখে মুখে

হাঁহি কান্দোন ৰহস্য একশ্যন আৰু পাৰিবাৰিক অনুভৱৰ এক মনোৰম সমাহাৰ 2001 চনত মুক্তি লাভ কৰা ছবি দাগ। জুবিন গাৰ্গৰ হৈ ছবিখনৰ কাহিনীক দিছিল এক অনন্য আৱেগময়তা যি আজিও শ্ৰোতাৰ মনত অনুৰণিত হৈ আছে।

আহক এতিয়া স্মৃতিৰ পথেদি উভতি যাওঁ ছবি জীৱন বাটৰ লগৰীলৈ। সেউজীয়া গাঁও, সহজ সৰল জীৱন, সপোন দেখা কিছু যুৱ হৃদয় আৰু বাস্তৱমুখী কিছু কাহিনী, এই সকলোৰে সুৰেৰে গাঁথা ছবিখন যেন আমাৰ এই জীৱনৰ এক প্ৰতিচ্ছবি, যি কাহিনী আপোনাৰ, মোৰ, আমাৰ সকলো।

বৰ্তমান সময়ত অসমীয়া ছবিয়ে আধুনিক বিষয়বস্তু, নতুন প্ৰযুক্তি আৰু বিশ্বব্যাপী দৰ্শকৰ মাজত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। বহু অসমীয়া ছবি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হৈছে। অসমীয়া ছবিৰ এই সোণালী যাত্ৰা হওক, সুদূৰপ্ৰসাৰী, অবিৰাম

ইমানপুৰী শ্ৰোতাসকলে ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক সংগীতালেখ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: परिवहन निगम की बसों के किराए में 50% की छूट दी जाएगी। पुदुचेरी मंत्रिमंडल में आज 3 नए मंत्रियों को शामिल किया गया। अखिल भारतीय एनआर कांग्रेस के विधायक पी राजावेलु और वीपी शिव कोलुंधु तथा भाजपा विधायक जी एनएच राजशेखरन को उपराज्यपाल के कैलाश नाथन ने पद और गोपनीयता की शपथ दिलाई। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने मोनाको के शासक अल्बर्ट द्वितीय से मुलाकात की। सोशल मीडिया पोस्ट में श्री गोयल ने कहा कि इस दौरान नवाचार और उभरते प्रौद्योगिकी के क्षेत्र में भारत मोनाको साझेदारी को आगे बढ़ाने पर चर्चा हुई। अमेरिका और ईरान के बीच हुए शांति समझौते के बाद होर्मुज जल डमरू मध्य इस सप्ताह तक खुल जाएगा। इससे ब्रांड क्रूड की कीमत 5.4% गिरकर $78.66 हो गई है। आईसीसी महिला T20 विश्व कप क्रिकेट में आज भारत का सामना नीदरलैंड्स से होगा। ये मैच ब्रिटेन में लीड्स में भारतीय समय अनुसार शाम 7 बजे से होगा। भारत और अफगानिस्तान के बीच 3 एकदिवसीय क्रिकेट मैचों की श्रृंखला का दूसरा मुकाबला आज लखनऊ में दोपहर 1:30 बजे से खेला जाएगा। भारत श्रृंखला में 1-0 से आगे है। फीफा फुटबॉल विश्व कप में मौजूदा चैंपियन अर्जेंटीना ने आज अल्जीरिया को 3-0 से हराया। लियोन मेसी ने मैच में हैट्रिक लगाते हुए इतिहास रचा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি, অসমৰ কেইবাগৰাকী বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ, ৰূপকুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 গ'লত জয়লাভ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% মৰগীয়া বানচ বৃদ্ধি হ'ব। এই মৰগীয়া বানচ পূৰ্বৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছিল। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যও স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মাইও এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত ৰূপক কুমাৰ শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
2: মুঠতে আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছো। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক ডেমেজৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছো।
1: ৰূপকুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰীৰ চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক বাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে বিশ্বনাথ জিলা বিজেপিৰ উদ্যোগত কালি এখন প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত বিধায়ক পল্লৱলোচন দাস

0: অমৰজ্যোতি বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিধায়ক শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে উল্লেখ কৰি চৰকাৰ ৰাইজৰ কল্যাণৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে।
1: তেখেতে 2014 চনৰ পৰা আজি পৰ্যন্ত তেওঁ দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰা ব্যক্তি হিচাপে নিজৰ নাম সোণালী অক্ষৰত অংকিত কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ যি 12 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালক আমি বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ 12 বছৰ বুলি অভিহিত কৰি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমি প্ৰবুদ্ধ নাগৰিক বিশ্বনাথ চাৰিআলিৰ সকলোকে আমন্ত্ৰণ জনাই তেখেতসকলৰ লগত আমি ভাৱ বিনিময় কৰিছোঁ। এই 12টা বছৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যি সামগ্ৰিক পৰিৱৰ্তন আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলিতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ দিশসমূহক আগুৱাই লৈ যাবলৈ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ।
0: আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ প্ৰচেষ্টা ব্যৰ্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত 3 কিলোগ্ৰাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ বকৰ শান্তিপুৰত আজি পুৱতি নিশা 2টা হাতীদাঁতসহ 2জন লোকক আটক কৰা হয়। বনাঞ্চল অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু বামিনীগাঁও বন বিভাগে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই লোক দুজনক আটক কৰে। লোক দুজন হব্ৰিং চাংমা আৰু লেচন মাৰাক বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ কৰা হাতীদাঁত দুটাৰ ওজন প্ৰায় 3 কিলোগ্ৰাম হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, কৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3ওগৰাকীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 26 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ৰ মৃত্যু হৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021ত 2টা, 2023ত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3 বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়া কৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্ন কাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতোৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে প্ৰকাশ কৰে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।

ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই জৰ্ডানক 3-1 গলত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলত 3 বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅনেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত নিশা 9:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। ইপিনে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। যোৱা নিশা নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅনেল মেছিক অতিক্ৰম কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি। অসমৰ কেইবাগৰাকীও বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 গলত জয়লাভ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে জাজি খাটোৱাল গাঁৱৰ শিৱসাগৰৰ পৰা শ্ৰী প্ৰণৱ কুমাৰ দত্তয়।

যোৰহাটৰ পৰা গীতা সাৰংগ, ৰাজু, প্ৰিয়া, আনন্দ, ৰুমি আৰু চন্দনা, আপোনালোকৰ অনুৰোধত এইবাৰ পুতলা ঘৰ ছবিৰ এটি গীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু অনিমা চৌধুৰী

শ্রোতাসকলে কল্পতরুৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ জব উই মেট ছবিৰ এটি গীত শিল্পী মোহিত চৌহান। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে ৰঙিয়াৰ পৰা শংকৰ, ৰাজেশ, উদীপ্ত, জুলি, দীতিমা, মনোজ, দীপিকা আৰু গুঞ্জনে।

কল্পতৰু আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো আইদেউৰ বুলনি

আইদৰ বুলনিৰ সমস্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণি আজিৰ বুলনি মুকলি কৰিছো। যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এক প্ৰাচীন পদ্ধতি। হাজাৰ হাজাৰ বছৰ ধৰি ইয়াক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নয়নৰ বাবে অনুশীলন কৰা হৈছে। যোগৰ উপকাৰিতাসমূহ হৈছে শাৰীৰিক স্বাস্থ্য উন্নত কৰে, শৰীৰ নমনীয়, শক্তিশালী আৰু সুষম কৰি তোলে, মানসিক চাপ হ্ৰাস কৰে, ধ্যান আৰু শ্বাস প্ৰশ্বাসৰ ব্যায়ামে মন শান্ত ৰাখে, একাগ্ৰতা বৃদ্ধি কৰে, মনোযোগ আৰু স্মৃতি শক্তি উন্নত হোৱাত সহায় কৰে, নিদ্ৰাৰ মান উন্নত কৰে, নিয়মিত যোগাভ্যাসে ভাল টোপনি আহিবলৈ সহায় কৰে, সামগ্ৰিক সুস্থতা বৃদ্ধি কৰে, শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিবলৈ সহায় কৰে। যোগ কেৱল ব্যায়াম নহয়, ই এক জীৱনশৈলী যিয়ে শৰীৰ, মন আৰু আচৰণৰ মাজত সুষমতা আনিবলৈ চেষ্টা কৰে। নিয়মিত যোগাভ্যাসে মানুহক সুস্থ শৰীৰ, শান্ত মন আৰু ইতিবাচক জীৱন দৃষ্টি প্ৰদান কৰে। দিনে মাত্ৰ 20-30 মিনিট সময় যোগাভ্যাস কৰিলে স্বাস্থ্যৰ উন্নতিৰ লগতে মানসিক চাপ হ্ৰাস কৰাও দেখা যায়। বিশেষকৈ ছাত্ৰ ছাত্ৰী, চাকৰিয়াল ব্যক্তি, গৃহিণী আৰু বৃদ্ধসকলৰ বাবে যোগ অত্যন্তই উপকাৰী। সেয়েহে প্ৰতিদিনে যোগাভ্যাসৰ অভ্যাস কৰক আৰু সুস্থ থাকক। শ্ৰোতাসকল, আজিৰ বুলনিত শুনাবলৈ লৈছোঁ এখনি সংগীতালেখ্য জ্যোতিৰ জেউতি। আলেখ্যখনি ৰচনা মুকুল ইডিপাছৰ। আহকচোন শুনো জ্যোতিৰ জেউতি।

হয় আলোকৰ যাত্ৰী জ্যোতিপ্ৰসাদৰ। অসমীয়া সংস্কৃতিত তাহানি দিনতে সৌৰভ বিলোৱা ৰূপকৰ জ্যোতিপ্ৰসাদ এটি নাম নহয়, এটি বিশাল সত্তা। জ্যোতিপ্ৰসাদৰ জন্মই অসমীয়া সাহিত্য সংস্কৃতি নাটক সংগীত চলচ্চিত্ৰৰ জগতখনক নকৈ আলোকিত কৰিলে। আৰম্ভ হ'ল সুন্দৰৰ এক নতুন যাত্ৰা।

চন 1903 17 জুন ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু কিৰণময়ী আগৰৱালাৰ গৰ্ভত জন্ম

ডিব্ৰুগড় জৰ্জ হাইস্কুল, বৰ্তমান নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিব্ৰুগড় হাইস্কুলত স্কুলীয়া শিক্ষাৰ আৰম্ভণি কৰা কৈশোৰ জ্যোতিয়ে 1917 চনত মাথো 14 বছৰ বয়সতে উষা অনিৰুদ্ধৰ অমৰ প্ৰেমৰ কাহিনীৰ আধাৰত লিখি উলিয়াইছিল শোণিতকুৰি নাটক তাৰেই সৃষ্টি।

1921 চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ বাছনিত উঠে। সেই সময়ত ভাৰতীয় আইৰ বুকুত ইংৰাজ শাসনৰ হাতোৰা। যতিয়ে ৰৈ নাথাকিল, চন্দ্ৰনাথ শৰ্মাৰ সৈতে লগ লাগি গাঁৱে ভূঞে কংগ্ৰেছৰ সংগঠন গঢ়ি তুলিলে। তেতিয়াই যতিয়ে লিখিছিল,

1926 চনত আলোকৰ সন্ধান বিচাৰি যতীয়ে বিলাতলৈ যাত্ৰা কৰে। জাৰ্মানী চিনেমাৰ কাৰিকৰী দিশত শিক্ষা গ্ৰহণ কৰি 1930 চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। সেই সময়ত দেশত আইন অমান্য আন্দোলন, দেশ মাতৃৰ মুক্তিৰ ৰণত জ্যোতি জঁপিয়াই পৰিল। 1932 চনত তেজপুৰ কংগ্ৰেছ সেৱা দলৰ সেৱকৰ অধিনায়কৰ দায়িত্ব লৈ জ্যোতিয়ে চিঞৰি উঠে।

অতি চুটি অথচ মহৎ জীৱনকালত জ্যোতিপ্ৰসাদে কেৱল দেশপ্ৰেমতে সীমাবদ্ধ হোৱা নাই, বন্ধুত্ব আৰু একতাৰ সুৰ ধ্বনিত কৰি গাঁৱলীয়া জীৱনৰ সহজ সৰল পৰিৱেশ আৰু মানুহৰ মাজত আন্তৰিক সম্পৰ্ক এক কৰি জাতিৰ ঐক্যৰ মালাগাঁঠি তেওঁ গাইছে।

চন 1934 সুন্দৰ পূজাৰী জ্যোতিয়ে আৰম্ভ কৰিলে অসমীয়া সংস্কৃতিৰ এক নতুন যাত্ৰা। ভোলাগুৰি চাহ বাগিচাত স্থায়ী ষ্টুডিঅ' চিত্ৰবন স্থাপন কৰি নিৰ্মাণ কৰিলে প্ৰথম অসমীয়া ছবি জয়মতী। আৰম্ভ হ'ল লুইতৰৰ পানীক দেশ বিদেশ সাগৰ মহাসাগৰ বোৱাই নিয়াৰ এক

1934 চন ডিব্ৰুগড়ৰ ভূঞা পৰিয়ালৰ দেৱযানী ভূঞাৰ সৈতে যতীয়ে বুলিলে জীৱনৰ নতুন বাট। নকইনা দেৱযানীৰ পৰা যতীৰ মনৰ কাৰেঙত যেন বিন বাজে। যতীৰ কলমৰ পৰা নিগৰিত হ'ল নিমাতী।

দ্বিতীয় ছবি ইন্দ্ৰমালতী নিৰ্মাণ হ'ল। 1941 চন বিপ্লৱী জ্যোতিয়ে পুনৰ স্বাধীনতাৰ সংগ্ৰামত জঁপিয়াই পৰিল। কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়কৰ দায়িত্ব লৈ দেশৰ নতুন পুৰুষক উদ্দেশ্যি দীপ্ত বজ্ৰ কণ্ঠেৰে কৈছে, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ব বিজয় ন জোৱান।

ইয়াৰ পিছতো সত্য সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ অসমৰ মাটি পানী বায়ু প্ৰকৃতিৰে সম্পৃক্ত, প্ৰকৃতিক নিজৰ সন্তানৰ দৰে লালন পালন কৰা, ৰূপকোঁৱৰে গছে গছে পাতি দিলে গীতেৰে নিজক কৰিছে প্ৰকৃতিপ্ৰেমিক, গানত মুখৰিত হৈছে কেঁচা মাটিৰ গোন্ধ।

1951 চন 17 জানুৱাৰী নাট্যকাৰ গীতিকাৰ সুৰকাৰ বোলছবি পৰিচালক বিপ্লৱী জ্যোতিয়ে মাত্ৰ 48 বছৰতে জীৱনৰ নাটকৰ ভাওনা সামৰিলে। আজি জ্যোতিপ্ৰসাদ নাই, কিন্তু জ্যোতিৰ সৃষ্টি আমাৰ হিৰে হিৰে প্ৰবাহিত। তেওঁ দেখুৱাই যোৱা আলোকৰ বাটেৰে আমিও যেন আগুৱাই যাম।

জ্যোতিৰ জেউতি মুকুল ইডিপাছৰ ৰচিত আলেখ্যখনি শুনিলে। আঁত ধৰিলে ইন্দ্ৰাণী ভাগৱতীয়ে। গীতত কণ্ঠদান কৰিলে মণিমা ভাগৱতী, ইন্দ্ৰাণী ভাগৱতী, মূৰ্চনা চান্দিল্য, ৰঞ্জু মজুমদাৰ, অঞ্জনা মিশ্ৰ আৰু দীপিকা দেৱীয়ে। বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত মন্টু ওজা আৰু তাবলাত কনক গোস্বামী। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বোলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে মূৰ্চনা ভূঞাৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ দেবেন বৰগোহাঁই ৰচিত এটি গীত

0: ইমান পৰি শ্ৰোতাসকলে মূৰ্চনা ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে হেমন্ত গোস্বামী আৰু দেবেন বৰগোহাঁইৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো গুণীৰাম ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি।
1: গোপাল গোবিন্দ গুৰু হৰি ৰাম ৰাহ

হৃদি কৃষ্ণ সুমুরণে নাজানো কি কাজে মাতিলে কজনার জনে।

ইমানপুৰি গুণীৰাম ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পিটাৰ জোচেফৰ বেহেলা বাদন।

0: ইমান পৰি পিটাৰ জোচেফৰ বেহেলা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপেৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ ইভিয়ান চহৰলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভ্ৰমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চৰ্চা লাভ কৰিছে। বিগত বছৰৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বৰ্ধিত সক্ৰিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলোৰে হিতাৰ্থে সন্তুলিত, সৰ্বাম্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক সন্মিলনতো অংশ ল'ব। G7 সদস্য ৰাষ্ট্ৰ, সহযোগী ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু অৰ্থনৈতিক সহযোগিতা তথা উন্নয়ন সংস্থাৰ প্ৰতিনিধিসকলেও এই সন্মিলনত ভাগ ল'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰীমোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰয়োগ নিশ্চিতকৰণ সম্পৰ্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লায়েন আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ লোৱাৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰি ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ লগতে কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল ছিছি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকায়েছি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মুঙকো সাক্ষাৎ কৰে। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যজিৎ মহান্তি আৰু থাইলেণ্ডৰ প্ৰতিৰক্ষা বিষয়ক উপ স্থায়ী সচিব এডমিৰেল মুপ্তাপোহন দিৱানিতৰ সহ অধ্যক্ষতাত কালি বেংককত অনুষ্ঠিত দশমলানি থাইলেণ্ড ভাৰত প্ৰতিৰক্ষা আলোচনাত দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা গোলকীয় সুৰক্ষাজনিত বিষয় লৈ মত বিনিময় কৰে। দুয়োপক্ষই লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া সুৰক্ষা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু আঞ্চলিক ঘটনাক্ৰম সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। দুয়োখন দেশে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ সপক্ষে মত পোষণ কৰে। আলোচনাত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজৰ সম্পৰ্ক, সামৰ্থ বৃদ্ধি বিষয়ক উদ্যম, প্ৰশিক্ষণ বিনিময়, সামুদ্ৰিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য ক্ষেত্ৰসমূহেও স্থান লাভ কৰে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা কেৱল প্ৰকৃতিৰ প্ৰতি সেৱাই নহয় বৰং মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত দায়বদ্ধতা বুলি কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বিশ্বত মৰু অঞ্চলৰ আশংকা আৰু খৰাং পৰিস্থিতি ৰোধ কৰাৰ বাবে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীযাদৱে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 নিযুত হেক্টৰ পতিত ভূমি উৰ্বৰ কৰি তোলাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু চৰকাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰামচৰ ক্ষেত্ৰ আৰু জলাশয়সমূহে মহানগৰসমূহত বান ব্যৱস্থাপনা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অতিৰিক্ত পানীভাগ সংৰক্ষণত সহায় কৰে। ইয়াৰ ফলত ভূমিৰ উৰ্বৰতা অটুট থাকে বুলিও তেওঁ কয়। প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্ত ৰাসায়নিক সাৰ আৰু ইউৰিয়া আদিৰ ব্যৱহাৰে ভূমিৰ গুণাগুণ নষ্ট কৰি বিভিন্ন অঞ্চল অনুৰ্বৰ কৰি তুলিছে। ভূমিৰ স্বাস্থ্যৰ অৱনতিয়ে ভূমিসমূহ পতিত ভূমিলৈ ৰূপান্তৰিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই সমস্যাৰ ফলত কেৱল কৃষি উৎপাদনৰ ক্ষেত্ৰত অসুবিধা হোৱাই নহয় দীৰ্ঘকালীন পৰিৱেশৰ বহন ক্ষমতাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি হৈছে বুলি তেওঁ কয়। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। তেওঁ পশুপালনকো জীৱিকা হিচাপে লোৱাৰ লগতে উন্নত জল ব্যৱস্থাপনা প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ বিগত এটা দশকত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী, উদ্ভাৱন, প্ৰযুক্তি আৰু থলুৱা উৎপাদনৰ শক্তিৰে এয়া সম্ভৱ হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত মাই গভৰ এলানি বাৰ্তা শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে দেশে আকাশমাৰ্গ, ভূমি আৰু সামুদ্ৰিক ক্ষেত্ৰত কিদৰে প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি কৰিছে সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে উন্নত থলুৱা প্ৰযুক্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিগত 12 বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত লাভ কৰা সফলতাৰ এইসমূহ উদাহৰণ বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰীসিঙে আজি সামাজিক মাধ্যমযোগে কয় যে এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ 1,54,000 কোটি টকাৰ তুলনাত 15.6% আৰু 2020-21 বিত্তীয় বৰ্ষৰ তুলনাত 110% অধিক। তেওঁ কয় যে দেশত থলুৱা প্ৰতিৰক্ষা উৎপাদন 2013-14 চনৰ 4,744 কোটি টকাতকৈ প্ৰায় 4 গুণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে অপাৰেচন সিন্দুৰৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি চলোৱাৰ প্ৰস্তাৱ আগবঢ়াই জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমযোগে প্ৰচাৰিত পত্ৰখন ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰতিৰক্ষা সচিব অথবা প্ৰতিৰক্ষা মন্ত্ৰালয়ে এনে কোনো পত্ৰ জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে। তথ্য পৰীক্ষা গোটে জনসাধাৰণক অনলাইনযোগে প্ৰচাৰিত ভুৱা বাতৰিৰ পৰা সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য আনুষ্ঠানিক সূত্ৰৰ তৰফৰ পৰা জাৰি কৰা নিশ্চিত তথ্যহে বিশ্বাস কৰিবলৈ আহান জনাইছে। জম্মু কাশ্মীৰত বাৰ্ষিক অমৰনাথ যাত্ৰালৈ চাই বহুতৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুৰক্ষা বাহিনী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে তীৰ্থযাত্ৰীৰ সৈতে জড়িত স্থানসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে পৰম্পৰাগত পেহেলগামৰ সুৰক্ষা ব্যৱস্থাও সুদৃঢ় কৰি তুলিছে। বাৰ্ষিক অমৰনাথ যাত্ৰা অহা জুলাইত আৰম্ভ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাজিত কৰে। বিগত বছৰৰ চেম্পিয়ন আৰ্জেণ্টিনায়ো প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত 3বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব।

0: মোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে মিতালী ডেকাৰ কণ্ঠত।

0: এ হ্যাঁ, আকাশবাণী গুৱাহাটী, বিয়লি 3:00 আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ৰবি কটাই সুৰক্ষা, ভিৰ নিয়ন্ত্ৰণ, যান বাহন নিয়ন্ত্ৰণ, তীৰ্থযাত্ৰীৰ সুবিধা, স্বাস্থ্যসেৱা, অনাময়, বিদ্যুৎ যোগান, দুৰ্যোগকালীন প্ৰস্তুতি আৰু আন্তঃবিভাগীয় সমন্বয় সম্পৰ্কীয় ব্যৱস্থাসমূহৰ মূল্যায়নৰ অৰ্থে এখন ব্যাপক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত সকলো বিভাগকে সুচাৰু ব্যৱস্থাপনাৰ বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। উত্তৰ পূব সীমান্ত ৰেলৱে অম্বুবাচী মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষা কৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাকখনত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3খন বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে। এই ৰেলগাড়ীকেইখনে কামাখ্যাক অসম আৰু উত্তৰবংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে সংযোগ কৰিব। ইয়াৰ উপৰিও মেলাৰ সময়ছোৱাত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ অৰ্থে বিভিন্ন নিয়মীয়া যাত্ৰীবাহী ৰেলত 11টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। তদুপৰি কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেল সুৰক্ষা বাহিনী, চৰকাৰী ৰেল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদানৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা স্কাউট আৰু গাইডৰ প্ৰায় 200গৰাকী স্বেচ্ছাসেৱকো নিয়োগ কৰা হৈছে। মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই আজি সমষ্টিটোৰ বিদ্যুৎ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে কলিয়াবৰ সমজিলাৰ বিভিন্ন প্ৰান্তত মুঠ 9টা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সংযোজন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত নতুনকৈ 8টা বৈদ্যুতিক উপকেন্দ্ৰ স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ লগতে কলিয়াবৰত বিজুলী যোগানৰ ক্ষেত্ৰত স্বয়ংসম্পূৰ্ণ ব্যৱস্থা গঢ়ি তোলাৰো আশ্বাস দিয়ে।
1: কলিয়াবৰত সৰ্বমুঠ আমি 9টা ট্ৰেন্সফৰ্মাৰ নতুনকৈ সংযোজন কৰিম আৰু নতুন সংযোজন ট্ৰেন্সফৰ্মাৰখিনিয়ে আগৰ যিখিনি ট্ৰেন্সফৰ্মাৰ আছিল বৰ বেছি জাগা তেওঁলোকে লৈ থকাৰ কাৰণে ভল্টেজ কমিছিল। এতিয়া বিজুলী যোগানটো ৰাইজৰ প্ৰয়োজনত যিখিনি লাগে সেইধৰণে হ'ব। ইয়াৰ উপৰিও সমগ্ৰ কলিয়াবৰত আমি দায়িত্ব লওঁতে কেৱল এটা ছাবষ্টেচন আছিল। আজি আমাৰ কাৰ্যকালৰ ভিতৰত এটাৰ পৰা আমি 8টা ছাবষ্টেচন বনালোঁ। আমাৰ গ্ৰীড ষ্টেচন চামগুৰিত আছিল, গতিকে চামগুৰিৰ পৰা আমি বিজুলীৰ মূল যিখিনি সৰবৰাহ তাৰ পৰা ল'ব লগা হৈছিল। এতিয়া আমি জখলা বন্ধাত গ্ৰীড ষ্টেচন নিৰ্মাণ হৈ আছে, অতি সোনকালে সম্পূৰ্ণ হ'ব।
0: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাবাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত, সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সমাগত বাৰিষা কালত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু মানুহ জীৱ জন্তুৰ সংঘাত ৰোধ কৰাৰ বাবে বিশেষ প্ৰস্তুতি গ্ৰহণ কৰিছে। উদ্যানখনৰ জীৱ জন্তু নিৰাপদ আৰু ওখ ঠাইলৈ যাব ধৰালৈ চাই বিভিন্ন বনাঞ্চলত, বিশেষকৈ বাগৰি এলেকাত নিয়োজিত বনৰক্ষী দলসমূহক সতৰ্ক কৰি দিয়া হৈছে। জীৱ জন্তু অহা যোৱা কৰা কাঞ্চনজুৰি আৰু মলানীত বিশেষ সতৰ্কতা ব্যৱস্থা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত ডিজাইন কোৰৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰি কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী

0: সুলভ চিকিৎসা, যোগ্য রোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ডিজেন কৌৰৰ কণ্ঠত।

ইমান পৰি ডিজেন কৌৰৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নেপালী অনুষ্ঠান আৰম্ভ কৰিছোঁ।

লাকে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ্জিক থাক এথানাবাং নীলি বন্তিটি মংপি চিফ মিনিষ্টাৰ ড হিমন্ত বিশ্ব শৰ্মাক জাপানৰ চৰকাৰ কাৰ চিক্ৰুং আকে কামাজাগস্তী দলং কিন্দু কাপাঠি অসুং আফাই ফাইভি আন জুমলো নাম্পি হামফাং বেন লামঠিকে লং আটিং চুৰিহিনী ৰেং কইৰাই চিলা পেলিং কইৰা ট্ৰক আনিং কান আন অসুং আৰি ৰেং আপ্ৰাণ কেডাম কিন্দু আফাই কেইজন ট্ৰক চি হেনলো লাছৱাং বং কাজিৰঙা নেশ্যনেল পাৰ্ক আলং চুৰিহিনী ৰাইং কইৰাই চি আনিং কান জনি চুৰিহিনী ৰাইং কইৰাকে থমানিং কান এজন লাপেন চুৰিহিনী ৰাইং কইৰা প্লি আনিং কান জনি আকিন্দু অসুং আদি ৰেং আপ্ৰাণ কেডাম পেন আপাৰা চুৰিহিনী ৰাইং কইৰাকে থমানিং কান মানাচ লাপেন ওৰাং আনাম পি আলং এজন জন আকিন্দু অসুং আদি ৰেং আপ্ৰাণ দামলো লাপু মানাত মাৰিংকে ৰাই কম্পন আহিন মানাচ নেশ্যনেল পাৰ্ক ইচিয়া কিমি আংঠেক পেকলাংলো কেডামটাং নিংকানকে থম নাম পি আলং

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ইভা মহন্ত। ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। মন্ত্ৰী তথা কলিয়াবৰ বিধায়ক কেশৱ মহন্তই আজি সমষ্টিটোৰ বিদ্যুৎ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে কলিয়াবৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত মুঠ 9টা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সংযোজন কৰে। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ আজি 124 সংখ্যক উপজা দিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰে স্মৰণ কৰিছে। শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সমাগত বাৰিষা কালত বন্যপ্ৰাণী সুৰক্ষা

আৰু মানুহ জীৱ জন্তুৰ সংঘাত ৰোধ কৰাৰ বাবে বিশেষ প্ৰস্তুতি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানজ লাভ কৰিব। এই মৰগীয়া বানজ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। আজি সন্ধিয়া 7 বজাত ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এ নিজৰ দ্বিতীয়খন খেলত ভাৰত আজি নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলৰ অভিযান আৰম্ভ কৰিব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সমাগত অম্বুবাচী মেলাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্ত নেওগৰ সংবাদমেল, সুন্দৰৰ পূজাৰী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীট পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটো যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষাৰ কেন্দ্ৰসমূহ যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষাৰ কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়া

0: নেট পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি আইৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী নিৰীক্ষক বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰংৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেলৱে ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপোনালোকে হয়তো দেখিছে যে কিছু কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি সৰু সৰু আমি 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্প তেওঁলোকৰ প্ৰয়োজন থাকে, সেই সৰু সৰু ঘৰবিলাক মানে শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলু ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ জি এম চিয়ে দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পি এইচ চি বিভাগে শুদ্ধ খোৱা পানীৰ ইতিমধ্যে যোগান ধৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, সুৰক্ষা আৰু নিৰাপত্তা এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ জি এম চিয়ে কাম কৰি আছে আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে, জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ, ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ সুবিধা আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক।
0: পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মেলাত ভক্তসকলৰ সুবিধাৰ্থে পথ নিৰ্দেশনাৰ সংকেত, ৰাজহুৱা ঘোষণা আদিৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে কামাখ্যা মন্দিৰ চৌহদ আৰু কাষৰীয়া এলেকাসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে সকলো শিবিৰত জৰুৰীকালীন ব্যৱস্থাৰ লগতে পেৰামেডিকেল কৰ্মচাৰী নিয়োগৰ দিহা কৰা হৈছে। ফক্টৰ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নামা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল'ব পাৰিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাচী মেলালৈ দেশ বিদেশৰ 7,43,066 ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000ৰো অধিক ঘৰুৱা আৰু 43 বিদেশী পৰ্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8,00,000ৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে।
1: ৰাজ্য চৰকাৰৰ সহযোগিতাত 2013 চনৰ পৰা এই অনুষ্ঠানটো পাতি আহিছে ৰাজ্যখনত আৰু কামাখ্যা ধাম এক ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ পৰিগণিত হৈছে আৰু এই অনুষ্ঠানটোলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা, ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বিভিন্ন ভক্তৰ আগমন ঘটে আৰু মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা 2টা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 মানুহে টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল, ভক্ত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন, সৰ্বমুঠ 7,46,066 জন ভক্তই এই অনুষ্ঠানটোত

শ্ৰোতাসকলে কাঞ্চন জহৰীয়া আৰু তেওঁৰ সংগীতবৃন্দই পৰিৱেশন কৰা নাম শুনিলে। অনুষ্ঠানত এইবাৰ শুনক অনিমা দেৱী আৰু সংগীতবৃন্দৰ কণ্ঠত বিয়ানাম।

0: হরিবলা হরিবলা
1: হরে হো
0: হরিবলা হরিবলা
1: হরে
0: হরিবলা হরিবলা এই বিয়া গীতটোৰ সুৰ হৈছে আমাৰ দৰঙৰ এই ধৰণে বিয়া গীতৰ সুৰেদি বিয়া গীত গায়
2: অনিমা দেৱী আৰু সংগীতবৃন্দৰ বিয়ানাম শুনিলে আজিৰ অনুষ্ঠানটি থলীৰে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল আজিৰ গয়া মহিলাৰ অনুষ্ঠান ইমানতে অন্ত পৰিল সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এটা শুনক অনুষ্ঠান পৰিস্থিতি

শ্রোতাসকলক পুনতে জনাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান হৈছে বিষয়ে আজি সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী পাঠ লেটাৰ টু গডৰ প্ৰথম খণ্ড পাঠযোগিতাৰ আগবঢ়াব মনীষা ৰাজখোৱাই 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ নৱম খণ্ড মামণি ৰয়চম গোস্বামীৰ মূল উপন্যাসৰ অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ 10:00 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ে এটি আলোচনা ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জৰি তালুকদাৰে আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই প্ৰযোজনা উৎপল বৰাৰ সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান 7:20 আকৌ শুনোৱা হওক 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব 7:35

কালিৰ সুৰনুষ্ঠানত বিপিন ৰাম দেৰ কণ্ঠৰ তিৱা গীত, 8:30 শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান, 9:30 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। শ্ৰোতাসকলক এইখিনিতে জনাইছো আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে।

0: কাইলৈ সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব। নিশা 9:30 ডক্টৰ অনলাইন আঠ ধৰিব হিমন্ত বৰ্মাই। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত যোগে শৰীৰ আৰু মন একাত্ম কৰে, এই বিষয়ে আলোচ কৰিব ডক্টৰ মানৱজ্যোতি শৰ্মা আৰু স্নিগ্ধা বৰদলৈয়ে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মণিকুন্তলা দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ বিনিমা বুজৰবৰুৱাৰ কথিকা, অসম প্ৰাদেশীয় প্ৰমুখ্যা বৈষ্ণৱ ভাস্কৰ্য। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নিয়নসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে আলোচ কৰিব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। আঠ ধৰিব মানৱজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱাৰাই যুগুতোৱা কথিকা, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। আজি তোমালোকৰ পাঠ্যপুথিৰ লেটাৰ টু গড শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা ৰাজখোৱাই। তোমালোকে শুনাচোন।
1: হেল্ল' ষ্টুডেণ্টছ, টুডে উইল ডিছকাছ দ্য ফাৰ্ষ্ট ইংলিছ চেপ্টাৰ অফ ক্লাছ টেন, আ লেটাৰ টু গড বাই জি এল ফেণ্টিছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম পাঠটি আলোচনা কৰিম, আ লেটাৰ টু গড বাই জি এল ফেণ্টিছ। চ' চিলড্ৰেন, জাষ্ট ইমেজিন ইউ আৰ ইন এ চিটুৱেশ্যন ৱেৰ এভৰিথিং ইজ ৰিউণ্ড, ইয়ৰ হোম, ইয়ৰ ফোন, ইয়ৰ ফেমিলি, এণ্ড ইউ হেভ ন' ওৱান টু হেল্প ইউ। ইন ছাচ এ চিটুৱেশ্যন, হোৱাট উড বি ইয়ৰ লাষ্ট হেল্প? এক্সেক্টলি, গড, ইজেণ্ট ইট? ভগৱান, হয়নে? টুডে ইন দিছ লেচন, A Letter to God, we are meeting Lancho, a simple farmer whose faith was rock solid. That when nature destroyed his world, he didn't cry. Instead, he sat down to write a letter to God. But did the letter reach God? And how did God react? All these answers we'll get as we go ahead with the lesson. Now let's know about the author of this lesson. The writer of the story is G. L. Fuentes, a famous Mexican writer, best known for his work, A Letter to God, among his various works. তেওঁ এজন ফেমাছ মেক্সিকান ৰাইটাৰ আছিলে। বাট বিফ'ৰ উই ৰিড দ্য লেচন, লেট ইজ ডিছকাছ আ ফিউ থিংছ। দে চে ফেট কেন মুভ মাউণ্টেইনছ, বাট হোৱাট শ্বুড উই পুট আৱাৰ ফেট ইন? দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰি

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ। ৰাজ্য সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা। সুন্দৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগড় শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতা কৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12 গৰাকী যোগ্য হিতাধিকাৰী কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ খাৰিফ পত্ৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। শ্ৰীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ বছৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলক আহান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত

0: উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্য স্বচ্ছৰ নিকা প্ৰক্ৰিয়াৰ নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTIৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰংৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। ৰূপান্তৰহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰী ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীতনাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা ৰূপকোঁৱৰ সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টি সমূহে সমাজৰ সকলো স্তৰৰ লোককে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা, সংস্কৃতি, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অনুবাদক গীতা উপাধ্যায়ক 2026-27 বৰ্ষৰ সতী সাধনী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সমাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি চৰকাৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই ৰাজ্যিক বঁটাসমূহ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। 1939 চনৰ 14 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায় হৈছে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। সাহিত্যৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক 2025 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰা হৈছে। যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই সমষ্টিটোৰ ককিলা, নিমাতী, গোহাঁইগাঁও, ককিলামুখ, 2 নম্বৰ মিচিংগাঁওলৈকে বৃহৎ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত কাৰ্যবাহী অভিযন্তাকে ধৰি বিভাগীয় বিষয়ববীয়া আৰু বিভিন্ন লোক উপস্থিত থাকে। খহনীয়া প্ৰত্যুত আৰু স্থায়ী সমাধানৰ বাবে বিষয়ববীয়াৰ সৈতে তেওঁ আলোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীগ্ৰস্তসকলক অতি সুবিধা দিব পৰা যাব।
1: জিএমচিত যোৱা 2 বছৰত নতুন নতুন বহুত হস্পিটেল হ'ল। জিএমচি যিটো মূল হস্পিটেল আছে তাৰো নতুন কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা হৈছে। অসমৰ এটা

0: প্ৰিমিয়াৰ হেল্থ ইনষ্টিটিউট বুলি ক'ব পাৰি। প্ৰায় 3200ৰো অধিক OPD দিল্লী হৈ আছে। মই ভাবোঁ এইটো এটা ৰেকৰ্ড বুলি ক'ব লাগিব। অহা দিনবোৰত পেৰিফেৰীত চুবুৰীয়া অঞ্চলত চিকিৎসা ব্যৱস্থা ভাল হ'লে ইয়াত প্ৰেচাৰটো অলপ কমিব আৰু ক্ৰিটিকেল পেচেণ্টবিলাকক আমি আৰু বেছি সুবিধা দিব পাৰিম বুলি মই ভাবোঁ। প্ৰেচাৰ যিমান বেছি বিল্ট আপ হয় কোৱালিটিটো ইমান ইমান কমি কমি যায় থাকে। চ' অহা দিনবোৰত পেৰিফেৰীত আমি স্বাস্থ্য ব্যৱস্থাটো ভাল কৰাৰ চেষ্টা কৰিম।
1: জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাভা আছাং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰত বসবাস কৰা ৰাভা সম্প্ৰদায় লোকসকলৰ উন্নয়ন তথা কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নৱগঠিত ৰাভা উন্নয়ন পৰিষদৰ সদস্যসকলে আজি শপত গ্ৰহণ কৰে। ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। নিখিল ৰাভা ছাত্ৰ সংগঠনৰ সভাপতি তথা সাধাৰণ সচিবৰ উপস্থিতিত ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী সুষমা হাজৰিকাই পৰিষদৰ অন্যান্য সদস্যসকলৰ লগতে অধ্যক্ষ আৰু উপাধ্যক্ষসকলক শপত বাক্য পাঠ কৰোৱায়। অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধিৰ দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাইও প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12-বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ, সমাগত নেট পৰীক্ষা স্বচ্ছ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সুন্দৰ পূজাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাদিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্তুগালৰ অভিযান আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।

0: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত
1: প্ৰিয় শ্ৰোতা নমস্কাৰ। আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই বিষয়ত আলোচনা কৰিবলৈ আমি দুগৰাকী সমল ব্যক্তিক আজি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ডক্টৰ পল্লৱী ডেকা, এখেত আহিছে কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ পৰা, আৰু এনেগৰাকী কৃষি অৰ্থনীতি বিশেষজ্ঞ। লগতে আছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ জুৰি তালুকদাৰ, এখেত উদ্ভিদ ৰোগ বিশেষজ্ঞ।
2: নমস্কাৰ,
1: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া আজিৰ যিটো আমাৰ বিষয় বৰ্ষাকালীন মাহজাতীয় শস্য, আমি মাহজাতীয় শস্য বুলি ক'লে আমি যিবিলাক সততে দেখোঁ সেইবিলাক আমি ঠিক আঘোণ মাহত ধান চপোৱাৰ পাছত, আমি পথাৰ শস্য বুলি ক'লে ধান চপোৱাৰ পাছত আমি সততে দেখিবলৈ পাওঁ। কিন্তু এতিয়া বৰ্ষাকালীন বুলি ক'লে, বৰ্ষাকালীন মাহজাতীয় শস্য বুলি ক'লে কোনবিলাক খেতিৰ কথা আপোনালোকে ক'ব?
2: হয়, বৰ্ষাকালীন অৰ্থাৎ আমি ইংৰাজীত ক'বলৈ খাৰিফ ছিজন বুলি কোৱা হয়। বৰ্ষাকালীন আমি কৰিব পৰা মাহজাতীয় শস্যৰ ভিতৰত হ'ল মাটিমাহ, মগুমাহ, কাউপি অৰ্থাৎ লেচেৰামাহ, তাৰপিছত পিজনপি, অৰহৰ। আমি বৰ্ষাকালীন বা শাওনৰ পৰা ভাদৰ মাহৰ ভিতৰত আমি কৰিব পাৰোঁ।
1: এতিয়া এনেধৰণৰ খেতিবিলাক কৰিবলৈ গ'লে আমি লাভজনক দিশটো আগতে অকণমান চাব খুজিছোঁ। মাহজাতীয় শস্য খেতিৰ যোগেদি কেনেকৈ কৃষকসকল লাভান্বিত হ'ব পাৰে?
3: হয়, আমি সকলোৱে জানো অসমখন প্ৰধানকৈ ধান খাদ্য বেছিকৈ কৰা হয় অসমত। গতিকে এই ধানৰ উৎপাদনত যিহেতু অসমৰ কৃষকসকল পুৰা সততাৰে লাগি থাকে, তাৰ লগতে মাহজাতীয় শস্যৰ কিছুমান মানে বিশেষ মানে আগবঢ়া দেখা নাযায়। কিন্তু কি হয় কি, আমি কিছুমান ধৰক পদ্ধতি আছে বা কিছুমান আমি উপায় আছে যাৰ থ্ৰুৱেদি আমি কি কৰিব পাৰোঁ, এই খেতিৰ দ্বাৰা আমি আৰ্থিক লাভালাভ হ'ব পাৰোঁ। যেনেকে ধৰক কিছুমান অঞ্চলত কি হয়, কুঁহিয়াৰৰ ধৰক অকল কুঁহিয়াৰ খেতিয়ে কৰে, সেই কুঁহিয়াৰ খেতি কৰা জেগাবোৰত যদি কুঁহিয়াৰৰ মাজে মাজে

0: যেটো আমাৰ মিক্স ক্ৰপ বুলি কয় বা গোম ধান কৰে কিছুমানত, সেই গোম ধানৰ মাজে মাজে যদি আমি এই আপোনাৰ মাহজাতীয় শস্যৰ খেতি কৰোঁ, তেতিয়াহ'লে কি হয়, মাহজাতীয় শস্য কৰিলে মাটিৰ উৰ্বৰতাটো বাঢ়ে আৰু লগতে কি হয়, উৰ্বৰতা বাঢ়াৰ লগে লগে যিটো মানে আমাৰ প্ৰধান মূলত তাত যিটো শস্য কৰা হয় সেই শস্যৰ উৎপাদন বাঢ়ে। তাৰোপৰি কি হয়, অসমৰ কি হয়, বেছিভাগ জেগাতে দেখা যায় কি মানে কি হয়, আমাৰ শালি ধানটোতো কৰেই কিন্তু আহু ধানৰ খেতিও কৰে, যিবিলাক ধৰক বান আক্ৰান্ত এৰিয়া হয় সেইবিলাকত আহু ধান খেতি কৰে। গতিকে আগতীয়াকৈ অহা যিটো আমাৰ বানপানী হয় তাৰ আগতেই যদি আমাৰ এই মাহজাতীয় শস্যৰ খেতি কৰে নহয়, তেতিয়া কি হয় আমাৰ উৎপাদন এক প্ৰকাৰে বাঢ়ি যায়। তাৰপিছত ছেকেণ্ড কথা হ'ল আমাৰ ধৰক যিবিলাক অঞ্চলত মৰাপাটৰ খেতি কৰে, মৰাপাট ধৰক আমাৰ ফেব্ৰুৱাৰী মাহত আমাৰ কটা হৈয়ে যায়, তাৰপিছত কি হয় পথাৰবিলাক চন পৰি থাকে, কিন্তু সেইবোৰ জেগাত যদি আমি চন নপৰি পেলাই সেইবোৰ জেগাত যদি আমি এই মাহজাতীয় শস্য কৰোঁ, শস্য কৰিলে কি হয় সেই মাটিৰ উৰ্বৰতাটো বাঢ়ে, লগতে কি হয় তাৰ উৎপাদন মাহজাতীয় শস্যৰ উৎপাদনো আমি পাবলৈ সক্ষম হওঁ।
1: এতিয়া মৰাপাটৰ খেতিৰ কথাটো আপুনি কৈছে ফেব্ৰুৱাৰী মাহত মৰাপাটখিনি চপোৱা হয়, গতিকে তাৰ পাছতে সেইখিনি সময়তে মাহজাতীয় শস্য ৰুব পৰা যায়,
0: ৰুব পৰা যায়। ঠিক তেনেদৰে আৰু কিছুমান অঞ্চলত কি হয় আমাৰ সৰিয়হৰ খেতি কৰে বা এনেকুৱা ঘেঁহুৰ খেতি কৰে, সেইবোৰ অঞ্চলতো আমাৰ ফেব্ৰুৱাৰীলৈকে আমাৰ এইবিলাক মানে কি হয় হাৰ্ভেষ্ট কৰা হৈয়ে যায়। গতিকে সেইবোৰ জেগাতো কি কৰিব পাৰে, আমাৰ মাহজাতীয় শস্য খেতি কৰিব পাৰে আৰু মাহজাতীয় শস্য উঠোৱাৰ পিছতে ধানটো আৰম্ভ কৰিব পাৰে। মানে কি হয় একেদৰা মাটিতে আমি দুই তিনিটা খেতি একেলগতে কৰি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ।
1: তেনেকে যিটো ক্ষয় ক্ষতিৰ সম্ভাৱনা এটা পৰিপূৰক হিচাপে থাকে, কিবা কাৰণত যদি এবিধ ফচল ভালকে উৎপাদন নহ'ল বা বেছি পানী হ'ল বা খৰাং হ'ল, তেনে ক্ষেত্ৰত এই মাহজাতীয় শস্যখিনি অকণমান পৰিপূৰক হিচাপে কৃষকজনক লাভ দিব পাৰে। আৰু আপুনি ক'লে যে কুঁহিয়াৰ বা গোমধানৰ মাজে মাজে কিছু মাহজাতীয় শস্য কৰিব পাৰে, সেইবিলাক কোনবিলাক মাহজাতীয় শস্য কৰাৰ কথা আপুনি ক'ব?
0: সেইবিলাক মানে আমাৰ যিবিলাক গ্ৰীষ্মকালীন আমাৰ কিছুমান জাত আছে, ধৰক এইবিলাক কি হয় যিবিলাক আমি মাজত কৰোঁ সেইবিলাক জাতবিলাক আমাৰ কিছু শ্বৰ্ট ডিউৰেশ্যন হ'ব লাগে, যিবিলাকৰ মানে কাৰ্যকালটো খুব কম হয়, ধৰক আপোনাৰ 80-90 দিন বা 75-85 দিন, তেনেকুৱা ধৰণৰ জাত কিছুমান নিৰ্বাচন কৰি ল'ব লাগে। আৰু তেনেকুৱা জাতৰ ভিতৰত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা কেইটামান জাত আছে, যেনেকৈ মাটিমাহৰ ক্ষেত্ৰত আছে KU301 আৰু আছে পণ্ট AU19 আৰু ইয়াৰ উৎপাদন 1.3 কুইণ্টলৰ পৰা 1.6 কুইণ্টল প্ৰতি বিঘা উৎপাদন পাব পাৰি। ঠিক তেনেদৰে যদি মগুমাহ খেতি কৰিবলৈ যায় তেতিয়া K851 আৰু প্ৰতাপ আছে আৰু তেনেকৈ AAU34, AAU39 এই জাতসমূহ আছে। আৰু এই মগুমাহৰ জাতকেইটাৰ আপোনাৰ কৃষিকাল হৈছে 70-75 দিন, মানে ধৰক মোটামুটি আপোনাৰ 2.5 মাহৰ ভিতৰত উঠাব পাৰি। আৰু ইয়াৰ উৎপাদনো আপোনাৰ 1.3 কুইণ্টলৰ পৰা 1.8 কুইণ্টল প্ৰতি বিঘা আশা কৰিব পাৰি। এনেকুৱা যদি আমাৰ কমদিনীয়া যদি মাটিমাহৰ জাত নিৰ্বাচন কৰি লয় তেতিয়া খুব ধুনীয়াকে কম দিনৰ ভিতৰতে আপোনাৰ ধান ৰোৱাৰ আগতে শেষ কৰিব পাৰে।
1: এতিয়া আমি ইয়াৰ যিটো কৃষি কাৰ্য সেইফালে আমি আগবাঢ়িম আলোচনাত, কিন্তু তাৰ আগে মই অকণমান আৰ্থিক দিশটোৰ ফালে যাব খুজিছোঁ। আৰ্থিক লাভালাভ কেনেধৰণৰ বা আপোনালোকে কেনে দেখিছে আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়ন কিছুমানলৈ যায়?
2: হয় বাইদেউ, ইতিমধ্যে ক'লে আমি মাহজাতীয় শস্যৰ পৰা কেনেকুৱা ধৰণৰ উপকাৰিতা পাব পাৰোঁ, মাটিৰ উৰ্বৰতা ভৰাই, সেইটো তেনেকৈ আমি ইনডাইৰেক্টলি মানে আমি পোনপটীয়াকৈ নহ'লেও আমি এটা তাৰ পৰা লাভ পাওঁ, বা কাৰণ তাতে আমি একেদৰা মাটিতে যদি আমি মাটিমাহ লগাওঁ নেক্সট আমাৰ তাৰ পিছৰ শস্যটো আমাৰ উৎপাদন বঢ়ায়, তেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ। আৰু আমি যদি চাবলৈ যাওঁ পুৰা একদম যদি আমি বিজ্ঞানসন্মতভাৱে কৰোঁ তেতিয়া আমি 1 হেক্টৰ মাটিত আমি প্ৰায় 35,000-45,000 যদি খৰচ কৰোঁ আমি তাৰে 80,000-60,000 আমি উৎপাদন লাভ কৰিব
1: পাৰোঁ।
2: তেনেকৈ আমাৰ মুঠ লাভ আমি 20,000-35,000 পাব পাৰোঁ 1 হেক্টৰ মাটিৰ পৰা, তেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ। কিন্তু আমাৰ কিছুমান সমস্যাৰ কাৰণে আমাৰ এতিয়াও আমাৰ ভাৰতবৰ্ষত ইয়াৰ উৎপাদনটো কমি আছে, আৰু উৎপাদন কমি থকাৰ কাৰণে আমি বেলেগ দেশৰ পৰা আমাৰ আমদানি কৰি আনিব লগা হয়, প্ৰায় আমাৰ কানাডা, ম্যানমাৰ, তাৰপিছত আফ্ৰিকান কিছুমান
1: কোন কোন মাহজাতীয় শস্যবিলাক আহে,
2: বেছিকৈ মাটিমাহ, মগুমাহ, ৰহৰ এইবোৰ আমাৰ আমদানি কৰি আনিব লগা হয়। যদি আমাৰ কৃষকসকলে আমাৰ ভাৰতবৰ্ষত যদি আমি ভালকৈ উৎপাদনটো কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যিখিনি আমাৰ আমদানি

0: ব্যয় হয় সেইখিনি আমাৰ খৰচটো কমি যাব আৰু তেনেস্থলত আমাৰ পুষ্টি নিউট্ৰিশ্যনেল ছিকিউৰিটিটো আমাৰ থাকিব লগতে আমাৰ কৃষি অৰ্থনীতিটো আমাৰ হেৰি শক্তিশালী হ'ব
1: মানে কৃষিৰ স্বাৱলম্বিতাৰ এটা দিশ মানে এতিয়াও ক'ৰবাত খালী হৈ আছে আমি যদি মাহজাতীয় শস্যৰ দিশৰ পৰা চাওঁ এতিয়া আপুনি কৈছে যে আমি আমদানি কৰিবলগীয়া হয় অৰ্থাৎ আমাৰ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি হোৱা নাই কোনোবা কোনোবা ক্ষেত্ৰত গতিকে তাৰ কাৰণবিলাক অকণমান ক'ব নেকি
2: হয় তাৰ কাৰণ মানে কি হয় আমাৰ মানে বিশেষকৈ কৃষকসকলে কি কৰে যিখিনি ধৰক তেখেতসকলৰ উৰ্বৰা মাটি থাকে সেইখিনি ধানৰ কাৰণে ৰাখি থৈ দিয়ে আৰু যিখিনি অনুৰ্বৰ মাটি থাকে সেইখিনিতহে মাহজাতীয় শস্য কৰে এইটো মানে প্ৰধান কাৰণ
1: মানে মানে ধান ধানৰ খেতিক আগস্থান দিয়ে
2: হয় সেইটো প্ৰধান কাৰণ তাৰপিছত দ্বিতীয়তে হৈছে যিহেতু এইটো গ্ৰীষ্মকালীন হয় বন বাটৰ সমস্যা খুব হয় এই খেতিটোত তাৰপিছত আপোনাৰ উপযুক্ত শস্য পৰিচৰ্যাটো তেওঁলোকে নকৰে ধৰক লগাই থৈ দিলে তেনেকে হৈ থাকে তাৰ উপৰি কি হয় জলসিঞ্চনৰ অভাৱ আমাৰ অসমত এতিয়াও জলসিঞ্চনটো ভাৰতৰ অন্য ঠাইৰ নিচিনা এতিয়াও মানে উন্নত হোৱা নাই যাৰ কাৰণে আমি মাহজাতীয় শস্য কৰিবলৈ অকণমান প্ৰব্লেম এতিয়াও ফেচ কৰি আছো গতিকে এইবোৰ প্ৰব্লেমটো আছে কিন্তু ধৰক আমাৰ লগতে তাৰ সমাধানো আছে যদিহে আমি বিজ্ঞানসন্মতভাৱে কৰিবলৈ যাওঁ তেতিয়া কিন্তু আমি আজিৰ যিটো আমাৰ এতিয়াও অভাৱ এটা হৈ আছে সেই অভাৱটো আমি সন্মুখীন নহ'ম
1: এতিয়া এই মাহজাতীয় শস্যৰ এতিয়া বৰ্ষাকালীন যিখিনি মাহজাতীয় শস্য সেইখিনি বিভিন্ন প্ৰত্যাহ্বান আছেই হয়নে কেতিয়াবা হয়তো জোখতকৈ বেছি বৰষুণ হ'ব পাৰে কেতিয়াবা হয়তো বৰষুণ নহ'বও পাৰে আমি যোৱা কিছু বছৰত দেখিছোঁ সময়ত বৰষুণ হোৱা নাই আৰু বনবাদ বেছিকৈ বাঢ়ে সেই সমস্যাবিলাকো আমি ধাপে ধাপে আলোচনা কৰি যাম গতিকে আমি একেবাৰে আৰম্ভণিৰ পৰা পাতিব খুজিছোঁ যে মাহজাতীয় শস্যৰ কাৰণে বৰ্ষাকালীন বিশেষকৈ বৰ্ষাকালীন মাহজাতীয় শস্যবিলাকৰ কাৰণে কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিব একেবাৰে ভূমি প্ৰস্তুতিৰ পৰা যদি পাতোঁ
0: হয় বৰ্ষাকালীন মাটিমাহ মগুমাহ আমি আমি অসমত আমি প্ৰায় মাটিমাহ মগুমাহে কৰা হয় আৰু এই মাহজাতীয় শস্য বেছিকৈ পানী জমা হৈ থাকিলে বেছি দিনলৈ সহ্য কৰিব নোৱাৰে সেইকাৰণে আমি মাটি যেতিয়া বাছনি কৰোঁ তেতিয়া ওখ ৰ'দ খাই বালিচহীয়া মাটি বাছনি কৰিব লাগে আৰু পানী যাতে ওলাই যায় তেনেকুৱা আমি সু ব্যৱস্থা এটা কৰি ল'ব লাগে হয় সেনেকৈ ব্যৱস্থা আমি কৰি লওঁ কৰি লোৱাৰ পাছত আমি প্ৰায় এমাহমান মাটি গুটি বীজ সিঁচাৰ আমি এমাহমান আগৰ পৰা মাটি প্ৰস্তুত কৰাৰ কৰিব লাগে আৰু আমি যিমান পাৰোঁ পচন সাৰ বা গোবৰ সাৰ ব্যৱহাৰ কৰিলে ভাল তেনেকৈ আমি মাটি প্ৰস্তুত কৰাৰ সময়তে আমি যদি 5 বা 6 কুইণ্টেল গোবৰ সাৰ বা পচন সাৰ ব্যৱহাৰ কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ উৎপাদনত সহায় হয় লগতে আমি মাটি প্ৰস্তুতিৰ ক্ষেত্ৰত 2 বা 3 বাৰ হাল বাই ভালকৈ মৈয়াই মিহি কৰি ল'ব লাগে মাটিডৰা আৰু শেষৰ বাৰ হাল বাওঁতে আমি যদি আমি জীৱাণু সাৰ ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমি 4 কেজি প্ৰতি বিঘাত 4 কেজি ইউৰিয়া 30 কেজি একক ছুপাৰ ফচফেট আৰু 3.5 কেজি আমি মিউৰেট অফ পটাছ ব্যৱহাৰ কৰিব লাগে আৰু আমি যদি জীৱাণু সাৰ ব্যৱহাৰ কৰোঁ জীৱাণু সাৰ ব্যৱহাৰ কৰিলে হয় কি আমাৰ বাকী আমাৰ যিবোৰ আমাৰ ৰাসায়নিক সাৰ তাৰ আমি ব্যৱহাৰটো আমি কমাব পাৰোঁ আৰু কিছু পৰিমাণে আমি যিবোৰ আমাৰ পুষ্টি লাগে শস্যত সেইখিনিও আমি যোগান ধৰিব পাৰোঁ আৰু তেনেকৈ আমি যদি জীৱাণু সাৰ যেনে ৰাইজবিয়াম আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বিঘাই প্ৰতি আমি 3 কেজি ইউৰিয়া 30 কেজি একক ছুপাৰ ফচফেট আৰু 3.5 কেজি আমি ইউৰিয়েট অফ পটাছ ব্যৱহাৰ কৰিব লাগে ইয়াৰ যদি জীৱাণু সাৰ ব্যৱহাৰ কৰোঁ আমি 1 কেজি আমি ইউৰিয়া কমাই দিলে হয় আৰু তেনেকৈ চাব গ'লে এতিয়া আমি যদি ৰাইজবিয়াম ব্যৱহাৰ কৰোঁ ৰাইজবিয়াম ব্যৱহাৰ কৰি আমি বীজ সিঁচাৰ আগতে আমি বীজৰ লগত আমি মিহলি কৰি ল'ব লাগিব এতিয়া তাৰে আজিকালি জুলীয়াকৈ আমি ৰাইজবিয়াম পোৱা যায় বায়' ফাৰ্টিলাইজাৰ যিটো আমি জীৱাণু সাৰ বুলি কওঁ সেইটো যিকোনো আমাৰ বায়' ফাৰ্টিলাইজাৰ দোকান বা আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰ যোগাযোগ কৰিলেও পোৱা যাব আমি প্ৰথমতে বীজখিনি লোৱাৰ আগতে আমি প্ৰতি কেজি বীজৰ কাৰণে 10 ml আমি জীৱাণু সাৰ ল'ম ৰাইজবিয়াম ল'ম আৰু 100 ml আমি চাফা পানীত মিহলাই আমি ভালকৈ বীজখিনিত মিহলাই লওঁ যাতে মানে প্ৰত্যেকটো বীজত ভালকৈ এটা প্ৰলেপ পৰে আৰু ভালকৈ মিহলাই লোৱাৰ পিছত আমি ভাল চাফা কাপোৰ বা বস্তাত আমি ধুনীয়াকৈ শুকুৱাই লওঁ চাহ জেগাত তাৰপিছত আমি সোনকালে এইখিনি বীজখিনি সিঁচাৰ ব্যৱস্থা কৰিব লাগে
1: আৰু যিখিনি জাতৰ কথা উল্লেখ কৰিছে সেইখিনিয়ে হয়তো আপোনালোকে ক'ব মানে
2: হয় হয়
1: আৰু তাৰ পাছত আমি আহোঁ এতিয়া ধৰক বেমাৰ আজাৰ বা পোক পতংগৰ সমস্যালৈ
2: হয় বেমাৰ আজাৰ বুলি ক'লে মাহজাতীয় শস্যত বিশেষকৈ পাত দাগ পৰা বেমাৰ এটা হয় আৰু ইয়াৰ লক্ষণটো হৈছে কি হয় আমাৰ

0: সৰু সৰু ঘূৰণীয়া কিছুমান মুগা ৰঙৰ দাগ পৰিবলৈ ধৰে পাতত আৰম্ভণিতে। তাৰপিছত কি হয়, লাহে লাহে সেই ঘূৰণীয়া দাগৰ চাৰিওফালে হালধীয়া আৱৰণ এটা সৃষ্টি হয় আৰু লাহে লাহে গৈ পেলাই সেই ফুটবিলাক লগ লাগি পেলাই, দাগবিলাক লগ লাগি পেলাই পাতবিলাক মুগাৰ পৰি পেলাই পাতবিলাক শুকাই যোৱাৰ নিচিনা হয়। সেইটো পাতত দাগ পৰা বেমাৰ বুলি কয়। এইটো এটা ভেঁকুৰৰ কাৰণে হয়। আৰু এই বেমাৰবিধ মানে প্ৰতিকাৰ কৰিবলৈ হ'লে আমাৰ যিটো কাৰ্বেণ্ডিজিম আছে, কাৰ্বেণ্ডিজিমৰ 2 গ্ৰাম 1 লিটাৰ পানীত মিহলি কৰি পেলাই যেতিয়া আমাৰ গছটো ঠনধৰি উঠে তেতিয়া স্প্ৰে' কৰিব লাগে। আৰু এবাৰ স্প্ৰে' কৰাৰ 10 বা 15 দিন পিছত আৰু দ্বিতীয় স্প্ৰে'টো কৰিব লাগে। এনেকৈ 2-3টা স্প্ৰে' এডৰা খেতিত স্প্ৰে'টো কৰি থাকিব লাগে। তাৰোপৰি আৰু এটা আছে, ইয়াৰ অতি মানে সংক্ৰামক বেমাৰ হয়, সেইটো হ'ল মজেক ভাইৰাছ বুলি কয়, যিটো আমাৰ বগা মাখিৰ কাৰণে হয়। ইয়াৰ লক্ষণটো হৈছে পাতবিলাক হালধীয়া পৰি যায় প্ৰথমতে, তাৰপিছত গোটেই গছডালে লাহে লাহে পাতৰ পৰা গৈ পেলাই গোটেই গছডাল হালধীয়া হ'বলৈ ধৰে। আৰু লগতে কি হয়, হালধীয়া হৈ যোৱাৰ কাৰণে পাতৰ সালসংশ্লেষণটো কমি যায়, গছডালৰ শ্ৰীবৃদ্ধি কমি যায়, যাৰ কাৰণে উৎপাদনত খুব ক্ষতি হয়। আৰু এই ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ যিহেতু এতিয়াও কোনো ঔষধ উদ্ভাৱন হোৱা নাই, গতিকে সেই মাখিটো যিটোৱে আমাৰ ভাইৰাছটো বহন কৰে, সেই মাখিটো কণ্ট্ৰল কৰিবলৈ হ'লে আমাৰ যিবিলাক পোক মৰা দৰৱ আছে, যেনেকৈ ধৰক ইমিডাক্লোৰপিডটো ব্যৱহাৰ কৰিব পাৰে, এইটো জুলীয়া হয়, সেইটো 1 ml 1 লিটাৰ পানী মিক্স কৰি পেলাই মিহলি কৰিব পাৰে। আৰু লগতে যদিহে ভাবে যে নহয় মই ৰাসায়নিকভাৱে কণ্ট্ৰল নকৰোঁ, তেতিয়াহ'লে তেখেতসকলে এখন য়েল' ষ্টিকি কাৰ্ড বুলি এখন হালধীয়া ৰঙৰ কাৰ্ড এখন কিনিবলৈ পায়। সেইখন যিখিনি খেতি কৰে সেই খেতিডৰাৰ মাজত লগাই থ'লে যিটো পোক থাকে মানে বগা মাখিটো থাকে, সেইটো হালধীয়া ৰঙৰ কাৰণে বিৰাট আকৰ্ষিত হয়, তেতিয়া সেই মাখিটো আহি পাই পেলাই সেই কাৰ্ডখনত লাগি ধৰে। আৰু কি হয়, খেতিডৰা কৰোঁতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কৰিব লাগে, ৰাখিব লাগে, মানে বনবাদ হৈ থাকে যিহেতু গ্ৰীষ্মকালীন সময়ত, বনবাদবোৰ নিয়ন্ত্ৰণ কৰি থাকিব লাগে। আৰু এনেকুৱা যদি ভাইৰাছৰ আক্ৰমণ থকা গছ এডাল বা দুডাল দেখিবলৈ পোৱা যায়, ততালিকে উঠাই আনি পেলাই দূৰত পেলাই সেইখিনি জ্বলাই পেলাব লাগে।
1: আৰু এতিয়া আপুনি ক'লে যে আপুনি 2 জাতৰ কথা কৈছে, এইখিনিক 2.5 মাহমান সময় লাগে চপোৱাৰ পৰা চপোৱালৈকে, নহয়? গতিকে সেই একেদৰা মাটিতে পাছত ধান খেতি, যাতে ধান খেতিৰ কাৰণেও মাটিখিনি ভাল হৈ উঠে, গতিকে তেনে ক্ষেত্ৰত হয়তো ঠিক চ'ত মাহত যেতিয়া প্ৰথম বৰষুণ আহে সেইখিনি সময়তে হয়তো মাহজাতীয় শস্যখিনি ৰোৱাটো ভাল সময় বুলি ক'ব আপুনি নেকি?
0: হয়, যেতিয়া ধৰক আমাৰ সৰিয়হখিনি উঠোৱা হয়, ধৰক আপোনাৰ মাৰ্চ চ'ত মাহৰ আৰু লাষ্টৰ ফালে আৰু হেৰি উঠোৱা হয়, তেতিয়া মানে আমাৰ আৰম্ভণিতে এই মগুমাহটো, মগুমাহে হওক বা মাটিমাহে হওক, ছটিয়াই দিব পাৰে। আৰু যেতিয়ালৈকে আমাৰ ধানৰ এতিয়া কঠীয়া পাৰিবলৈ হ'ব নহয়, তাৰ আগে আগে আমি মগুমাহ বা মাটিমাহখিনি আমি উঠাব পাৰোঁ, চপাই আনিব পাৰোঁ। হয়, যিহেতু এতিয়া শালি ধানৰ বতৰ হৈছে, কঠীয়া পাৰাৰ সময় হৈছে, গতিকে এই কঠীয়া পাৰাৰ সময়খিনিৰ আগতে যদিহে কঠীয়া পাৰা মাটিখিনিতে আমি মাটিমাহ বা মগুমাহ ছটিয়াই থৈ দিওঁ, তেতিয়াহ'লে কি হয়, আপোনাৰ এই কঠীয়াতলিখনত যিখিনি আমাৰ মাটিৰ উৰ্বৰতাৰ দৰকাৰ হয় ন, সেই মগুমাহ বা মাটিমাহৰ খেতিৰ জৰিয়তে সেইটো তাৰ বৃদ্ধি হয়। আৰু দ্বিতীয়তে কি হয়, যিহেতু কঠীয়াতলিত বনবাদ যদি বেছিকে হয় তেতিয়া কঠীয়াতলিৰ অকণমান দুৰ্বল, কঠীয়াবোৰ অকণমান দুৰ্বল হোৱা দেখা যায়, গতিকে আমি মগুমাহ বা মাটিমাহৰ খেতি কৰিও আমি কি কৰিব পাৰোঁ, সেই বনবাদৰ উপদ্ৰৱটো কম পৰিমাণৰ কৰিব পাৰোঁ। গতিকে মই খেতিয়কসকলক এটাই আহ্বান কৰোঁ, যিসকলে ধৰক কঠীয়াতলি এতিয়া লগাই আছে, অহা বছৰ যাতে মানে কঠীয়া পৰাৰ আগতে যাতে মাটিমাহ বা মগুমাহ তেখেতসকলে নিজৰ ঘৰত হোৱাকে হ'লেও যাতে অকণমান হ'লেও খেতি কৰে, তাৰ কাৰণে মই আহ্বান জনাম।
1: হয়, আচলতে এই মাহজাতীয় শস্যবিলাক আমাৰ গোটেই পথাৰখনৰ কাৰণে বন্ধুৰ নিচিনা, আচলতে
0: হয়
1: মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে আৰু বাকী খেতিবিলাকক হবলৈও সুবিধা দিয়ে। আচলতে এতিয়া মাহজাতীয় শস্যত আমাৰ এতিয়া বৰ্ষাকালীন সময়ছোৱাত আমাৰতো বনবাতৰ সমস্যা বেছিকে হয়, সেইবিলাকৰ ক্ষেত্ৰত ৰাসায়নিক কিবা প্ৰয়োগ কৰিব লাগিব নেকি নে জৈৱিকভাৱেও তাৰ কিবা উপায় আছে?
0: জৈৱিকভাৱে মানে কি হয়, আমাৰ ৰাসায়নিকটো আমাৰ যিবিলাক বন মৰা ঔষধ আছে সেইটো আমাৰ ধানত ব্যৱহাৰ কৰেহে, নহ'লে আমি যিবিলাক আমাৰ উইডাৰ আছে উইডাৰ দি পেলাইও বনবাদ নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু এইটো আৰু কি হয়, আৰু এটা আপোনাৰ এটা উইডিচাইড

0: আছে মানে যেটো ঔষধ বনমৰা ঔষধ, সেইটো যদি আমি গুটিখিনি ছটিয়াৰ আগতে, যেতিয়া হাল বোৱা হয়, হাল বোৱাৰ পিছত আমি গুটিখিনি ছটিয়াৰ আগতে এবাৰ যদি স্প্ৰে মাৰি দিওঁ ন, বনবাত মানে তুলনামূলকভাৱে কম
1: হয়,
0: বহুত কম হয়। এইটো আমাৰ গৱেষণাৰ চলি আছে আৰু আমাৰ দুবাৰ তিনিবাৰমান গৱেষণা কৰা হ'ল, কিন্তু মানে আমি ভাল এটা ফল পাইছোঁ, কিন্তু কৃষক ৰাইজে এতিয়াও গ্ৰহণ কৰা নাই। সেইটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহত কিছুমান আমাৰ ডেমনষ্ট্ৰেশ্যন হিচাপে লোৱা হৈছে।
1: এতিয়া আমি যিবিলাক সামগ্ৰীৰ কথা আপোনালোকে উল্লেখ কৰিলে, জৈৱিক সাৰ বা তেনেধৰণৰ, সেইবিলাকতো অনলাইন বজাৰৰ পৰা আজিকালি পোৱা যায়, কৃষকসকলে নিশ্চয় তাৰ পৰা ল'ব পাৰিব। এতিয়া আহোঁ আমাৰ এই মাহজাতীয় শস্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে, বিশেষকৈ বৰ্ষাকালীন মাহজাতীয় শস্য, ইয়াৰ আগবাঢ়িবৰ কাৰণে কৃষকসকলৰ উপযোগী কিবা কিবি আঁচনি আছে নেকি বাৰু?
2: হয়, আছে। ইতিমধ্যে কোৱা হ'ল যে আমি আমাৰ বছৰি আমাৰ ইয়াৰ চাহিদা হ'ল আমাৰ প্ৰায় 30-35 মিলিয়ন টন, কিন্তু আমাৰ উৎপাদন হৈ আছে প্ৰায় 24-27 মিলিয়ন টন। আমাৰ এতিয়াও 4-7 মিলিয়ন টনৰ আমাৰ এটা ব্যৱধান এটা আছে, আৰু তাৰ কাৰণে চৰকাৰে বহুতখিনি আঁচনি লোৱা হৈছে। ইয়াৰ আগতেতো আৰু বেছি আছিলে ইয়াৰ ব্যৱধানটো, এতিয়া আঁচনিসমূহৰ জৰিয়তে ইয়াৰ ব্যৱধানটো বহুত কমিছে। আৰু বৰ্তমান চলি থকা আঁচনিসমূহৰ ভিতৰত এটা আছে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সুৰক্ষা অভিযান, এইটো হৈছে PM আশা, আৰু ইয়াৰ অধীনত আমাৰ যোনটো ন্যূনতম সমৰ্থন মূল্য, যোনটো আমাৰ মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয়, সেইটো আমাৰ চৰকাৰে নিৰ্ধাৰিত কৰে। আৰু যদি বজাৰত ন্যূনতম সমৰ্থন মূল্যতকৈ দামটো কম হয়, তেতিয়াহ'লে আমাৰ NAFED বুলি যিটো অৰ্গেনাইজেশ্যন আছে, নেশ্যনেল এগ্ৰিকালচাৰ কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া, আৰু NCCF নেশ্যনেল কোঅপাৰেটিভ কনজিউমাৰ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে কৃষকৰ পৰা MSP ৰেটত আমাৰ ক্ৰয় কৰি লোৱা হয়। তাৰ উপৰিও আমাৰ আৰু এটা আঁচনি আছে, মিছন ফৰ আত্মনিৰ্ভৰ ইন পালচেচ। এইটো আমাৰ 5 বছৰৰ কাৰণে এই আঁচনিটো চৰকাৰে গ্ৰহণ কৰিছে। এইটো 2025-26ৰ পৰা আৰম্ভ হৈছে আৰু 2030-31 চনৰ ভিতৰত আমাৰ ভাৰত চৰকাৰে এটা আঁচনি লৈছে যাতে আমাৰ ভাৰতত মাহজাতীয় শস্য উৎপাদনত আত্মনিৰ্ভৰ কৰিব পাৰে। আৰু এই আঁচনিৰ অধীনত আমাৰ বিভিন্ন ধৰণৰ কৃষকৰ প্ৰশিক্ষণ, তাৰপাছত জলসিঞ্চন বা প্ৰচেচিং ইউনিট সংৰক্ষণৰ ব্যৱস্থা আদিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আৰু এই আঁচনিসমূহত আৰু এটা দেশজুৰি 1000টা প্ৰচেচিং ইউনিট স্থাপন কৰা পৰিকল্পনা কৰিছে। তাৰ উপৰিও আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন অন পালচেচ বুলি আঁচনি এটা আছে, তাৰ জৰিয়তে কৃষকসকলক উন্নত বীজ, তাৰপিছত কৃষি যন্ত্ৰপাতি, প্ৰযুক্তিগত সহায় আদি প্ৰদান কৰা হয়। আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উৎপাদন আৰু উৎপাদনশীলতাৰ ওপৰত বেছিকৈ বৃদ্ধি কৰা। তাৰ উপৰিও আমাৰ অসম চৰকাৰে আমাৰ জিলা কৃষি বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নত জাত বা প্ৰশিক্ষণ আদি আমাৰ কৃষকসকলে সময়ে সময়ে দি আহিছে। তাৰোপৰি বৰ্তমান আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে আমাৰ IRPPR বুলি এটা অৰ্গেনাইজেশ্যন আছে, এইটো সন্থা হ'ল আমাৰ পালচেচৰ ওপৰতে, মানে মাহজাতীয় শস্যৰ ওপৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ পালচেচ ৰিচাৰ্চ কানপুৰত আছে। আৰু তাৰ জৰিয়তে আমাৰ প্ৰতি বছৰে আমাৰ কিছুমান ডেমনষ্ট্ৰেশ্যন, প্ৰদৰ্শনীমূলক কিছুমান খেতি আমি কৃষকৰ মাজত কৰি আহিছোঁ। তাৰ উপৰি আমি তাৰ ওপৰত সজাগতামূলক কিছুমান প্ৰগ্ৰামো কাৰ্যসূচীও লওঁ, লগতে আমি ট্ৰেইনিং কিছুমানো দিয়াওঁ।
1: এই আঁচনিবিলাকে নিশ্চয় আমাৰ কৃষক সমাজক সহায় কৰিব আৰু কৃষকসকলৰ মাজত এক সজাগতাও সৃষ্টি কৰিব, যিটো আমি অথনি আমি আলোচনাটোত উল্লেখ কৰিছোঁ যে এতিয়াও আমদানি কৰিবলগীয়া হয় আৰু বৰ্ষাকালীন এই সময়ছোৱাত মাহজাতীয় শস্য বহুত কৃষকে নকৰে। এতিয়া কথাটো হ'ল যে আমি আমি মাহজাতীয় শস্যখিনি চপোৱাৰ সময়ত, যিহেতু বৰ্ষাকাল, আমাৰ আৰ্দ্ৰতা বেছি হৈ থাকে আৰু আমি সাধাৰণতে দেখোঁ যিবিলাক মাহজাতীয় শস্য আছে বজাৰৰ পৰা আমি অকণমান কমকৈ আনিলোঁ, তাত সোনকালেই পোক লাগে, সেইটো এটা সমস্যা। গতিকে তাতে আকৌ বৰ্ষাকাল, জলবায়ু এনেও অকণমান বেলেগ হৈ থাকে, গতিকে সেই তেনেকুৱা সময়ত সংৰক্ষণৰ কেনেধৰণৰ সমস্যা হয়নো বা কেনেধৰণৰ তাক সমাধান কৰিব পাৰি?
0: হয়, পোকৰ সমস্যাটো যেতিয়া আমি সংৰক্ষণ কৰোঁ খুবেই আহে, অকল মাহজাতীয় শস্য বুলি নহয়, এইটো এটা চব মানে ধানেই হওক বা হেৰিয়ে হওক,
1: সকলো ফচলতে
0: মানে প্ৰধান সমস্যা হয়। আৰু কি হয়, আমাৰ এইখিনি মানে যিখিনি আমি শস্য আমি নেক্সট বছৰৰ কাৰণে ৰাখোঁ, বীজ হিচাপে ৰাখোঁ, সেইখিনি আমি বিশেষকৈ মাহজাতীয় শস্যবিলাক আমি অকণমান কোল্ড ষ্টোরেজ মানে অলপ ঠাণ্ডা ৰুম এটাত ৰাখিব লাগে। তাৰপিছত দ্বিতীয়তে আমাৰ কিছুমান বেগ আছে

এই বেগবোৰত কি কৰিব লাগে, আমাৰ মালাথিয়ান ডাষ্ট বুলি এটা পাউডাৰ আছে, মালাথিয়ান সেই পাউডাৰটো দি থ'ব লাগে। আৰু নহ'লে কি কৰিব পাৰি, সেই এনেকুৱা পাউচ কিনিব পায় আমাৰ ইনচেক্টিচাইড থকা কিছুমান, সেই পাউচবিলাক কি কৰিব লাগে, বেগৰ ভিতৰত ভৰাই ভৰাই থ'ব লাগে, তেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ। আৰু কি হয়, কিছুমান জেগাত মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো পাল চিড হাব, মানে য'ত আমি কি কৰিব পাৰোঁ, এই মাহজাতীয় শস্যবিলাক আমি সংৰক্ষণ কৰাৰ কাৰণে আমাৰ কিছুমান ব্যৱস্থা আছে, আৰু সেইবোৰত আমি কৃষকৰ পৰা আনি পেলাই আমাৰ ষ্ট'ৰেজত আমি ৰাখোঁ, যাৰ যিখিনি আমি আকৌ নেক্সট বছৰৰ কাৰণে আমি কৃষক সমাজতে বিলাই দিব পাৰোঁ।

0: খাদ্য তালিকাত মাহজাতীয় শস্যই এক বিশেষ স্থান দখল কৰি আহিছে আৰু দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিৰামিষভোজী হোৱাৰ বাবে আমাৰ মানৱ দেহৰ গঠনৰ আৰু বৃদ্ধিৰ বাবে যিখিনি যি আমাৰ প্ৰটিন জাতীয় খাদ্যৰ আমাৰ প্ৰয়োজন হয় তাৰে বেছি সংখ্যক আমাৰ মাহজাতীয় শস্য পূৰণ কৰি আহিছে আৰু মানুহৰ আমাৰ খাদ্য তালিকাত স্থান লাভ কৰা বিভিন্ন খাদ্য শস্যৰ ভিতৰত মাহজাতীয় শস্য সৰ্বাধিক প্ৰটিন আমাৰ যোগান ধৰে বিশেষকৈ শিশু গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকল তেওঁলোকৰ বাবে মাহজাতীয় শস্য বেছি উপকাৰী হয় ইয়াত আমাৰ প্ৰটিনৰ বাহিৰেও আমাৰ ডায়েটৰী ফাইবাৰ থাকে কেলছিয়াম থাকে আইৰণ মেগনেছিয়াম ভিটামিন বি কমপ্লেক্স আৰু পটাছিয়াম আদি বহুত গুৰুত্বপূৰ্ণ খনিজ আৰু ভিটামিন থাকে
1: আৰু কি হয় আমাৰ যিবিলাক ধান বা গোম ধানে আমি প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ আৰু ধান বা গোম ধানৰ আমাৰ মাহজাতীয় শস্য 3% প্ৰটিন বেছিকে পোৱা যায় তাৰোপৰি কি হয় আমাৰ যিবিলাক এই মাহজাতীয় শস্যৰ ডাল বা পাত যিবিলাক আমি গৰুৰ বা ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে তাৰোপৰি পশু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু তাৰোপৰি ইয়াক আমি কাভাৰ ক্ৰপ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ কাভাৰ ক্ৰপ মানে ধৰক কি হয় আমাৰ শস্যডৰাত তাৰমানে কি হয় আমাৰ এই যিটো বনবাদটো নিয়ন্ত্ৰণ হয় বুলি কৈছো যে সেইটো হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তাৰোপৰি কি হয় ই নাইট্ৰজেনৰ পৰিমাণটো বঢ়াই দিয়ে যাৰ কাৰণে কি হয় আমাৰ সাৰ প্ৰয়োগৰ পৰিমাণটো কমি যায় এইকেইটা হ'ল মানে ইয়াৰ সুবিধা
2: আমাৰ এই অনুষ্ঠানত ভালেখিনি আমি আলোচনা কৰিছো বৰ্ষাকালীন মাহজাতীয় শস্যৰ বিষয়ে একেবাৰে শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক বা কৃষকসকলক উদ্দেশ্যে
0: হয় ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ আমি গম পালোঁ যে আমি মাহজাতীয় শস্য কৰিলে অকল পুষ্টিৰ লগতে আমি নিজৰ অৰ্থনীতিও বঢ়াব পাৰোঁ লগতে আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰোঁ মাটিৰ উৰ্বৰতা বঢ়াবলৈ আমি সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ লগতে আমাৰ
2: কাগজপাত
0: হয় সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ধৰক বাইদেউ ইতিমধ্যে কৈছে যে আমি মূল শস্যটো কৰাৰ আগতে যদি আমি মাহজাতীয় শস্য কৰোঁ তেতিয়াহ'লে আমাৰ মাটিৰ উৰ্বৰতা বাঢ়ে আৰু কি হয় এই শস্যৰ শিপাত ৰাইজবিয়াম নামৰ এবিধ বেক্টেৰিয়া আমাৰ শস্যৰ শিপাত যিটো আমাৰ টেঙুনা থাকে তাতে আমাৰ নাইট্ৰজেন সঞ্চয় কৰে আৰু পাছত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মৌলবিধে আমাৰ মাটিৰ লগত মিহলি হয় তাৰে মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰে তেনে সেই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে আমাৰ মাটিৰ উৰ্বৰতাটো বাঢ়ে লগতে কি হয় এই শিপাই মাহজাতীয় শস্যৰ শিপাবোৰে আমাৰ মাটিৰ কণিকাবোৰ টানকৈ ধৰি ৰাখে তেনেকৈ আমাৰ মাটি ক্ষয় হোৱাটো সহায় কৰে লগতে আমাৰ আৰ্দ্ৰতাটো ৰাখে কাৰণ এইটো ওপৰৰ যিখিনি আমাৰ ডালপাত যিবোৰ গাগছ আছে সেই গাগছখিনি আমাৰ মাটিৰ দ্বাৰা সংৰক্ষণ কৰি ৰখাত সহায় কৰে যাতে বৰষুণৰ পানীৰ পৰা আঘাত নাপায় মাটিৰ দ্বাৰা নষ্ট নহয় লগতে যিখিনি মাটি যিখিনি বৰষুণৰ পানী ওপৰত পৰে সেইখিনি আমাৰ তললৈ নিগৰি যোৱাত সহায় হয় আৰু তেনেকৈ আমাৰ মাটিৰ আৰ্দ্ৰতা বাঢ়ে তাৰোপৰি ইতিমধ্যে বাইদেউ ক'লে যে আমি গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ গছৰ ডালপাত যিবোৰ ৰৈ গ'ল সেইবোৰো আমি গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ অন্যথা আমি সেইখিনি শুকুৱায়ো পাছত যেতিয়া আমাৰ অভাৱৰ দিন হয় বাৰিষা দিনত যেতিয়া আমাৰ গৰু খাদ্য পশু খাদ্য হিচাপে পশু খাদ্য পাবলৈ আমাৰ অভাৱ হয় সেইখিনি টাইমতো আমি ইয়াক সংৰক্ষণ কৰি আমি দিব পাৰোঁ লগতে আমাৰ গুটি বীজ বা আমি বীজৰ গুড়িখিনি কৰিও আমি তাৰ পুষ্টি মানে হেৰি কৰিব পাৰোঁ আমি পশুক দিব পাৰোঁ তেনেকৈ আমি ইয়াৰ উপৰিও আমি যদি খেতি কৰোঁ তাৰে লাভান্বিতটো পামেই তাৰ উপৰি আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰিম সেইকাৰণে কৃষকসকলক আমি অনুৰোধ জনাম যে তেওঁলোকে ভালকৈ বিজ্ঞানসন্মতমতে একদম সুষম হাৰত সাৰ বা ভাল বীজ বা ভাল উৎসৰ পৰা বা প্ৰমাণিত বীজ আনি যদি কৰে তেওঁলোকে নিশ্চয় লাভান্বিত হ'ব আৰু আমাৰ দেশৰ যিটো এটা ব্যৱধান হৈ আছে আমাৰ প্ৰডাকশ্যন আৰু ডিমাণ্ডৰ মাজত সেইটো আমাৰ গেপটো কমিব তেনেকৈ আমাৰ আমাৰ ইনডাইৰেক্টলি ক'ব গ'লে আমাৰ কৃষি অৰ্থনীতি বাঢ়িব লগতে আমাৰ খাদ্য সুৰক্ষাটো বাঢ়িব
2: ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ভালেখিনি আলোচনা কৰা হ'ল আৰু আমি আপোনালোকে উল্লেখ কৰিছে আলোচনাটো যে এতিয়াও মা মাহজাতীয় শস্য আমাৰ আমদানি কৰা হয় বিভিন্ন দেশৰ পৰা গতিকে আমি যদি সেই ক্ষেত্ৰত যদি আগবাঢ়ো কৃষকসকল যদি আগবাঢ়ে আৰু দেশৰ অৰ্থনীতিলৈ তেওঁলোকে বৰঙণি আগবঢ়াব পাৰিব গতিকে এই কৃষিকাৰ্যৰ জৰিয়তে যে তেওঁলোকে আচলতে ৰাষ্ট্ৰৰ হিতৰ কাৰণে সেৱা আগবঢ়াইছে দেশ সেৱা কৰিছে সেই দিশটোৰ প্ৰতি যদি অলপ মন দিয়ে লগতে বৰ্ষাকালীন মাহজাতীয় শস্য যদি আগবঢ়ায় আপোনালোকে কোৱাৰ দৰে তেতিয়াহ'লে তেওঁলোক নিজেও আৰ্থিকভাৱে আগতকৈ

0: ভালেখিনি লাভান্বিত হব। আজি আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে, গতিকে দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: ধন্যবাদ। বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত, বঢ়িয়া।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অম্বিকাগিৰি ৰয় চৌধুৰী ৰচিত এটি বৃন্দগান।

0: অম্বিকাগিৰি ৰয়চৌধুৰী ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: উপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলো। মই দেখি আচৰিত হৈ গলো যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলো এতিয়া আৰু লগাবই লাগিব। PM সূৰ্য ঘৰ মুখ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
3: यार, कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
4: TLI है ना?
5: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
6: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা, ভক্তসকলৰ সুবিধা সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী, সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনীয়তাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ বাছসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া, কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ সেইসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰী তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
7: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিছু কিছু ৰাস্তাবিলাকত

0: আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি শুরু করো এশ মিটার দূরে দূরে করছো, যাতে কেতিয়া কারবার অসুস্থ মানুষ থাকিব পারে তেওঁতে যাতে অকমান জিরাব পারে, কারবার যদি মেডিকেল হেল্প প্রয়োজন থাকে সেই সৰু সৰু শিবিরবিলাকতো তেওঁলোকে লব পাৰিব। ইয়াৰ উপৰি পর্যাপ্ত আলু ব্যবস্থা করা হয়েছে আর বিশেষকে জি এম চিয়ে দিনে নিশাই পরিষ্কার পরিচ্ছন্নতা আর পিএইচসি বিভাগে খোৱা পানীৰ কাৰণে ব্যবস্থা গ্রহণ করেছে। মুখ্যত আমার পরিষ্কার পরিচ্ছন্নতা, স্বাস্থ্যবিধি, সুরক্ষা আর নিরাপত্তা এইখিনি ব্যবস্থাও আমি করে আছো। আর বিশেষভাবে কামাখ্যা মন্দির চৌহদ আর সকল এলাকা যাতে পর্যাপ্ত পরিমাণে পরিষ্কার পরিচ্ছন্নতা তাত থাকিব পারে তার বাবেও আমার জি এম সিয়ে কাম করে আছে। আর সকল শিবির যাতে চিকিৎসা আর প্যারামেডিকেল কর্মচারী থাকে, জরুরীকালীন চিকিৎসা সহায় আমি দিব পারো, স্ট্রেচার আর হুইলচেয়ার সুবিধা, আর বিশেষভাবে গুরুত্ব প্রদান করা হয়েছে জ্যেষ্ঠ নাগরিক সকলক আর বিশেষভাবে সক্ষম ব্যক্তি সকলক।
1: মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নমা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প সহায় ল'ব লাগিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাচী মেলালৈ দেশ বিদেশৰ 7,43,066 ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000 অধিক ঘৰুৱা আৰু 43 বিদেশী পৰ্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8,00,000 অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে। সংবাদমেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময়ত চেণ্ডেল জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদমেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেঞ্চ, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাত চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰী গাড়ী চলাচল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাক আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছাই এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12গৰাকীকৈ যোগ্য হিতাধিকাৰীৰ কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ খাৰিফ পত্ৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। শ্ৰীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্বোচ্চ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰত বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰ একাধিক খেতি কৰিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, চিকিৎসাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্ৰীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী, অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিঃৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আগশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীক অধিক সুবিধা দিব পৰা যাব। জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পৰিদৰ্শন কালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব, চিকিৎসা আৰু শিক্ষা গৱেষণা বিভাগৰ আয়ুক্ত সচিব, জি এম চি এইচৰ অধ্যক্ষ তথা মুখ্য অধ্যক্ষ, চিকিৎসা শিক্ষা সঞ্চালক তথা অধ্যক্ষকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ শিক্ষা অসমে 2026-27 বৰ্ষৰ বাবে ৰাজ্যৰ 39,400

0: 215খন বিদ্যালয়লৈ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। এই সন্দৰ্ভত কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলাসমূহৰ মিছন সমন্বয়কলৈ প্ৰেৰণ কৰা পত্ৰত এই ধনেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। তদুপৰি অনুদানৰ ধন স্বচ্ছতাৰ কাৰ্যসূচীৰ শিতানত খৰচ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। পত্ৰখনৰ স্বচ্ছতা পৰিকল্পনা আৰু নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহক অহা 25 জুনৰ ভিতৰত এই ধন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আজি গুৱাহাটীত বানমুক্ত কৰাৰ উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব ছৈয়দেন আফছাছী, বিভাগটোৰ আয়ুক্ত তথ্য সচিব আৰু গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়ুক্তকে ধৰি জনসম্পদ বিভাগ আৰু বিমানবন্দৰ কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰেল বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকীয়ে সাক্ষ্য প্ৰদান কৰে। বিপুল ফুকন, জিতু ফুকন আৰু বিকাশ শইকীয়াই আজি সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষীৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰীক চমন জাৰি কৰিছিল যদিও যাদৱ শইকীয়া নামৰ ব্যক্তিগৰাকী অনুপস্থিত থাকে।
1: অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। এই বৈঠকৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ভাতৃত্ববোধ তথা সহযোগিতা প্ৰতিফলিত হোৱা বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে। বজালীৰ নিত্যানন্দত পশু চিকিৎসাৰ বাবে এখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি এই কথা সদৰি কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে নামনি অসমত শ্বেত বিপ্লৱ ত্বৰান্বিত হ'ব। 5,66,00,000 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পশু চিকিৎসালয়খনত সকলো আধুনিক সা সুবিধা উপলব্ধ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত খন্তেক পাছতে আৰম্ভ হ'ব। টছত জিকি নেডাৰলেণ্ডছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেলত 3বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী। সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত

0: মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। লিডছৰ হেডিংলেত অনুষ্ঠিত খেলখনত টছত জিকি নেডাৰলেণ্ডছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপৰ এৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ইপিনে ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হৈছে। আফগানিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ভাৰতে 49 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 402 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 15 অভাৰত 2টা উইকেট হেৰুৱাই 82 ৰাণ সংগ্ৰহ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়া জৰ্ডানক 3-1 গলত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই আজি অধিনায়ক লিঅনেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতাৰ্থে সন্তুলিত সৰ্বাম্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ,
6: বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
7: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব,
8: বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
9: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
10: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
11: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আকৌ শুনোৱা হওক। আজিৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰে টিকিট, গীতৰ কথা নবীন চন্দ্ৰ বৰদলৈৰ, সুৰকাৰ মুকুল বৰুৱা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

শ্রোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাভাৱযোগে। আজিৰ অনুষ্ঠানটিৰ শেষত শ্রোতাসকলে শুনাবলৈ লৈছো চাৰুগুহাৰ কণ্ঠৰ গীত, গীতৰ কথা জ্যোতিকা চৌধুৰীৰ।

আকৌ শুনা হওক অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে পুলক বেনাৰ্জী, হেবিকা পাঠক, চাৰু গোহাঁই আৰু জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ক্ৰমে নবীন চন্দ্ৰ বৰদলৈ, অখিল চক্ৰৱৰ্তী আৰু গীতা হাতীকাকতিৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ। এই অনুষ্ঠানত এতিয়া শুনক বিপিন ৰামদে আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত।

0: ইমান পৰে পূবালীৰ সুৰ অনুষ্ঠানত তিৱা গীত শুনিলে বিপিন ৰামদে আৰু সংগীসকলৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ,
6: বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
6: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত নিবেদন কৰিছো মূৰ্ছনা ভূঞাৰ কণ্ঠৰ কেইটামান গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া নগেন বৰা ৰচিত এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। অনুষ্ঠানত আজিৰ শিল্পী মূৰ্চনা ভূঞা। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো নগেন বৰা। পুনৰবাৰ কৈছো এইবাৰ শুনাবলৈ লৈছো নলিনী ৰঞ্জন বৰঠাকুৰ ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে আজিৰ শিল্পী আছিল মোৰ সোণীয়া ভূঞা। গীতৰ কথা আছিল ক্ৰমে নগীন বৰা, মনোনীৰঞ্জন বৰঠাকুৰ আৰু দেবেন বৰগোহাঁইৰ।

0: Я какой?
1: নমস্কার, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰাহ বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত হোৱা এখন বৈঠকত আজি অধ্যক্ষতা কৰে। সমগ্ৰ শিক্ষা অসমে 2026-27 বৰ্ষৰ বাবে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নিয়োগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত 3 বছৰত চোৰাং চিকাৰীয়ে এটাও গড় অথবা বাঘ হত্যা কৰিবলৈ সমৰ্থ হোৱা নাই বুলি প্ৰকাশ কৰি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সন্তুষ্টি প্ৰকাশ কৰে। অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাভিত্তিত যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অনুবাদক গীতা উপাধ্যায় 2026-27 বৰ্ষৰ সতী সাধনী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকী দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা, পৰিচালনা তথা প্ৰযোজনা স্বপ্নিল ক্ৰিয়েশ্যনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয় ভানুৰ চৰিত্ৰৰ 9ম খণ্ড।
3: আচ্ছা উদয়দা, মানুহক বিভিন্ন কথাই আকৰ্ষণ কৰে, বিভিন্ন কথা, বিভিন্ন বিষয়, বিভিন্ন প্ৰকৃতিৰ বিভিন্ন বস্তু, আৰু বিভিন্ন মানুহে মানুহক আকৰ্ষণ কৰে। মানুহৰ কেতিয়াবা এজন মানুহৰ আমি কোনোবা এটা দিশ ভাল লাগে, মানুহজনৰ দৈহিক মানে অৱয়ব অৱয়ব এটা আমাৰ ভাল লাগিব পাৰে ন, তেওঁৰ চকু চকু জুৰি মোৰ ভাল লাগে, কাৰোবাৰ মানে উত্তু ভাল লাগে, কাৰোবাৰ মানে তেওঁৰ চাৱনি ভাল লাগে, এনেকুৱা ধৰণৰ ন, বিভিন্ন ধৰণৰ মানুহৰ মানে এটা সাংঘাতিক মানে কি কয় এটা খুব জটিল কথা, এটা জটিল কথা। গতিকে কিন্তু আপোনাক বাৰু মানে কেনেধৰণৰ মানুহে আকৰ্ষণ কৰে?
4: মোক কেনেধৰণৰ মানুহে আকৰ্ষণ কৰে নহয়
3: মানে খুব ডাঙৰ হ'ল নেকি প্ৰশ্নটো?
4: কঠিন নাই হোৱা, কঠিন নাই হোৱা, তথাপি দেই মানে এই প্ৰশ্নটো মানে তোমাৰ এই প্ৰশ্নটোৰ মই ঠিক সঠিক উত্তৰ দিব নোৱাৰিম। কিয় জানা?
3: নাই মই বুজা নাই।
4: মই তোমাৰ প্ৰশ্নটোৰ তুমি হয়তো বিচৰা ধৰণে মই উত্তৰটো দিব নোৱাৰিম, তথাপি মই চেষ্টা কৰোঁ।

0: মোৰ ভাষাৰে তোমাক কথাটো কবৰ কাৰণে।
1: ঠিক আছে, কওকচোন।
0: এয়া চোৱা, এয়া তুমি মোৰ ওচৰত বহি আছা, তুমিও মোক আকৰ্ষণ কৰা। Yes, I mean it. গুদামত বহি একেলগে মদ্যপান কৰা শ্ৰমিকত সিহঁতেও মোক আকৰ্ষণ কৰে। ইয়াত মদটো ইম্পৰ্টেণ্ট নহয় দেই, মদটো গৌণ নহয়। এই শ্ৰমিকসকলৰ যি জীৱন গাথা, সেই জীৱন গাথা বা জীৱন গাথাৰ প্ৰতি মই আচলতে আকৰ্ষিত হওঁ। তুমি বোধকৰি নাজানা, মোৰ এজন ভনী আছিল, তাৰ নাম মইনা, মোৰ সৰু ভনী, শিক্ষয়িত্ৰী আছিল, অত্যন্ত সহজ সৰল। এই যে এলানি বোমা বিস্ফোৰণ হৈছিল, মনত আছে নহয়? এখন চহৰত, অ তুমিতো চহৰত নাছিলাই তেতিয়া, এখনত নিশ্চয় নিউজ পেপাৰত পঢ়িবলৈ পাইছিলা।
1: নহয়, মই মানে কি নিউজ পেপাৰত পঢ়িছো, টিভি নিউজতো মই দেখিছো।
0: ৰাইট ৰাইট, গম পাইছো। সেই বোমা বিস্ফোৰণত চিটিবাছ এখনত উঠোঁতে হঠাৎ এটা বোমা বিস্ফোৰণ হৈছিল, আৰু আৰু তাতে নিহত হৈছিল মোৰ মৰমৰ ভনী মইনা। মইনাই মোক আকৰ্ষণ কৰিছিল, কিন্তু এই আকৰ্ষণবিলাকৰ কিবা জানো মূল্য আছে, কিবা জানো অৰ্থ আছে। আকৰ্ষণৰ কথাটো কওঁতে সেইকাৰণে বা তোমাক শুদ্ধ উত্তৰ এটা দিব পৰা নাই। হয়তো কেতিয়াবা শুদ্ধ উত্তৰ তুমিয়ে বিচাৰি পাবা। মই নাজানো মই তোমাক কিমান শুদ্ধকৈ উত্তৰটো দিব পাৰিম, কাৰণ মাজে মাজে আৱেগে মোক অন্ধ কৰি পেলায়, আৰু আৱেগে অন্ধ কৰা মানুহে সেইবোৰ ক্ষেত্ৰত বৰ শুদ্ধ উত্তৰ দিব নোৱাৰে।
1: আৱেগ নাথাকিলে মানুহ নাথাকিব। আপোনাৰ ভিতৰত যেতিয়ালৈকে আৱেগ থাকিব, তেতিয়ালৈকে আপুনি এজন মানুহ হৈ থাকিব।
0: সেইকাৰণে বোধকৰ কয়, ইমোশ্যন ইজ সামটাইমছ গ্ৰেটাৰ দেন লজিক।
1: ৰাইট উদয়দা, কওকচোন, কওক, ৰং আৰু তুলিকাৰ বাহিৰে আপোনাক আৰু কিহে আকৰ্ষণ কৰে?
0: কিহে আকৰ্ষণ কৰে? শিল্পীৰ হৃদয়টো প্ৰেৰণাৰ উৎস নহয় জানো, আৰু এই হৃদয়ে যিকোনো বস্তু দেখিলেই প্ৰেৰণা পাব পাৰে। পাহাৰ পৰ্বত, শুকুলা মেঘ, যান জুৰি, এনিথিং এনিথিং, তাৰ মাজত শিল্পীৰ সৃষ্টি অৱশ্যে অন্যতম। আৰু কি জানা, অকল কোনো বিশেষ শিল্পীৰ সৃষ্টি নহয়, তথাপি কোনো কোনো শিল্পীয়ে মোক অভিভূত কৰি তোলে, যেনে সেই চুৰিয়েলিষ্টসকলৰ অন্যতম বুনিয়েল, তেওঁৰ চিত্ৰই মোক বহুবাৰ অভিভূত কৰিছে। আৰু অকল চিত্ৰই নে, তুমি সেই জাৰ্মান সংগীতজ্ঞ হান্দেলৰ সংগীত শুনিছানে?
1: নাই নাই নাই শুনা।
0: যাতনাই যে সংগীতৰ জন্ম দিব পাৰে তাৰ প্ৰমাণ হান্দেল। শুনা, হান্দেলৰ শৰীৰৰ এটা অংশ পক্ষাঘাত ৰোগত একেবাৰে অসাৰ হৈ গৈছিল। তুমিতো জানাই, পক্ষাঘাত ৰোগত যে চাফাৰ কৰে বা চাফাৰ কৰা এজন ব্যক্তিক যদি আমি দেখোঁ, আমি কি দেখা পাওঁ? এনিৱে, তেওঁ মানে মই হান্দেলৰ কথা কৈছোঁ, দৰিদ্ৰতাৰ নিষ্ঠুৰ যাতনা ভোগ কৰিছিল, মৃত্যু শত্ৰুত পৰিণত হৈছিল। কাৰণ বেয়া দিনততো তেনেকুৱা হয় নহয় জানো, যিসকল লোকৰ পৰা

0: তেওঁ টকা পইচা ধাৰে লৈছিল, সেইসকলে আকৌ তেওঁক কাৰাগাৰৰ ভাবুকি পৰ্যন্ত দিছিল। কিন্তু তেওঁ যি অপূৰ্ব সৃষ্টি, সেই অপূৰ্ব সৃষ্টিয়ে যেন সকলো যাতনাক নিষ্পৃষিত কৰি হৃদয় ফালি বাহিৰ ওলাই আহিল। ঠিক হৈ যাব, ৰবা মই কৈছো হঠাৎ পেটত এটা সাংঘাতিক বিষ আৰম্ভ হ'ল। বিষ এইটো মাজে মাজে মোৰ হয়েই, অসহনীয় বিষ। অৱশ্যে কৈছোৱে নহয়, এই বিষয়টো মোৰ কাৰণে নতুন নহয়। আজি বেছ কিছুদিনৰ পৰা মোৰ মাজে মাজে এই বিষটো এনেকৈয়ে একো ক'ব নোৱাৰাকৈ হঠাৎ ধৰে, আৰু সেইখিনি মুহূৰ্তত মোৰ এনেকুৱা লাগে মোৰ যেন প্ৰাণবায়ু মুহূৰ্ততে ওলাই যাব।
1: মই বুজি পাইছোঁ, আপোনাৰ এতিয়া বোধহয় ড্ৰিংক কৰাৰ সময় হৈছে। যাওক, আপুনি বাৰতে বহকগৈ।
0: নাই নাই, সেইবোৰ একো নহয়। কোৱা, তোমাৰ শিল্পীৰ ওপৰত লিখিবলৈ বিচৰা কিতাপখনৰ বাবে মোৰ পৰা আৰু কি কি জানিবলৈ বিচাৰিছা? আৰু চোৱা, মই এইখিনিতে তোমাক ক্লিয়াৰ কৰি দিব বিচাৰোঁ, মোৰ দৰে মানুহ এটাৰ পৰা তোমাৰ বহুত বেছি একো চাগে জানিবলগীয়া নাথাকিব। তথাপি কোৱাচোন, কোৱা কি জানিবলগীয়া আছে?
1: প্লিজ উদয়দা, আপুনি মানে মোক ঠিক ব্যৱসায়ীৰ দৰে নাভাবিব না? মোক আপুনি বন্ধু বুলি ভাবকচোন, নোৱাৰিব নেকি? ট্ৰিট মি এজ ইয়ৰ
0: ফ্ৰেণ্ড।
1: মই জানো আজি মই আপোনাৰ ওচৰত আছো সেইবাবে যে আপুনি আপোনাৰ পুৰণা অভ্যাস এটা তৎক্ষণাতে এৰি দিব, সেই কথা মই বিশ্বাস নকৰোঁ। উদয়দা, সৌ বাৰকাম ৰেষ্টুৰেণ্টখনৰ একোনো টেবুল এখনত বহি চাহ একাপ খাই মই উঠি যাম, আৰু মই তাত বহি কিছু নিজৰ কামো কৰি ল'ব পাৰিম।
0: মাধৱীলতা, হোটেলৰ চাহৰ টেবুলত বহি কিতাপ লিখা কথাটো বৰ হাস্যকৰ হ'ব যেন লাগিছে।
1: নহয় দাদা, কিতাপ নহয়, আজি মোৰ যিখিনি অভিজ্ঞতা হ'ল সেইখিনিহে মই গধূলি সময়ত নোটবুক এখনত টুকি ৰাখোঁ। গতিকে কিতাপ লিখা নহয়।
0: তেতিয়াহ'লে তুমি চাহৰ টেবুলত বহা, মই এটা সৰু, একেবাৰে সৰু হা, সৰু এটা ড'জ লৈ আনো। শুনা, বেছি নহয়, একদম কম, অকণমান দেই।
1: অ'কে, বাট নট মোৰ দেন ডেট।
0: থেংক ইউ। আরে হরেন, তই ইয়াত অকলে অকলে যে?
2: জয় ভাঙি দোষ, পুরনি বন্ধু দুটামানক লগ পাই গেল, বাস ইহতে মদ খাবলে এখন বারলে আহি খালো আর কথা পাতিল, ইহত বোলে কিবা জরুরি কাম আছে সেইকাৰণে গুছি গেল। ভাবিল আৰু দুপেগমান মারি গুছি যাও। বহ বহ, তুমি আছ খালি সিফালে লাগি থাকিলে নহয়, আমাকো চাব লাগে নহয় অলপ।
0: আজি কিন্তু মই বেছি নাখাওঁ দেই।
2: কি কৰি কি কৰি বেছি নাখাওঁ আজি, এই খোৱাৰ আগতে আমি মজা শিবলৈও সদায় কথাকে কওঁ যে বেয়া কথা নকওঁ।

0: মনত ৰাখিবি দেই, এইখন এইখন বাৰতে তই ক্ৰেডিটত বস্তু পা, বেলেগত নাপাও কিন্তু মনত ৰাখিবি।
1: মেডাম সাধাৰণতে আমাৰ বাৰলে অকলে মহিলা নাহে, আপুনি
2: মই আপোনালোকৰ বাৰলৈ ড্ৰিংক কৰিবলৈ অহা নাই, মই সৰু যে বহি থকা মানুহজন তেখেতক লগ কৰি আৰ্জেণ্ট কথা এটা কৰি মই বাৰৰ পৰা ওলাই যাওঁ।
1: অ'কে মেডাম।
3: উদয়দা,
2: উদয়দা,
4: আরে তুমি ইয়াত মোক বিচাৰি একেবাৰে বাৰৰ ভিতৰ পালাহি দেখোন, হা? আৰু অকণমান সময় হা, চাহৰ হোটেলৰ ভিতৰতে যদি মোৰ কাৰণে ৰলাহেঁতেন।
2: আৰু পলম হ'লে ঘৰত বিচাৰ ল'ব, সেইবাবে আজি আপোনাৰ পৰা মই বিদায় ল'বলৈ ওলাইছোঁ, কাইলৈ আকৌ আহিম, মনত থাকিব নে পাহৰি যাব?
4: কাইলৈ আগো আহিবা, মোৰ স্বাৰ্থ

0: बुझा बुझा उसित यू शुड अंडरस्टैंड कारण तुम तो मद खुआ ना मद मैं खाई निशा मोर है
1: प्लीज प्लीज उदयदा আপনি মোক ভুল নবুঝিব মোৰ কোনো স্বার্থ নাই
0: শট আপ উড ইউ প্লিজ শট ইয়োৰ মাউথ মিছা কথা মোৰ সহ্য নহয় কাৰণ মই নিজে কেতিয়াও মিছা কথা নকওঁ মৰি গ'লেও নকওঁ যোৱা যোৱা মোৰ ওচৰৰ পৰা যোৱা আউট আউট ৰবা ষ্টপ মোৰ ওচৰলে নাহিবা আউট গেট আউট বেচাই মোৰ মেডালো চুব নোৱাৰে মোৰ মেডালো চুব নোৱাৰে I said, get

0: মাধৱীলতা, কালি ৰাতি উদয় ভানুৱে তোমাক কৰা ব্যৱহাৰৰ কাৰণে তুমি উদয় ভানুক ভুল নুবুজিবা আৰু নিজে হতাশো নহবা। কাৰণ তোমাৰ সন্মুখত এটা মিছন আছে, লক্ষ্য আছে। লক্ষ্যত উপনীত হ'বলৈ হ'লে মানুহ আৱেগিক হ'লে নচলিব। মোৰঅভাৰ আই ষ্ট্ৰংলি বিলিভ দ্যাট দ্য চাইক'লজিকেল মেকআপ অৱ এন এলকহলিক ইজ হিজ প্ৰিন্সিপাল প্ৰব্লেম হুইচ ইন টাৰ্ণ মে বি বেচিকেলি এ বায়'কেমিকেল এবনৰ্মেলিটি দেট ইজ এ লং লং ৱে ফ্ৰম বিং এষ্টাব্লিছড উইথ আদাৰ অবজেক্টিভ ডাটা।
1: মই বুজিছোঁ অৰবিন্দদা, মই আৱেগিক নহয়, আই এম এ মষ্ট প্ৰেক্টিকেল গাৰ্ল। মই উদদাৰ ওচৰলৈ আকৌ যাম, আকৌ যাম। মই ছবি আঁকিবলৈ, নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ মই এতিয়া কাকো প্ৰেৰণা দিম।
2: উদয়, তোমাৰ কোঠাটোত আজি এটা পৰিৱৰ্তন দেখিছোঁ, অৱশ্যে ভাল লোৱাৰ পৰিৱৰ্তন।
3: কওকচোন,
2: কিবা এটা আঁকিবলৈ আৰম্ভ কৰা এই অইল পেইণ্টিংখন, টেবুলত ৰং আৰু তুলিকা, বাহ!
3: আজি বহুত দিনৰ মূৰত এটা ক্লাউনৰ অৰ্থাৎ বহুৱাৰ ছবি আঁকিব খুজিছো।
4: বহুৱা, ইট ইজ নাথিং সো ফানি।
3: হৰেন, এনেকৈ ঘেট ঘেটাই নাহাহিবি, এনেকৈ অসভ্য নিচিনাকৈ নাহাহিবি। যিটো বস্তু নাজানো সেইটো হাঁহি উৰুৱাই নিদিবি। বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়েৰৰ শ্ৰেষ্ঠ মুখপাত্ৰ আছিল এই ক্লাউনবিলাকে। ক্লাউনবোৰে সিহঁতৰ বিদ্ৰোহ উপসাহৰ তৰোৱালেৰে সমাজৰ ফোপোলা আৱৰণ ছিন্ন ভিন্ন কৰি সমাজৰ আচল ৰূপটো একেবাৰে উলংগকৈ মানুহৰ আগত দাঙি ধৰে।
2: ইয়ে হয় নেকি? শ্বেক্সপিয়েৰৰ কথা সৰুৰে পৰা শুনিয়ে আহিছোঁ, আজিলৈকে তেখেতৰ এখনো কিতাপ পঢ়া নাই। চাকৰিৰ পৰা ৰিটায়াৰ্ড মানুহ, অফুৰন্ত সময় মোৰ, গতিকে এইবাৰ শ্বেক্সপিয়েৰৰ কিতাপ পঢ়িবই লাগিব।
3: গুড, ভেৰি গুড, দ্যাটছ দ্য স্পিৰিট। দেখিছ হৰেণ, মাধৱ দাৰ এই বয়সতো শিকাৰ আগ্ৰহ, কাৰণ শিকাৰ কোনো বয়স নাথাকে। কিন্তু তোৰ কিতাপৰ নাম শুনিলেই জ্বৰ উঠি আহে। জানে মাধৱ দা, এই নেকিং ক্লাউনে শ্বেক্সপিয়েৰৰ অল দ্য এন্স ৱেল নামৰ নাটকখনত প্ৰচলিত সামন্ততান্ত্ৰিকতাক বিদ্ৰোপ কৰি কি কৈছে জানেনে? আই উইল শ্ব' মাইছেল্ফ হাইলি ফেড এণ্ড লোলি টট, সভাসদ

0: সকলে খায় বেশি জানে কম।
1: আমি হাজার হাজার টাকা কিন্তু বেশি নহয় যে তোমার সমাজে এই তো খাই আছো। হ্যাঁ অবশ্যই এটা কথা ঠিক, তোমাকে কিছু কম জানো। হ্যাঁ নহয় জানো, এইটো তো সঁচাই আৰু কথা।
2: উদয়ভানু চৰিত্ৰৰ নৱম খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ'?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
8: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
7: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
8: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
7: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
8: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
7: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
9: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
10: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটামান আধুনিক গীত। প্ৰথমে এয়া বিমল দেৱ মেধিৰ কণ্ঠৰ এটি গীত, গীতটি লোৱা হৈছে ফুলৰে ডলিচা এলবামটিৰ পৰা।

0: মোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো চিত্ৰগীত। অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শুনিবলৈ লৈছো অৰণ্য বোলছবিৰ দুটি গীত। প্ৰথম গীতটি গাইছে মান্না দে।

0: বনৰীয়া ফুলছবিত সেয়া আছিল নিৰ্মলা মিশ্ৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত এইবাৰ এয়া আৰতী মুখাৰ্জীৰ কনচাৰ্ট গীত ভাইটি বোলছবিৰ পৰা।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্য চৰকাৰে সমাগত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ সময়ত বা তাৰ পূৰ্বে কোনোধৰণৰ অনীতি বা অনিয়মৰ আশ্ৰয় লোৱা ব্যক্তি তথা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকখনত এই পৰীক্ষাৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত

0: কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত বাহনসমূহত পৰীক্ষাৰ দিনটো যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। এই উপলক্ষে শিলচৰৰ ডাক বাংলো ৰোডত বিজেপিৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। অহা 19 জুনলৈকে এই প্ৰদৰ্শনী চলি থাকিব। সেয়েহে আজিৰ দিনটোত উপস্থিত থাকিব নোৱাৰা লোকসকলক তথ্য সমৃদ্ধ প্ৰদৰ্শনীখন চাবলৈ আয়োজক সমিতিয়ে আহান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিগত 3 বছৰত চোৰাং চিকাৰীয়ে এটাও গড় অথবা বাঘ হত্যা কৰিবলৈ সমৰ্থ হোৱা নাই বুলি প্ৰকাশ কৰি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সন্তুষ্টি প্ৰকাশ কৰিছে। বিগত 3 বছৰৰ তথ্য এই কথা প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বন্যপ্ৰাণী সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ স্থান গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৰ্যাদা লাভ কৰা মানস ৰাষ্ট্ৰীয় উদ্যানত এসময়ত চোৰাং চিকাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ বাবে বন কৰ্তৃপক্ষ, স্থানীয় জনসাধাৰণ তথা চৰকাৰে যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ চোৰাং চিকাৰী বিৰোধী অভিযান শক্তিশালী কৰি তোলা হৈছে। এই উদ্দেশ্যে পৰ্যবেক্ষণ ব্যৱস্থা আধুনিক আৰু উন্নত কৰি তোলা হৈছে। তদুপৰি আন্তঃগাঁথনিও শক্তিশালী কৰি তোলা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিগত কিছু বছৰ ধৰি চোৰাং চিকাৰীয়ে গড় চিকাৰ কৰিব পৰা নাই। মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতে আজি নেডাৰলেণ্ডছক জয়ৰ বাবে 210 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানাৰ 47টা বলত 74 ৰাণৰ সহযোগত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 1টা উইকেট হেৰুৱাই 39 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা। সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে ফুল গোস্বামীৰ এটি চুটিগল্প আৰু পলাক্ষী দলবৰুৱাৰ কেইটিমান কবিতাৰে। চোৰাৰ

0: আৰম্ভণিতে শুনাবলৈ লৈছো ফুল গোস্বামীৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম প্ৰিয় বন্ধু। এয়া প্ৰিয় বন্ধু।
1: আৱা
2: অস্পষ্ট মাতেৰে পূৰৈ মোক মাতিবলৈ চেষ্টা কৰিছে। পূৰৈ মুখৰ এই শব্দটোৱে মোৰ বুকুৰ সোঁমাজত এটা গধুৰ শিল বহাই দিয়া যেন অনুভৱ হ'ল। পূৰৈৰ এই অৱস্থা অকল্পনীয়, অবিশ্বাস্য। গভীৰৰ পৰা নিৰ্গত হোৱা পূৰৈৰ কণ্ঠস্বৰৰ স্পষ্ট দৃঢ় অনুৰণনে পূৰৈৰ ব্যক্তিত্বৰ শোভাবৰ্ধন কৰাৰ লগতে পূৰৈৰ এষাৰী মাতে বহুতৰে বুকু আলোড়িত কৰি আহিছে। সেইজন মানুহ এতিয়া বাকৰহিত হৈ গ'ল। পূৰৈৰ কণ্ঠস্বৰে প্ৰথম দেখাতেই মোক মোহিত কৰিছিল। ফিনিক্সত থকা প্ৰৱাসী অসমীয়াই অনুষ্ঠিত কৰা বিহু সন্মিলনত পূৰৈয়ে ভূপেন হাজৰিকাৰ সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটো পৰিৱেশন কৰাৰ পাছত পূৰৈৰ কণ্ঠস্বৰ আৰু সুৰ জ্ঞানে সকলো শ্ৰোতাকে বিমোহিত কৰিলে।

0: পুৰুৰ কণ্ঠেৰে নিগৰি অহা শব্দ আৰু সুৰে জোনাকে ধোৱা ফিনিক্সখন আৰু অধিক মায়াময় মধুময় কৰি তুলিলে। সেই সময়ত মই এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি আছো। পুৰুৱে 4 বছৰ আগেয়ে ফ্লুইড ডাইনামিক্সত MA কৰি ফিনিক্সৰ বহুজাতিক প্ৰতিষ্ঠান এটাত কৰ্মৰত। সেই গীত শুনি অহাৰ পাছত ভোগালী বিহুৰ উৰুকাৰ ভোজ ভাতত লগ পোৱাৰ উপৰি প্ৰৱাসী অসমীয়াসকলৰ ঘৰুৱা বৈঠকত মই কাশীতহে পুৰুক লগ পাইছো।
1: আৰা, তই পুৰু নামৰ ল'ৰাজনক চিনি পাওঁ নেকি?
0: মায়ে এদিন ফোনত সুধিলে। পাওঁ, কিন্তু কিয়?
1: কালি দীপুদাই ফোন কৰি সুধিছিল। পুৰুৰ দেউতাক হেনো দীপুদাৰ নলে গ'লে লগা বন্ধু। পুৰুৰ পেহীয়েকো তাতেই থাকে, তেওঁই তোৰ কথা কৈছিল। পুৰুৰ দেউতাকে দীপুদাক সুধিছে আমি তোৰ বিয়াৰ কথা ভাবিছো নেকি। ল'ৰাজন কেনেকুৱা অ?
0: চোৱা মা, পুৰুক মই ইমানো লগ পোৱা নাই যে ল'ৰাজন কেনেকুৱা মই ক'ব পাৰিম। তদুপৰি পঢ়া শুনা শেষ নকৰাকৈ মই বিয়াৰ কথা ভাবিব খোজা নাই।
1: এই বিয়া পতাৰ কথা কোৱা নাই অ, এনেই ঠিক কৰি থ'ব পাৰি আৰু।
0: এনেই ঠিক কৰি থ'ব নোৱাৰি, পাছত আমাৰ ভাল নালাগিবও পাৰে, তেতিয়া কি কৰিবা? গ'ল কথা গুচিল, মোৰ মাষ্টাৰ্ছ শেষ হ'ল। PhD গৱেষণাৰ কামৰ লগতে পাৰ্ট টাইম শিক্ষক হিচাপেও কামত যোগ দিলোঁ। সময় গৈ আছে।
2: আৰা,
0: উভতি চাই দেখিলোঁ পুৰু আপুনি ইয়াত।
2: কিবা এটা কাম কৰি আছোঁ।
0: কিবা এটা কাম মানে?
2: PhD
0: বিষয়
2: হাইপাৰছনিক ফ্লো।
0: সেইকাৰণেই ইমান বেগী আপুনি?
2: মোৰ গৱেষণাৰ বিষয়বস্তুহে শব্দাধিক বেগী প্ৰবাহ, মই বেগী নহয়।
0: সেইদিনা তাতে বাৰ্তালাপ সামৰিলোঁ।
2: আৰা, তুমি ক'ত আছা?
0: দুমাহমান পাছত পুৰুৰ ফোন আহিল ডাউনটাউন ফিনিক্সত।
2: কোনখিনিত?
0: কফি জনাত।
2: তুমি তাতে ৰৈ থাকা, মই 5 মিনিটত গৈ পাম।
0: নিৰ্ধাৰিত সময়ত পুৰু আহিল, কফি লৈ বহিল।
2: তোমাৰ লগত জৰুৰী কথা এটা পাতিবলগীয়া আছিল কিছুদিন আগৰে পৰাই।
0: কি কথা?
2: তোমাৰ মা পিতা আৰু মোৰ মা পিতাই তোমাৰ মোৰ বিয়াখন পতাৰ কথা ভাবিয়ে আছে। তুমি সেউজ সংকেত নিদিয়া বাবেই হেনো আগবাঢ়িব পৰা নাই। এতিয়া মোৰ কথা হ'ল, আমি দুয়ো সেইটো দিশত ভাবিব পাৰোঁ নেকি? যদিও গোটেই ঘটনাটোত মোৰ কোনো ভূমিকাই নাই, তথাপি তোমাৰ সামগ্ৰিক প্ৰকাশ আৰু ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট নোহোৱাকৈ থকা নাই। আই এডৰ ইউ। এই কথাটো মনলৈ অহাৰ পাছত মই বহুত ভাবিছোঁ। তোমাৰ সন্মুখত ৰৈ নিজকে তোমাৰ মাজত প্ৰতিবিম্বিত কৰিও চাইছোঁ। এক মুহূৰ্তৰ বাবেও মোৰ নিজকে বিৰূপিত যেন লগা নাই। তুমিও আজি নিজকে এবাৰ মোৰ মাজত প্ৰতিবিম্বিত হ'বলৈ দিবা, আৰু যদি সামান্যভাৱেও তোমাৰ সামগ্ৰিক প্ৰকাশ বিৰূপিত হয় আমি আমাৰ মা পিতাক কৈ দিওঁ। কথাটো তোমালোকেও নভবাই ভাল।
0: পুৰু ৰৈ গ'ল। পুৰুৰ কথাবোৰ শুনি মই অভিভূত হ'লোঁ। দুমাহমান পাছত মই পুৰুক ফোন কৰি কফি জনালৈ মাতিলোঁ। কথাটো ভাবিব পাৰি, পুৰুৱে সন্মুখৰ চকীখনত বহাৰ লগে লগে মই ক'লোঁ,
2: এই 3টা শব্দ কোৱাৰ বাবে আমি ইমান সময় ল'লোঁ
0: কাৰণ আমি বিয়া হ'ব লাগে বাবেই বিয়া হ'ব খোজা নাই।

0: তেতিয়াহ'লে এই মুহূৰ্তৰ পৰা আমি ভাবিবলৈ আৰম্ভ কৰি দিওঁ।
1: এবছলিউটলি শ্যৰ। মোৰ কথা শুনি উঠলৈ নিব খোজা কফিৰ পিয়লাটো থুতৰিৰ কাষতে ৰাখি পূৰ্বে মোলৈ মুগ্ধ দৃষ্টি চাই ৰ'ল। দুচকুত গভীৰ আনন্দোল্লাস। পুৰু বগা মুখখনৰ ক'লা ডাঠ মুচকুচাৰ তলত থকা গঢ়িত ওঠ দুটা ইমান ক'লা কিয়?
0: আৰা, কি ভাবি আছা?
1: পুৰুৰ মতত মই উচপ খাই উঠিলো। কিছুমান ৰঙক আমাৰ দৃষ্টি অনুযায়ী আমি গৰিমামণ্ডিত কৰোঁ। আওঁহিৰ ঘনঘোৰ ক'লা অন্ধকাৰৰ মায়াবী ৰূপ সম্ভাৰ কেতিয়াবা জোনতকৈও উজ্জ্বল উচ্চল হৈ পৰে। চুলিবোৰ সেইবাবেই অন্ধকাৰ নিশা হৈ যায়, আৰু ওঠ দুটা সেইবাবেই মই ৰৈ দিলোঁ।
0: তোমাৰ কথাবোৰ কবিতাৰ দৰে। আৰা, এতিয়া বোলা আজিৰ সময়খিনি আমি বিশেষভাৱে উদযাপন কৰোঁ।
1: কলৈ যাবা?

0: যায়। আৰু ওঠ দুটা সেইবাবে মই ৰৈ দিলোঁ।
1: তোমাৰ কথাবোৰ কবিতাৰ দৰে আৰা। এতিয়া বোলা, আজিৰ সময়খিনি আমি বিশেষভাৱে উদযাপন কৰোঁ।
0: কলৈ যাবা?
1: ডাউনটাউন টেম্পললৈ যাওঁ বোলা, তাত এটা মিউজিক বেণ্ড আছে।
0: ঠিক আছে, যাওঁ বোলা। কিছু অনুৰাগ, বুজাবুজি আৰু পৰস্পৰৰ প্ৰতি অনুভূত হোৱা গুণমুগ্ধতাৰ ওপৰত ভেটি কৰি গঢ় লোৱা সেই সম্বন্ধ বিয়াৰ পাছত গভীৰ ভালপোৱালৈ পৰ্যৱসিত হ'ল। কিন্তু চকা লগোৱা চকীত বহি থকা এইজন পুৰুষ, যি আজি আৰা শব্দটো উচ্চাৰণ কৰিব নোৱাৰে, আৰু মধুচন্দ্ৰিকাৰ ভ্ৰমণৰ বাবে পিক আপ ট্ৰাক চলাই যোৱা সেইজন পুৰুষৰ মাজত সাদৃশ্য বিচাৰি পোৱা নাই, সেয়ে উভতি চালো সেই প্ৰাণময় অধীৰ উত্তাল পুৰুষ।
1: বোলা আৰা,
0: বয় বস্তুসহ আমি গাড়ীত বহিলো। সময় আবেলি 6:20 বাকী, দূৰত্ব 372 মাইল। ইণ্টাৰষ্টেট 10 নম্বৰ পথটোৱেদি আগবাঢ়ি পাম স্প্ৰিং পাহাৰৰ মাজেদি আমি গৈ থাকোঁতে অসমীয়া গীতৰ কেছেটবোৰ মৃদু মধুৰ সুৰেৰে বাজি আছে।
1: আৰা, ধুমুহা বতাহ আহিব যেন লাগিছে,
0: অলপ ৰৈ দিবা নেকি?
1: বাকী গাড়ীবোৰ য'ত ৰ'ব আমিও তাতেই ৰৈ দিম।
0: ইণ্ডিয়া পোৱাৰ সময়লৈ ধুমুহা বতাহে প্ৰচণ্ড ৰূপ ল'লে। গাড়ীবোৰ পথৰ দাঁতিত শাৰী শাৰী পাতি ৰৈ দিলে। গাড়ীৰ মিউজিক ছিষ্টেমত বাজি থকা এভৰিথিং আই ডু ডু ইট ফৰ ইউ গীতটো বতাহৰ শব্দই অস্পষ্ট কৰিছে যদিও নৈকত্যৰ উষ্মাই আমাৰ শৰীৰ মন আনকি আমাৰ আশে পাশেও অন্য এটা সুৰ সমলয়ৰ সৃষ্টি কৰিছে। বতাহৰ গতি স্তিমিত হৈ গ'ল। আমাৰ গাড়ীখনেও আন গাড়ীবোৰৰ সৈতে গতি ল'লে। অণ্টাৰিঅ পাৰ হৈ অৱশেষত হোটেল কেলিফৰ্নিয়াত আমাৰ গাড়ী ৰ'লগৈ।
1: আমি এতিয়া লছ এঞ্জেলছত। ৱেলকাম টু এল এ।
0: পিছদিনা ৰাতিপুৱা আমি আমাৰ মধুচন্দ্ৰিকা উদযাপনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আমাৰ গাড়ীয়ে ছেকেণ্ড ষ্ট্ৰীটেৰে দক্ষিণ পূবলৈ গতি লৈ উপকূলৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ পথ নম্বৰ 1 অতিক্ৰমী প্ৰশান্ত মহাসাগৰৰ হাণ্টিংটন উপকূল পালে। তাতে নামি দীঘলীয়াকৈ খোজকাঢ়ি পুৰু আৰু মই সমুদ্ৰ স্নান কৰিলো।
2: সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপি তোমা নাই ক্লান্ত।
0: প্ৰশান্ত মহাসাগৰৰ বালিত বহি পুৰুৱে গীতটো গালে। মোৰ গাৰ্মুখ শিয়ৰি উঠিল। মই সচকিত হৈ উঠিলোঁ। চকা লগোৱা মেজত পুৰুৰ আহাৰ লৈ গৌৰাম্মাই মোক মাতিছে। চকা লগোৱা চকী আৰু মেজ পুৰুৰ জীৱনৰ একমাত্ৰ অপৰিহাৰ্য আচবাব, আৰু ইয়াৰ মাজতেই পুৰুৰ জীৱনে চলা ফুৰা কৰি আছে। পিক আপ ট্ৰাক চলাই ফুৰা পুৰুৰ সেই উচ্চল সময় চকাৰ ধীৰ গতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ গ'ল। লছ এঞ্জেলছলৈ কৰা সেই নৈশ যাত্ৰাত ধুমুহা বতাহে আমাক সামান্যভাৱেও তলাব পৰা নাছিল, কিন্তু তাৰ পিছৰ সময়বোৰ জীৱন চলাৰ পথৰ বিভিন্ন কেঁকুৰিত অপ্ৰত্যাশিত সৰু বৰ বা মাৰলীৰ মুখামুখি হৈ থমকি ৰৈ আকৌ নতুন পথত ভৰি দিবলগীয়া হ'ল, আৰু অৱশেষত ৰৈ যাব বুলি ভবা জীৱনে আকৌ অন্য এটা কেঁকুৰিয়েদি পথ বুলিবলৈ লৈছিল। আৰু প্ৰথম কেঁকুৰিটো হ'ল স্বদেশলৈ ঘূৰি অহাৰ পথৰ কেঁকুৰি। কৰ্মসূত্ৰে পুৰুৰ বাংগালোৰ IISC-ত যোগদান আৰু মোৰ দিল্লী বিশ্ববিদ্যালয়ত। 8 বছৰীয়া দ্যুতিয়ে মনত বৰ বেজাৰ পালে। পুৰুৱে প্ৰতি শুকুৰবাৰে ৰাতি দিল্লী পায় আৰু সোমবাৰে নিচেই পুৱাতে বাংগালোৰ অভিমুখে ৰাওনা হয়। দ্যুতি তেনেদৰেই ডাঙৰ হৈ গৈ থাকিল। পুৰু নিজৰ একাডেমিক কেৰিয়াৰ লৈ ব্যস্ত হৈ পৰিল। ময়ো মোৰ অধ্যাপনা, লিখা পঢ়া আৰু কলেজৰ বিভিন্ন কামত ব্যস্ত হৈ থকাৰ উপৰিও দ্যুতিৰ সামগ্ৰিক উন্নতিৰ নিচাত আকুণ্ঠ ডুব গলো। পুৰু, প্ৰশান্ত মহাসাগৰৰ পাৰে পাৰে উপকূলৱৰ্তীয় ৰাষ্ট্ৰীয় ঘাইপথেদি যোৱা আমাৰ প্ৰথম যাত্ৰাটোৰ কথা তোমাৰ মনত পৰে নে কেতিয়াবা?
1: পৰে।
0: লেপটপৰ পৰা চকু নুতুলাকৈ পুৰুৱে উত্তৰ দিয়ে।

0: লাগুনা বিচৰ বৰ্ণাঢ্য সৌন্দৰ্যৰ ছবি? মোৰ প্ৰশ্নবোৰে পুৰুক লেপটপ বন্ধ কৰিবলৈ বাধ্য কৰে।
1: মোৰ সকলো কথাই মনত আছে আৰা।
0: জানা পুৰুক, মোৰ কেতিয়াবা মন যায় প্ৰশান্ত মহাসাগৰৰ পাৰে পাৰে ৰাষ্ট্ৰীয় ঘাইপথেদি আকৌ এবাৰ যাবলৈ। তুমি তেনে কিবা অনুভৱ কৰানে পুৰু? পুৰুলৈ মূৰ তুলি চালো। পুৰু নাই। কতদিন হৈ গল পুৰু অহা নাই। দ্যুতি বিদেশত, এই আৱাসগৃহত মই অকলে আছো। কৰ্মক্ষেত্ৰৰ অত্যাধিক ব্যস্ততাৰ বাবে পুৰু মোৰ বাবে চমু হৈ গল। কাৰণ পুৰুৰ বৌদ্ধিক আকাশত এতিয়া এটা জ্যোতিষ্মান নীল নক্ষত্ৰই আত্মপ্ৰকাশ কৰিছে আৰু আৱিষ্কাৰৰ আনন্দ পুৰুক ব্ৰহ্মানন্দৰ সন্ধান দিছে। আৰু সেইবাবেই তপত নিকটিনে কোলা কৰা পুৰুৰ নিপুতল ওঠৰ কথকতা মৌন হৈ গল। লাহে লাহে মোৰ শৰীৰ আৰু মনলৈ ভূভাৰস্তৰ সকলো শ্ৰান্তি নামি আহিল। নিজকে ঠিক ঠাক কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু পৰা নাই। অৱশেষত পুনাই ললো। মনৰ পৰা স্মৃতিবোৰ মচিব লাগিব। লগে লগে বেৰত ওলমি থকা ডিছপ্লে স্ক্ৰীণখনৰ পাৱাৰ বাটনটো টিপি দিলোঁ। শাৰী পাতি ৰৈ থকা অনেক শব্দ প্ৰকট হৈ পৰিল। ডিলিট বাটনত আঙুলি থৈ শব্দৰ শাৰীবোৰ এটা এটাকৈ ডিলিট কৰি গৈ আছো।
1: তোমাৰ কথাবোৰ কবিতাৰ দৰে। তুমি মোৰ জীৱনৰ পৰম প্ৰাপ্তি। এভৰিথিং আই ডু ইট ফৰ ইউ। তোমাক ক'বলগীয়া মোৰ জীৱনৰ অনন্য একক এই শব্দবোৰ ব্ৰায়ান আডামছে কেনেদৰে গীতিময় কৰি তুলিছে চোৱা আৰা। মাথো তোমাৰ বাবে গোৱা এই গীত আৰু মাথো তোমাক উদ্দেশ্যে লিখা এই শব্দ।
0: মোৰ চকু হঠাতে থৰ হৈ ৰল। শব্দবোৰ গেলিছে আৰু মৰা নিগনিৰ অৰ্ধগলিত দেহৰ গোন্ধ বতাহত ভাঁহি আহিছে। নাকটো মোহাৰি দকৈ উশাহ ললো। দৃষ্টি দোষে চুইছে নেকি? চকু দুটা ঘনকৈ টিপিয়াই দি চালো। ধৰিব পৰা নাই। ইতিমধ্যে শব্দদেহৰ পৰা নিৰ্গত হোৱা জুলীয়া পদাৰ্থই ডিছপ্লে স্ক্ৰীণখন তিয়াই পেলাইছে। দোলা, দোলা ক'ত? স্ক্ৰীণখন চাফা কৰিব লাগিব। দোলা কাম বন সামৰি গলগৈ। সদায় মাত লগাই যায়। আজি বা কি হ'ল তাই? সদায় কৰাৰ দৰে আজিও ছবিবোৰ চাই বাতৰি কাকতখন মেলি থৈ গৈছে। মন কৰি দেখিলো শুকুৰবৰীয়া পৃষ্ঠাটোত কিতাপ এখনৰ পৰ্যালোচনা, হেপিলি এভাৰ আফটাৰ, লেখক বিহেভিয়াৰেল ছাইণ্টিষ্ট পল ডোলান। ডাঙৰ ডাঙৰ হৰফেৰে লিখা বাক্যটোলৈ মোৰ চকু গল। ছিংগল ৱুমেন আৰ নট এজ মিজাৰেবল এজ মেনি পিপল ইমেজিন দেম টু বি। শব্দবোৰে মনত এক ধৰণৰ সাহস আৰু প্ৰশান্তিৰ সঞ্চাৰ কৰিলে। পুৰুৰ জীৱনত মই প্ৰতিবন্ধক হোৱাটো উচিত জানো। পুৰুক মুক্তি দিলেহে মই মুক্ত হ'ব পাৰিম, নহ'লে ওৰেটো জীৱন পুৰুৰ ওচৰত বাধিত হৈ থাকিব লাগিব। বাৰান্দাত বহি দীঘল দীঘলকৈ উশাহ ল'লো। খিৰিকীয়েদি এচাতি জোৰ মলয়া বৈ আহিল। পঢ়াৰ মাজত বহি মই দ্যুতিলৈ মেইল কৰিলোঁ। দ্যুতি, বৰদিনৰ বন্ধত তোমাৰ ওচৰলৈ যাওঁ বুলি ভাবিছোঁ। টিকট দুটা এতিয়াই কৰি থওঁ।
2: তুমি উভতি যোৱা দিনটো যিহেতু মই থিৰাং কৰিম, টিকটটো মই কৰিম।
0: মোৰ ফোনটো বাজি উঠিল। হেল্ল', অ' চেতন, কোৱা।
3: ছাৰ অসুস্থ, তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। পক্ষাঘাতত ভুগিছে, জ্ঞান অহা নাই, আজি ছদিন হ'ল।
0: চেতন পুৰুৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান সহকৰ্মী। শিল পৰা কপৰ দৰে মই তভক মাৰি বহি থাকিলোঁ।
2: মা টিকট কৰিলা নেকি? কি হ'ল মা, মনে মনে আছা যে?
0: ডিউটিৰ ফোন। মই ঠিকে আছোঁ, পুৰুহে সাংঘাতিকভাৱে অসুস্থ হৈ পৰিছে।
2: তুমি যাবানে?
0: একোৱে ভাবিব পৰা নাই।
2: ঠিক আছে মা, মই কাইলৈ গৈ আছোঁ।
0: ডিউটি গৈ পোৱাৰ দুঘণ্টামানৰ পাছতেই ময়ো গৈ পালোঁ। নাকে মুখে পাইপ লৈ পুৰু নিশ্চল হৈ পৰি আছে। কঠিন শিলাখণ্ডৰ আকোগোজ স্থিতিলৈ পুৰুৰ বাবে সময় স্তব্ধ নিথৰ হৈ ৰৈ আছে। ডিউটি গ'ল, এমাহৰ ছুটীলৈ আহিছিল। মই এতিয়া কি কৰোঁ চেতন? দুমাহ হৈ যোৱাৰ পাছত চেতনক সুধিলোঁ, নয়নতৰা ক'ত? কথাটো ভাবি থাকোঁতেই চেতনে নিজেই ক'লে,
3: নয়নতৰা

0: এবছৰৰ বাবে বিদেশলৈ গৈছে।
1: চেতন, পুৰুক মই লৈ যাওঁ, ইয়াত থকাটো মোৰ বাবে সম্ভৱ নহয়। চেতনৰ সহযোগত পুৰু আৰু গৌৰাম্মাক লৈ মই দিল্লী পালোহি। নিথৰ হৈ পৰি থকা মানুহজনক এৰি থৈ অহাটো মোৰ বাবে সম্ভৱ নাছিল। মই কিন্তু মহান নহয়। যিখিনি কৰিছো সেইখিনি মানুহ হিচাপে মানুহৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেহে কৰিব পাৰিছো। পুৰুৰ উপেক্ষাক আজিও মই সহজভাৱে ল'ব পৰা নাই। শুই থকা পুৰুলৈ চাই ভাৱ হয়, কি সূত্ৰেৰে আহি পুৰু ইয়াত আছেহি, আৰু ইয়াত থকাটো পুৰুৱে কেনেদৰে ন্যায্য আৰু সমীচীন বুলি গ্ৰহণ কৰিছে। মোৰ সন্তানৰ মাতৃ আৰু এসময়ৰ পত্নী, এই দুটা পৰিচয়ে ইয়াত থকাৰ বাবে যথেষ্ট হয় জানো। কিন্তু ফিজিঅ'থেৰাপিষ্ট আৰু নাৰ্ছৰ অহৰহ যত্নৰ ফলত লাহে লাহে পুৰুৱে আওৰাৰ পৰা আৰা কৰিব পৰা হোৱাৰ লগতে পুৰুৰ বাওঁফালৰ অংগ প্ৰত্যংগলৈ ভালেখিনি চেতনা আহিছে। খোৱা পুৰু, চকীখনৰ ওচৰলৈ খোৱা বস্তুৰ মেজখন আগবঢ়াই দিলোঁ। কঁপি থকা হাতখনেৰেই পুৰুৱে খাবলৈ আৰম্ভ কৰিলে। ৰত্নে সহায় কৰি আছে। খোৱাৰ অন্তত স্কিন কেয়াৰ ৱাইপেৰে পুৰুৱে মুখখন মচিছে যদিও ৰত্নাই পুৰুৰ ওঠৰ কোণত লাগি থকা খাদ্যকণ ভালদৰে আকৌ মচি দিলে। চকু মুদি থকা পুৰুৰ ওঠ দুটাত মোৰ চকু ৰৈ গ'ল আৰু পুৰণি ছবি এখন স্পষ্ট হৈ উঠিল। লাগুনা বীচ এৰি পুৰু আৰু মই ছানডিয়াগোলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ইণ্টাৰষ্টেট ফ্ৰীৱেৰে গৈ আকৌ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথেদি আগবাঢ়িলোঁ। ছানডিয়াগো পোৱাৰ কিছুদূৰ আগত টৰি পাইন ষ্টেট নেশ্যনেল ৰিজাৰ্ভত পুৰুৰ গাড়ী সোমাই গ'ল। পাহাৰৰ খলাবমা দেহৰ ভাজে ভাজে সোমাই অহা নীলিময় সাগৰ আৰু সেউজীয়া পাইনৰ নিবিড় মিলনভূমি। কফি খাই ঘূৰি পকি কিছু সময় কটালোঁ। পুৰুৱে এটোপোলা ডাৰ্ক চকলেট কিনি গাড়ীৰ চাবি ঘূৰাই দিলে। পুৰুৰ মুখত এটুকুৰা ডাৰ্ক চকলেট সুমুৱাই দি ময়ো এটুকুৰা খালোঁ। ডাৰ্ক চকলেটৰ সোৱাদে তোমাৰ নিপুতল ক'লা ওঠ দুটাক কিন্তু চেৰাই যাব পৰা নাই। সেই ওঠ দুটা আজি স্তব্ধ, স্থবিৰ, ভাষাহীন, মুকবধিৰ। পুৰুৰ ওঠৰ সেই ৰং আৰু নাই। হ'ব পাৰে নয়নতৰাৰ গোলাপী প্ৰেমে ওঠৰ বৰণ সলনি কৰি দিছে, কাৰণ নয়নতৰা পুৰুৰ স্বসৃষ্ট পিগমেলিয়ন প্ৰেম। যেতিয়াৰ পৰাই পুৰুৰ বাবে মই এক নেহাত সংযোগ বুলি ভাবিবলৈ আৰম্ভ কৰিলোঁ আৰু দ্বিতীয় উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাত্ৰা কৰিলে, মোৰ চিন্তা আৰু কাৰ্যই সংগতি হেৰুৱাবলৈ আৰম্ভ কৰিলে। মই সংহতিহীন স্থিতিলৈ পৰ্যৱসিত হলোঁ। কিন্তু পুৰু অসুস্থ হৈ ইয়ালৈ অহাৰ পাছত মোৰ চিন্তা আৰু বোধৰ গতিয়ে দিশ সলাবলৈ ল'লে।
0: মেডাম, ছাৰৰ হস্পিটেলৰ কাগজ পত্ৰবোৰ।
1: চেতন আহিছে। আজি পুৰু স্বস্থানলৈ উভতি যাব। বিভিন্ন কাৰ্ডেৰে ভৰি থকা পুৰুৰ ৱালেটটো পুৰুৰ হাতত তুলি দি ক'লোঁ, লোৱা। পুৰুৱে অপলক দৃষ্টিৰে মোলৈ চালে, সাজৰ তৰাৰ দৰে স্থিৰ, অচঞ্চল দৃষ্টি। 22 বছৰ ধৰি পুৰুৰ দৃষ্টিৰ বাংময়তাৰ সৈতে মই সহবাস কৰিছো, সেয়েহে পুৰুৰ দৃষ্টিৰ বাংময়তাৰ ভাষা মই বুজি পাওঁ।
2: মই বহুত ভুল কৰিছো আৰা, তোমাৰ জীৱনত মোৰ কিবা স্থান আছে জানো আৰা।
1: পুৰুৰ প্ৰশ্নটোৱে মোক জোকাৰি দিলে। বেৰত ওলমি থকা ডিছপ্লে বক্সৰ স্ক্ৰীণখন অন কৰি চাৰ্জ বাটনটো টিপি দিলোঁ। শব্দ কিছুমান স্ক্ৰীণত উজ্বলি উঠিল।
2: তোমাৰ উপস্থিতিয়ে প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী পথৰ দুয়োকাষৰ নৈসৰ্গিক চিত্ৰাৱলীক উৰ্বশী সৌন্দৰ্য প্ৰদান কৰিছে। চোৱা, কথাটো তুমি বাৰু মন কৰিছানে এৰা? তোমাৰ বাবে আজিৰ মই মিছা, অসত্য, কিন্তু সেই সময়ৰ এইবোৰ কথা কোৱা মানুহজন কিন্তু মিছা নাছিল।
1: শিলপৰা কপৌজনীৰ দৰে মই অলৰ হৈ বহি থাকিলোঁ।
2: তোমাৰ জীৱনত মোৰ কিবা স্থান আছেনে এৰা?
1: পুৰুৱে প্ৰশ্নটো আকৌ দোহাৰিলে। শুনা পুৰু, উত্তৰটো দিম বুলি ভাবোঁতে দেখিলোঁ পুৰু নাই। চেতনৰ লগত পুৰু ইতিমধ্যে বিমানবন্দৰলৈ ৰাওনা হৈছে। কোনো কথা নাই,

0: কাৰণ পুৰু আৰু মই দুয়ো যিহেতু দুৰানুভৱ বা অনুভৱৰ প্ৰেৰণ তৰংগত বিশ্বাস কৰোঁ, পুৰুৱে ইতিমধ্যে মোৰ উত্তৰটো পাই গ'ল।
1: প্ৰিয় বন্ধু, ফুল গোস্বামীৰ চুটিগল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চৰাত এইবাৰ শুনো আহক পলাক্ষী দলবৰুৱাৰ এমুঠি কবিতা। এয়া কবিৰ কণ্ঠতে কবিতা কেইটি।
0: ভোগদৈ পাৰৰ ৰাতি এটা। ভোগদৈত গা ধুই বিনাই থকা ৰাতি এটাৰ কথা, গছবোৰে ৰ'দ লৈ থকাৰ কথা, মাছবোৰৰ উভতা সাঁতোৰৰ অনেক সাধুকথা। ইমান সহজে পাহৰিব পাৰিনে সপোনত উটি যোৱা দিঠকৰ কবিতা? মই এতিয়া ক'ত থাকোঁ? নিজকে সুধি জানি ল'ব পাৰিনে মানুহৰ ঠিকনা? তোমাৰ নিচিনাকৈ ক'ৰবাত হাচনাহানা ফুলি আছে, সুগন্ধৰে কবিতা লিখা হৈ গ'লে তুষাৰ ভাঙি তুমি বিচাৰি উলিয়াবানে মোৰ পৰা মোৰেই আত্মা? তুমি ক'ত আছা অ মোৰ? ভোগদৈ পানীত ফুলি থকা ভৰুণ জোন, মোৰ পৰা দূৰলৈ গৈ আছে পাত, যি বাটেৰে উভতি অহাৰ কথা আছিল ৰং। অতীতক স্পৰ্শ কৰি আমি যদি পাহৰি যাওঁ ভৱিষ্যত, শুকাই মৰহি নাযাবনে আমাৰ আকাশ? ভোগদৈ পাৰৰ ৰাতি এটা তোমালৈ পঠিয়াই থলো। নৈয়ে চুই চালে, নৈৰ বতাহে বুকুত ঘৰ কৰিলে, তুমি বুজি পাবা ভোগদৈও মানুহৰ দৰে। এদিন ধুমুহাক সুধিছিলো, উৰি যোৱা গছপাতৰ সৌভাগ্য নে দুৰ্ভাগ্যৰ সৈতে খেলা কৰা তুমি? উত্তৰৰ বাবে মই নিজেই সাজু নাছিলো। পাৰি জানো সকলো কথাত কথা বঢ়াই গছৰ দৰে উচ্চতা চুবলৈ? ইমান সহজে পাৰি জানো সপোনত উটি যোৱা দিঠকৰ অনেক কবিতাৰ সহযাত্ৰাত মৌন হৈ থাকিবলৈ? তাৰিখবোৰ লিখি থলে পানীয়ে, তাৰিখবোৰ লিখি থলে পানীয়ে। মই বালিচৰাত বহি বহি ভাবিলো, কি ৰঙৰ বাৰ আছিল সেইটো যিদিনা সৰিয়হ ফুলৰ মাজত সমাধি দিছিলো দুখবোৰক। তাৰিখবোৰ লিখি থলে পানীয়ে, সেই পানীৰে পিয়াহ গুচাই দুখৰ সমুদ্ৰত মাছ হৈ নামিলো। মাটিৰ স্পৰ্শত ভীষণ অসহায় হৈ পৰে পানী, দুখবোৰ মাটিয়ে শুহি লয় বুলি। পানীয়ে বিনাই কান্দে, পানীৰ নাও সাজি মইহে সুখত ফুল হৈ ফুলিলো। তাৰিখবোৰ লিখি থলে পানীয়ে, তাৰে এটা তাৰিখ মোৰ জন্মৰ, যি তাৰিখত ভাগ্যৰ এখন দুৱাৰেদি জুমিছিলো ধৰিত্ৰী। তাৰিখবোৰ ইমান আপোন, তাৰিখৰ নিশ্বাসেৰে ধুমুহা বলে, তাৰিখবোৰে বিশ্বাস আনে। প্ৰাপ্তিৰেই হওক বা অপ্ৰাপ্তিৰ, তাৰিখবোৰৰ অজস্ৰ কথা থাকে। কাণ পাতি শুনিলে ৰি ৰি কৈ শুনা যায় তেজীমলাৰ নে চিলনীৰ জীয়েকৰ সাধু। গিৰিপথেদি নামি আহা, কি নিচাত উশাহত টানি লোৱা হৈ প্ৰেম, সৰল ওখ এলানি গছৰ দৰে প্ৰেম। শুই পৰা আৱেগক জগাই ৰ'দত উপচি পৰিল সমুখৰ পৰ্বত, গিৰিপথেদি নামি আহিল চেঁচা বতাহ। কোনোবাই ক'লে বতাহৰ নিজৰ গান থাকে, মই অস্থিৰ হৈ পৰিলো। বতাহে গান গালে বুকুতচোন কঁপনি উঠে, মৰমৰাই উঠে মোৰ গাঁৱৰ চাংঘৰ। প্ৰেমৰ গান গাইনে বতাহে, উচুপি উচুপি সুধিলো। নিতৌ সহযাত্ৰী হৈ থকা ৰঙীন চিলাবোৰকো সুধিলো, আকাশ বতাহত সঁচাকৈয়ে মৰমো মিহলি হৈ থাকেনে? নিস্তব্ধ দিনবোৰৰ চকুত মই যুঁজাৰো, সেয়ে বতাহক ক'লো, গিৰিপথেদি নামি আহা আৰু মোৰ সৈতে যুদ্ধ কৰা, পৰাজিত কৰিব পাৰিবানে মোক? অথবা

0: সৰল ওখ এলানি গছৰ দৰে শাশ্বত প্ৰেমক অৰণ্য চাই থাকক, অৰণ্য এখন এদিন আপোনাৰ বুকুতে সাৰ পাব। কেতেকীৰ মাতৰ নিচিনা সুৰ এটা আপোনাৰ হ'ব। মৃত নদী এখনৰ পাৰত জন্মিলেও সেইখন অৰণ্যৰ কলিজা সেউজীয়া হ'ব। দেশ বিদেশ ঘূৰি ফুৰিলেও অৰণ্য এখন সকলোৰে ঘৰ। হৰিণী এজনীৰ মুখত লাগি থাকিব গছপাতৰ সুহুৰি। লাহ বিলাহ পাহৰি আপুনিও শুই দিব মাটিত। শুকান পাতবোৰে ক'ব ফাগুনৰ কথা। শিপাত লিখা থাকিব বসন্তৰ বতৰা। পুৱাৰ পৰা নিশালৈ আপুনি অৰণ্যখন লগত লৈ ফুৰাব। অৰণ্যৰ জোনাকেৰে আপুনিও পোহৰ হ'ব। চৰাই এজাক উৰিব, পখিলাই নাচিব। চাই থাকক, অৰণ্য এখন এদিন আপোনাৰ বুকুতে সাৰ পাব। আলাপ কথৰা বতৰাবোৰ কমি আহিছিল, ঘাঁহবোৰ শুকাই আহিছিল। মই গুচি আহিছিলোঁ স্মৃতিসৌধৰ ইপাৰলৈ। বৰ কষ্টৰে তুলি লৈছিলোঁ তুলিকা। পৃথিৱীখন হেঙুলীয়া আছিল, অথচ ছবিখন হ'লগৈ সেউজীয়া। পাৰ হৈ অহা সময়ৰ দলিচাত দাগ লাগিছিল। দিনবোৰ হৈছিল ধূসৰ। অতি পুৰণি পৰ্দাৰ আঁৰত লুকাই আছিল খেলৰ পুতলা। মন সেমেকিল বুলিলে ভুল হ'ব, সেমেকা মনত খেলুৱৈ গজিব। পথাৰখন পাৰ হৈ আহোঁতে বাট হেৰুৱালো বুলি খোৱা ভয়টো ভাগিল। এতিয়া জোনাকত পঢ়ি কবিতা লিখোঁ, দলিয়াই পেলাওঁ শূন্যতা। পকা ফলৰ দৰে দিনবোৰ ভাল পাওঁ, স্বাগতম জনাওঁ ভালপোৱাক।
1: পলাক্ষী দলবৰুৱাৰ কবিতাকেইটি শুনিলে। সাহিত্যচৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মায়।

0: পঢ়িম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ কাৰণে।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ শুদ্ধ কণ্ঠৰ গীত
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 10 বজাত অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

রূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপৰ কোঁৱৰ সুন্দৰৰ চিৰসাধক তেখেতে বুজি পাইছিল যে সুন্দৰৰ আৰাধনা অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে কৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ আন্ধাৰ কোঠালিবোৰ পোহৰাই তুলিবলৈ আমাৰ মাজলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত আছিল জনতাৰ কবি, জনতাৰ প্ৰতি দায়বদ্ধ, অন্তৰ্দৃষ্টিসম্পন্ন এগৰাকী প্ৰকৃত শিল্পী। উদাত্ত সুৰেৰে তেখেতে ঘোষণা কৰিছিল, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰূপান্তৰৰ চেতনা

0: আৰু সমাজক উদ্বুদ্ধ কৰিব বিচৰা ৰূপকোৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতীত বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু।
1: ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিচিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধু মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা, পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগঞ্জ। দ্ৰুত বিলম্বিত লয়ে মাৰণ উচ্ছাতন, মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কাল ৰথ চক্ৰ।
0: অতি কম বয়সৰ পৰাই ভূপেন হাজৰিকাদেৱে সান্নিধ্য লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত জীৱনৰ দিগবাণী অনুষ্ঠানত ভূপেন হাজৰিকাদেৱে জ্যোতি ককাইদেউক লগ পোৱা সময়খিনিৰ কথা এনেদৰে কৈছিল।
2: মোৰ আশাৰ ফল পালো মই দুখন গাড়ীত, এখন চেভ্ৰলেট হোৱাইট একেবাৰে, আৰু টায়াৰবিলাকৰ যি যি এইটো আছে ৰংখিনি সেইখিনিও হোৱাইট, কিবা দুগ্ধ ফেনানিব গাৰ যেন লাগিছে দেই। আৰু তাৰ পৰা ধুনীয়া মানুহ এজন নামিছে, মই ভিতৰৰ পৰা চাইছোঁ, মই যেতিয়া দেখিছোঁ যে এইটো হয় জ্যোতি ককাইদেউ, হয় জ্যোতিপ্ৰসাদ আগৰৱালা হয়, ইজন বিষ্ণুৰাভা হয়, ইজন ফণী শৰ্মা হয়, তিনিজনে সোমাইছে। এই দুজন দীঘল, জ্যোতি ককাইদেউ 5'7" মান হ'ব হয়তো, হয় দেউতা দৰলৰিকৈ ওলাই আহিছে, মা ভাত ৰান্ধি আছে। মই গৈ পেলাই ভিতৰে ভিতৰে গৈ মাতালে ক'লোগৈ যে হেৰি ই হেৰি নহয় জানো, মা এনেকৈ জুপি চাই পেলাই অঁ এওঁলোকতো ডাঙৰ মানুহ, ডাঙৰ মানুহ মানে অতি আনন্দিত হৈছে দেউতা, মানে ফেন যেনেকৈ আনন্দিত হয়। তাৰপিছতে কি কৈছে আৰু শুনা নাই আৰু ভিতৰত, পিছত ৰিজাল্টটো পালোঁ যে মোক লৈ যাব কাৰেঙৰ লিগিৰি আৰু জয়মতীৰ ৰেকৰ্ডৰ পালাত গান গাবলৈ। গতিকে আৰু মই মাক ক'লোঁ, মই যামে নাজানো, বোলে ৰ তেওঁলোকে কি কৰে দেখা যাক, গ'লে তোমাক আমি অমুক তাৰিখে লৈ যাম। সেই যে ভেটাভেটি হ'ল, চিনাকি হ'ল, তাৰপিছত এটা গানত কোনেও নেলেখে উইদাউট মি, এজ পুৰুষৰ কণ্ঠ থাকে, ভূপেন হাজৰিকাই গাব লাগিব, তেওঁলোকৰ ভাল ভাল সুৰবিলাক দি আহিছিলোঁ। গতিকে সেই সান্নিধ্যটো সান্নিধ্য হ'ল, সেইটো কেতিয়াবা কেতিয়াবা ৰেকৰ্ডিঙত বা কেতিয়াবা ইন্দ্ৰমালতীত ফিল্ম কৰিবলৈ নিওঁতেও 1937ৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ মই দুবাৰ দুবাৰকৈ কলিকতালৈ যাওঁ, তেতিয়াৰ পৰাই ইণ্টাৰনেশ্যনেল
3: সিংগাৰ গৈছে, গায়ক,
2: ট্ৰেভেলাৰ, ইণ্টাৰনেল ট্ৰেভেলাৰ, ইণ্টাৰনেশ্যনেল নহয় বুইছা, এইটোতো পৰৰ পইচাটো কলিকতালৈ নহ'লে কেনেকৈ গ'লো। সেই যে অহা যোৱা হেৰি পৰিলে, লাহে লাহে কৈশোৰ গৈ পেলাই যৌৱনত আহিলোঁ, তেতিয়া অগ্নিযুগৰ ফিৰিঙতি 1939ত মই লিখিছোঁ। বোধহয় জ্যোতি ককাইদেউৰো চাহ পৰিছে, বিশ্ব ককাইদেউৰো চাহ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ,
3: হয়
2: কথা বাৰ্তাবিলাক ঠিক
3: বেলেগ ধৰণে লিখিছে,
2: দুয়োৰে দুটা নিজস্ব হেৰি আছিল, স্বকীয়তা আছিল। আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকৈ গান গাব লাগিব এতিয়া। গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, আৰু তেতিয়া মাৰ্কছ পঢ়াই নাই, মাৰ্কছ জানিছোঁহে অলপ অলপ বিশ্ব ককাইদেউৰ পৰা ক্লাছ 8মানত। আৰু জ্যোতি ককাইদেউ হ'ল মিঠা কৰি খং কৰিব পাৰি যে, সেই গুণটো, সেই গুণটো বোধহয় তাৰ পৰা পাইছোঁ। সখীহে কি কমে দুখৰে কথা, অমৃত মথোতে বিষ উপজিলে মিঠা মৌ হলে তিতা, মালতীৰে চাকি খোপাতে পিন্ধিলো তাৰো গলে পাহি হৰি নেখহি খহি, সোণৰে সজাতে প্ৰকৃতি ৰাখিলো সিও গুচি গলে উৰি।

0: pulle pai khondiyare ba pai kuneu nende khuti kuneu nuhumute
1: ei gittir kotha rakhraj lakminath bezburuar aru khur korisil rupkor jyoti prasad agarwalai
0: khonare khajate pokhiti rakhilo hiu gusi gole uri khajate phulile tagor pulle pai khondiyare ba pai কোনেও নেদেখোতে কোনেও নুশুমোতে কলি তেলেলি যায় অমৰ
2: ভূপেন্দ্ৰ কওক এই জ্যোতিপ্ৰসাদৰ সান্নিধ্যৰ কথা কৈ
0: আছিলোঁ
2: এনেকৈ প্ৰভাৱিত কৰিছে আপোনাক এইটো আমি জানিব খুজিছিলোঁ
0: তেওঁৰ সান্নিধ্যলৈ অহাৰ পিছত
2: হয়
0: তেখেতৰ মৃত্যুলৈকে
2: হয়
0: সেইখিনি সময়লৈকে নানাভাৱে আমাৰ আমাৰ সান্নিধ্যত পাইছোঁ মই জয়মতী করলে যদিও যান্ত্রিক বহুত অসুবিধা হয়েছিল তথাপি আমার অসমীয়া মানুষখিনিয়ে অতীতলৈ চাবলৈ যিসকল হিস্ট্রি পড়িব নোৱাৰে ইতিহাস পড়িব নোৱাৰে সেইটো মতে কৰিছিল বুলি আমাক যদি কয়দে কৈছিল যে অলপ অসমৰ বুৰঞ্জী হেৰিয়ে জানকচোন
3: মানুহে
0: অসমীয়া মানুহে জানকচোন অশিক্ষিত মানুহৰ তেওঁলোকো চাওকচোন গতিকে মই সেই পাৰপাছতেই তেতিয়ালৈকে মই বোধহয় প্ৰায় 16খনমান ছবি কৰিলোঁ মানে জড়িত থাকিলোঁ ইন্দ্ৰমালতীৰ পৰা আৰু শেষত পাইছোঁ যেতিয়া কৈ দিলে যে ঘৰলৈ লৈ যাব লাগে আৰু শ্বিলঙৰ পৰা
2: হয়
0: তেতিয়া শ্বিলঙৰ পৰা আহোঁতে তৰুণাগৰৰ দেৱে জীপখন চলাইছে মাজতে গাৰু চাৰু দিপলাই যেতিয়া কাইদক বহাই দিছোঁ আৰু মই কাষত বহি মই তাক কেইদিনমান পিছতে মই আমেৰিকালৈ গুচি যাম
2: হয়
0: কিন্তু মোৰ সৌভাগ্য হৈছিল তৰুণাগলা দুৱে কৈছিল যে তেখেতক আনিব লাগে তুমি আহিবা নেকি মই বোলো মই নিশ্চয় আহিম মই এই আহি আছিলোঁ আহি থাকোঁতে এনেকুৱা বিশ্বাস এটা হৈছিল মোৰ ওপৰত যে তেওঁ কৈছিল যে মই এটা গল্প লিখিছোঁ এই গল্পটো এনেই ধেমালি কৰি লিখিছোঁ এইবুলি পেলাই নংপুৰ পৰা কোৱা আৰম্ভ কৰিছে
2: হয়
0: শেষ হৈছে এই ভেটেনেৰি তেতিয়া ভেটেনেৰি হেৰি আছিলে এই খানাপাৰা খানাপাৰাৰ ওচৰত শেষ হৈছে তাৰপিছতে তেওঁ তেজপুৰলৈ লৈ গৈছে তাত তেখেতৰ মৃত্যু হৈছে কথাটো কি গল্পটো হ'ল এখন অসমৰ গাঁৱত ইমান বেছি ক'লা পোক হৈছে যে ধানবিলাক খাই পেলায় ধানবিলাক সম্পূৰ্ণকৈ খাই পেলায় যে কি কৰে কেনেকৈ মৰা যায় শুকাৰ পানীৰে কিছুমানে আৰম্ভ কৰিলে একো নহ'ল পিছত সেই চৰকাৰক ক'লে কিবা চৰকাৰেও আহিল আহি পেলাই মাৰিব নোৱাৰে মহবিলাক এই এই পোকবিলাক ক'লা পোকবিলাক
2: হয়
0: সেই ক'লা পোকবিলাক আহি কেতিয়াবা দুগুণো হৈ যায় ত্ৰিগুণ হৈ যায় তেওঁ লাহে লাহে ক'লে যে ডাক্তৰবিলাক সুৰিলে
2: হয়
0: পৰাজয় হ'ল
2: হয়
0: গতিকে এতিয়া পুলিচ ডিপাৰ্টমেণ্টত ক'লে ভাল হ'ব যাতে এৰেষ্ট কৰিব পাৰে
2: পোকবিলাকক
0: এৰেষ্ট কৰিব পাৰে লাগে তেতিয়া কোনোবা এজন গাঁওবুঢ়াই ক'লে যে কি হ'ব এদিনা ধৰক সেই পুলিচ ডিপাৰ্টমেণ্টকে আকৌ এওঁলোকে খাই থ'ব নহয় এওঁলোকে খাই থ'ব নহয় এতিয়া অনাদি অনন্তভাৱে এনেকৈ সমাজৰ স্খলনবিলাক ঘটিব ধৰিছে কোনো কাকো নামানে সেইখিনি সময়ৰ কথা তেওঁ কৈছিলে তেনেকে আৰু সদায় কৈছিলে পলিটিকেল চায়েন্সৰ কেইটামান কোৰ্চ লৈছিল বোধহয় কেম্ব্ৰিজত কেম্ব্ৰিজত গতিকে সদায় তেওঁ ত্ৰিভুজ আকাৰে দেখিছিল সংস্কৃতিৰ বেছটো যিমান বহল হ'ব সিমানে এইটো
2: ভাৰসাম্যটো ভাল হ'ব
0: ভাৰসাম্যটো ভাল হ'ব সেইটো তেওঁ কিন্তু তেওঁ তেওঁক চিফ মিনিষ্টাৰ পাতিব ওলাইছিল সেইটো বহুতে বোধহয় নাজানে আৰু তেওঁ না কৈছিল সম্পূৰ্ণভাৱে যে মই যি কৰিলোঁ কৰিলোঁ সেইখিনি যিখিনি পাৰিলোঁ কৰিলোঁ এই বাবৰ কাৰণ নহয় গতিকে তেনেকুৱা এজন মানুহক পাইছিলোঁ তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেওঁ মোক এই ৰঙা মাটিলৈ লৈ আহিলে এওঁ এওঁ বেছটো ভৰিখন আছে মাটিতে কিন্তু ৰামধনুৰ ফালেও চাইছে শ্ৰীকৃষ্ণ

0: ৰংটোৱেই শ্ৰীকৃষ্ণ বুলি তেখেতে কৈছে, কৈ শংকৰদেৱৰ প্ৰেমত পৰিছে। ইফালে মাৰ্কচিষ্ট, ঘোৰ মাৰ্কচিজম, কিন্তু তাৰ মাজতো এটা সুন্দৰ বোৱতি সুতি আছিলে তেওঁলোকৰ, বিশ্বাস কৰিছিলে পঞ্চবিহাৰক, সমগ্ৰ বস্তুটোক চাই চাইছিলে আৰু বিশ্লেষণ কৰিছিলে।
1: ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহৰ মাজত এক বিশেষ দৰ্শনৰ সন্ধান পাইছিল। আকাশবাণীৰ মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানটিত এই সম্পৰ্কে তেখেতে কৈছিল,
2: এটা সময়ত মই বিশেষভাৱে জ্যোতিপ্ৰসাদৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ এটা দৰ্শন আছে, গীতবিলাকৰ অন্তৰালতো এটা দৰ্শনে কাম কৰি আছে। গতিকে জ্যোতিপ্ৰসাদৰ গানক একোটা একোটা মানে বেলেগ বেলেগ গান বুলি নধৰি পেলাই এটা ছিষ্টেম বুলি ধৰি ল'ব পাৰি, মই ইণ্টাৰেষ্টেড হৈ গ'লোঁ। হৈ পেলাই যেনেকৈ পাৰি জ্যোতিপ্ৰসাদৰ গান শিকিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেই সময়ত এটা অসুবিধা আছিল, জ্যোতিপ্ৰসাদ নাই, ক'তো স্বৰলিপি নাই, অমুকে জানে, সেইজনৰ ওচৰলৈ গৈ শিকিলোঁ। কিছুদিন পিছত আকৌ অন্য এজনে কৈছে তুমি এইটো ভুল গাইছা, নহয় এইটো এনেকুৱা নহয় নহয়। এইটো এটা আমি সমস্যাত পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ আচল সুৰবিলাক কি আছিলে, আৰু যিমান পাৰি গোটাবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি তেতিয়া তাৰ ভিতৰত জনাৰ ভিতৰত আছিলে নিৰ্মল চক্ৰৱৰ্তী, আৰু নিৰ্মল চক্ৰৱৰ্তীৰ ওচৰত গীত শিকিছোঁ। আৰু এটা সময়ত নিৰ্মল চক্ৰৱৰ্তীক ৰেডিঅ' ষ্টেচনে লৈ আহিছিল আৰু আমাৰ হতুৱাই তেখেতৰ তত্বাৱধানত ৰেকৰ্ড কৰাইছিল। সেইবোৰ এতিয়া আছেনে নাই নাজানো, কিন্তু কেইটামান মই সঁচাকৈ ভাবোঁ মোৰ শ্ৰেষ্ঠ জ্যোতিপ্ৰসাদৰ গীত বোধহয় সেই সময়ৰ ভিতৰতে আছিল। তেনেকৈ শিকিছিলোঁ, অন্যান্য ফালৰ পৰা শিকিছিলোঁ, আৰু এটা সময়ত বোধহয় আৰম্ভ হৈ গ'ল যে সুৰ এইখিনিয়েই শুদ্ধ, আৰু কিছুমান পিছৰ ফালে এই তেখেতসকলৰ পৰিয়ালৰ ফালৰ পৰা পোৱা গ'ল। বিশেষকৈ বন্তি মাণ্ডেক বুলি এগৰাকী তেখেতসকলৰ পৰিয়ালৰ, তেখেতে বহুত বস্তু টেপ ৰেকৰ্ড কৰি থৈছিলে, সেইবিলাক মোৰ হাতত পৰিল। তেনেকৈও সেই সুৰবিলাক শিকা হ'ল,
3: মানে জ্যোতিপ্ৰসাদ
2: জ্যোতিপ্ৰসাদৰ গীত।
3: আপুনি সেই বোৱা বোৱা দক্ষিণ,
2: হয়
3: সেইটো গাইছিলোঁ নেকি জ্যোতিপ্ৰসাদৰ কাৰণে?
2: গাইছোঁ সেইটো।

0: ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আদৰ্শৰাজিয়ে অনুপ্ৰাণিত কৰিছিল সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাক। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল এই শিল্পী দম্পতীয়ে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অতি ঘনিষ্ঠভাৱে পোৱা সুদক্ষিণা শৰ্মাই আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে এনেদৰে কৈছিল।
1: সংগীতৰ মাজেৰে যে নিচলা জনসাধাৰণৰ সত্তাক জগাই তুলিব পাৰি, এই কথাটো আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছিলো। আমাৰ মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে ৰূপান্তৰে জগত সুন্দৰ কৰে। সলনি লাগিবই, মানুহেই সলনিটো আনিব লাগিব সংস্কৃতিৰ মাজেৰে। সেই কথা মোৰ স্বামী দিলীপ শৰ্মা আৰু মই অন্তৰৰ সৈতে বিশ্বাস কৰিছিলো আৰু সেইমতেই তেনেধৰণৰ গানবোৰ গাবলৈ আমি সদায় প্ৰয়াস কৰিছিলো। 100 বছৰ যেতিয়া শতবৰ্ষ যেতিয়া হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, তাৰপিছত আমি ঠিক কৰিলোঁ সুৰজ্যোতি খণ্ডটো উলিয়াইছে, আমি ঠিক কৰিলোঁ বাৰু এটা প্ৰগ্ৰেছিভ দলে ঠিক কৰিলোঁ যে আপোনালোকে গানবোৰ শিকালে ভাল হ'ব। তেতিয়া প্ৰথমতে আমাক ডিগবৈৰ পৰা মাতিলে, ডিগবৈৰ পৰা যে আৰম্ভ কৰিলোঁ নহয় গীত, সেই আপাৰ আচামৰ গোটেই ডিব্ৰুগড়, ডিগবৈ,

0: তাহার গতিয়া নাম রূপ তুলিয়া যান কতো বাকি না পুটে আপাশা মানে শিকাই ফুৰিছিলোঁ গানবোৰ স্বৰলিপিৰ সৈতে শিকাইছিলোঁ ল'ৰা চামতো শিকাইছিলোঁ কাৰণ ৰঙীয়া চেঁচা নলবাৰী পাঠশালা খুব আগ্ৰহৰে শিকিছে
1: বাইদেউ এটা কথা কওকচোন যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীতৰ এই যিটো আকৰ্ষণ কোনোদিন জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত নুশুনা মানুহে শুনিলেও ক'ব চাগে যে এই গানৰ কিবা এটা সুকীয়া বৈশিষ্ট্য আছে
0: আছে
1: সেই বৈশিষ্ট্যটো কি বুলি ভাবে আপুনি
0: তেওঁতো প্ৰথম গীতটোৱেই তেওঁ যিবিলাক থলুৱা গীত মাত আছিলে তাৰ আৰম্ভেই লিখিছিলে তেখেতে প্ৰথম প্ৰথম লিখিছিলে বিয়া নামৰ আৰ্হিত যেতিয়া গীত লিখিছিলে তেতিয়া মানে মানুহ আচৰিত হৈছিলে

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত দুটি গীত, সংগীতা বৰঠাকুৰ আৰু সন্ধ্যা মেননৰ কণ্ঠত। প্ৰথমে এয়া সংগীতা বৰঠাকুৰ।

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত দুটি শুনিলে সংগীতা বৰঠাকুৰ আৰু সন্ধ্যা মেননৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30। ইয়াৰ লগে লগে সামৰিবৰ হল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব 5:30। আজিলৈ মই পুলকিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला शस्य शा